আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 19 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: গৈ গৃহাশ্ৰম নিশ্চয় শ্ৰেষ্ঠ। যুঁজ জীৱনৰ সহজাত বৃত্তি, কিন্তু এই যুঁজ হ'ব লাগে সদায় অসৎ বৃত্তিৰ বিৰুদ্ধে। লক্ষ্যস্থানতকৈ যাত্ৰাহে অধিক লাগতিয়াল। কোৱা হয় বোলে লোকলৈ বুলি গছ ৰোৱা মানুহজনেই পোন প্ৰথমে জীৱনৰ উদ্দেশ্যৰ সঁহাৰি পাইছিল। গতিকে যিয়ে যাত্ৰাপথ চিনি পায় তাৰ লক্ষ্যস্থানৰ চিন্তা নাই, আৰু যি এবাৰ লক্ষ্যস্থানৰ সন্ধান পাইছে তাৰ জীৱনত কোনো পৰাজয়ৰ ভয় নাই, কিয়নো তেওঁক দেখি পৰাজয় নিজেই পৰাজিত হ'ব। বায়ুৰ বাধা নহ'লে চৰাই উৰিব নোৱাৰে, পানীৰ বাধা নহ'লে মাছে সাঁতুৰিব নোৱাৰে। এতেকে বাধা গতিৰ অন্তৰাই নহয়, বৰঞ্চ সহায়ক। তেনেকৈ কোনোবাই যদি সঁচাকৈ ঈৰ্ষা কৰে, সিও শুভ লক্ষণ। যিহেতুকে বিশেষ উচ্চ স্তৰলৈ নুঠিলেই কোনো ঈৰ্ষাৰ পাত্ৰ হ'ব নোৱাৰে। অৱশ্যে অনুপযুক্ত সমালোচনাক মনত ঠাই দিব নালাগে।
1: আজিৰ মুকুতামালাৰ কথাখিনি ডিম্বেশ্বৰ নেগুৰৰ ৰচনাৰ পৰা লোৱা হ'ল।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্থ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্থ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

এডিথ ৱালং আৰু মহম্মদ চুন্নি মিয়াৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। তাহানিৰ গীত অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৰুদ্ৰ বৰুৱাৰ কণ্ঠৰ এটি গীত।

আজি সন্ধিয়া 6 বজাৰ পৰা নলবাৰীৰ চামতাত অনুষ্ঠিতব্য নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ ধাৰা বিৱৰণী প্ৰচাৰ কৰা হ'ব। বিৱৰণী আগবঢ়াব জিতেন শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। নিশা 9:30 বজাত জীৱন আলীৰ যুগলবন্দী। এইবাৰ দম্পতী মঞ্জু বৰা আৰু দিলীপ বৰা। আঁত ধৰিব সীমান্ত বৰ্মা আৰু জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বৰ্মাৰ। বিয়লি 5:25 মিনিটৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত চাহ বাগিচাৰ লোকৰ বাবে পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে ডক্টৰ ৰীতা শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। লগতে ঝুমুৰ পৰিৱেশন কৰিব কালীপ্ৰসাদ ৰেড্ডী আৰু সংগবৃন্দই। আজি পুৱা 10 বজাত এখনি ইংৰাজী আলেখ্য যাযাবৰ দ্য চলফুল ৱাণ্ডাৰাৰ। আলেখ্যখনৰ ৰচনা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:02 মিনিটৰ নাটশালাৰ নিবেদন ধ্ৰুৱজ্যোতি দাস ৰচিত নাট মাটিৰ চাকিৰ শিহা। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 1:10 মিনিটৰ দেওবৰে নাট্যানুষ্ঠান নিবেদন যোগেশ দাস ৰচিত ধাৰাবাহিক নাট চৌধুৰী পৰিয়ালৰ প্ৰথম খণ্ড। নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। পুৱা 6:55 মিনিটত জ্ঞান বিজ্ঞান।

নিদান অনুষ্ঠানত আইৰণৰ অভাৱজনিত ৰোগৰ বিষয়ে ডক্টৰ মৌচুমী বৰকাকতিৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ। পুৱা 8:30 বজাৰ গীতিমালিকাত হাছিনা হাজৰিকা, জ্যোতিপ্ৰকাশ দাস, অনিমা চৌধুৰী, হীৰেণ শৰ্মা আৰু লক্ষ্মী বৰাৰ কণ্ঠৰ গীত। পুৱা 9:15 বজাৰ অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। পুৱা 9:45 বজাত একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। পুৱা 10:30 বজাৰ চেমনিয়ৰ চৰাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ বিশেষ অনুষ্ঠান শুনিবলৈ পাব। দিনৰ 12:30 বজাৰ আদিৰ বুলনী অনুষ্ঠানত নম্ৰতা দত্ত ৰচিত আলেখ্য সংগ্ৰাম লগ্নে আজি, প্ৰযোজনা উৎপল দত্তৰ। দিনৰ 1:50 বজাত আৰু সন্ধিয়া 5:55 বজাত বৃন্দগান, 8:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:15 বজাত আধুনিক গীতৰ অনুষ্ঠান, বিয়লি 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান, অনিশা 9:00 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

সাত বজাত নিউ গুৱাহাটী, 7:15 আজি পুৱা। অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাৰ

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: মাধ্যমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

সত্য নহব পাৰে বুলি অনুমান কৰা হৈছিল। বিজ্ঞানীসকলে ধাৰণা কৰিছিল যে অতি উষ্ণ অৱস্থাত পৰমাণুসমূহক পুনৰ বিভক্ত কৰিব পৰা যায়। কম চাপৰ গেছত উচ্চ বিদ্যুৎ বিভৱ প্ৰয়োগ কৰি দৰাচলতে বিজ্ঞানীসকলে পৰমাণুক দুটা বিদ্যুৎ আধানযুক্ত অংশত বিভক্ত কৰিবলৈ সক্ষম হৈছিল। ইংলেণ্ডৰ বিজ্ঞানী জে জে থমছনে পৰমাণুৰ এই দুটা খণ্ড অধ্যয়ন কৰি 1897 চনত আৱিষ্কাৰ কৰে যে ইয়াৰ এটা অংশ ঋণাত্মক আধানযুক্ত, যাৰ নাম ইলেক্ট্ৰন। থমছনৰ পৰীক্ষাই এইটো উমান দিলে যে পৰমাণুৰ আনটো ভাগ গধুৰ আৰু ধনাত্মক আধানযুক্ত, ইয়েই হ'ল নিউক্লিয়াছ। বিজ্ঞানী ৰাদাৰফৰ্ডৰ পৰীক্ষাসমূহে ইয়াৰ স্থিতি সন্দেহবিহীনভাৱে সাব্যস্ত কৰে। আদিতে পৰমাণুৰ কেন্দ্ৰত অৱস্থিত গধুৰ নিউক্লিয়াছটোক নিৰ্দিষ্ট সংখ্যাৰ ধনাত্মক আধানযুক্ত প্ৰট'ন আৰু ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ সমষ্টি বুলি ধৰা হৈছিল। অৱশ্যে নিউক্লিয়াছৰ এই ছবিখন সময়ৰ লগে লগে সলনি হয়, কাৰণ নিউক্লিয়াছৰ ক্ষুদ্ৰ পৰিসৰে সাধাৰণ শক্তিযুক্ত ইলেক্ট্ৰন এটাক আবদ্ধ কৰি ৰাখিব নোৱাৰে। জাৰ্মান পদাৰ্থবিজ্ঞানী হাইজেনবাৰ্গে প্ৰট'নৰ প্ৰায় সমান ভৰৰ আধানশূন্য মৌলিক কণা নিউট্ৰনৰ অৱস্থিতিৰ ভৱিষ্যৎবাণী কৰে। 1932 চনত ইংলেণ্ডৰ জেমছ চেডুইকে গৱেষণাগাৰত নিউট্ৰন আৱিষ্কাৰ কৰে। এনেদৰে ইলেক্ট্ৰন, প্ৰট'ন আৰু নিউট্ৰনৰ আৱিষ্কাৰৰ জৰিয়তে মৌলিক কণা পদাৰ্থবিজ্ঞানৰ আৰম্ভণি ঘটে।

0: জ্ঞান বিজ্ঞান শুনিলে। যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে।

0: ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত ন

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ষণিক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক যুৱতীসকলক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ নিকাচ, বিত্তীয় আৰু আইন কোম্পানী গঢ়ি তুলিবলৈ আহ্বান জনাইছে। গোলকীয় অনিশ্চয়তা সত্ত্বেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.8% হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ্য প্ৰতিফলিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি 4-দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। ছত্তীশগড়ত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ বিশেষ আদালতে ঝিৰাম মাওবাদী আক্ৰমণৰ গোচৰত 10 অভিযুক্তক দোষী সাব্যস্ত কৰিছে আৰু ভাৰতে যোৱা নিশা মহিলাৰ এছিয়া টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক যুৱতীসকলক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ নিকাচ, বিত্তীয় আৰু আইনী কোম্পানী গঢ়ি তুলিবলৈ আহ্বান জনাইছে। দিল্লী বিশ্ববিদ্যালয় শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ কয় যে ভাৰতীয়সকলে সম্প্ৰতি বিশ্বৰ আগশাৰীৰ কোম্পানীসমূহৰ নেতৃত্ব বহন কৰি আছে আৰু তেওঁলোকে নিজাববীয়াকৈ কোম্পানী গঠন কৰিব নোৱাৰাৰ কোনো কথা নাই। শ্ৰীমোদীয়ে কয় যে গোলকীয় অনিশ্চয়তা সত্বেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.8% হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ্য প্ৰতিফলিত হৈছে। তেওঁ কয় যে ভাৰতে নীতি স্থবিৰতাৰ যুগৰ পৰা নীতি গতিশীলতাৰ দিশে দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। ভাৰত সবাতোকৈ দ্ৰুত বিকাশশীল বৃহৎ অৰ্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হোৱা যাত্ৰা বিশ্বই প্ৰত্যক্ষ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। অতীতৰ সংঘৰ্ষ আৰু বৰ্তমানৰ সাফল্যৰ তুলনা কৰি শ্ৰীমোদীয়ে কয় যে সন্ত্ৰাসবাদক পৰাভূত কৰা হৈছে, সশস্ত্ৰ বাহিনীসমূহে আত্মবিশ্বাসেৰে ঘৰতে শত্ৰুক নিধন কৰিছে আৰু জম্মু কাশ্মীৰৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ শান্তি ঘূৰি আহিছে।
2: দুনিয়া ভাৰত কো ফ্ৰেজাইল ফাইভ বতা ৰহি থি, আজ দুনিয়া ভাৰত কো ফাষ্টেষ্ট গ্ৰোইং মেজৰ ইকনমি বনে তে হুৱে দেখ ৰহি। অভি হফতে ভৰ মে হি ভাৰত কি ইকনমি কো লেকৰ কই সারি পজিটিভ খবরে আই। 7.8% কোয়ার্টারলি গ্রোথ নে দেশ কা জোশ বড়ায়া হ্যায়। আর ইসি বিচ জাপানিজ ক্রেডিট রেটিং এজেন্সি নে ভারত কি রেটিং আপগ্রেড কর দি হ্যায়। ইয়ে 7.8% কি গ্রোথ ভি এসে সময় মে আই হ্যায় জব বেস্ট এশিয়া কা যুদ্ধ চল রাহা হ্যায়।
1: নিৰন্তৰ সমালোচনা কৰাসকলৰ বাবে প্ৰমাণসিদ্ধ অৰ্থনৈতিক তথ্য প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে দেশত এপ্ৰিল আৰু জুনৰ মাজৰ সময়ছোৱাত বিদ্যুৎ উৎপাদন 9% বৃদ্ধি পাইছে। তেওঁ কয় যে এই সময়ছোৱাত বাহনৰ বিক্ৰী সামগ্ৰিকভাৱে 20% অধিক বৃদ্ধি পায়। ইয়াৰে ভিতৰত

0: দুচকীয়া বাহনৰ বিক্ৰী প্ৰায় 20% আৰু তিনিচকীয়া বাহনৰ বিক্ৰী প্ৰায় 30% বৃদ্ধি পায়। শ্ৰীমোদীয়ে কয় যে তীখা আৰু চিমেণ্টৰ ব্যৱহাৰ 8% বৃদ্ধিৰ পৰা দেশত গৃহ নিৰ্মাণ নিৰ্মাণ আৰু বাণিজ্যিক কাম কাজ ক্ষীপ্ৰতাৰে বৃদ্ধি পোৱাটো প্ৰমাণিত হয়। দেশত সম্প্ৰতি স্মাৰ্টফোনৰ ৰপ্তানিৰ পৰিমাণ 2,50,000 কোটিৰো অধিক আৰু ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ সৰ্বাধিক প্ৰায় 2,00,000 কোটি টকা হোৱা বুলি শ্ৰীমোদীয়ে দাবী কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ে প্ৰজন্ম ধৰি শিক্ষাৰ্থীসকলক শিকাৰ আগবঢ়াৰ আৰু পৰিৱৰ্তন অনাৰ সুযোগ প্ৰদান কৰি আহিছে। তেওঁ কয় যে মহাবিদ্যালয়খনে দীঘলীয়া সময় ধৰি নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিছে আৰু শৈক্ষিক উৎকৰ্ষতাৰ বাবে নাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। তেওঁ মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক বিশেষ আৰু অগ্ৰণী বুলি অভিহিত কৰে। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে কলাৰ পৰা ৰাজনীতিলৈ সকলো ক্ষেত্ৰতে ছাপ পেৰিবলৈ সমৰ্থ হৈছে। 140 কোটি ভাৰতীয়ই একেলগে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
1: जब कोई इंसान 100 वर्ष जीता है तो उसे अनुभवों का सागर माना जाता है और जब कोई संस्थान 100 वर्ष का होता है तो वो उपलब्धियों और प्रेरणाओं का महासागर हो जाता है। अपनी 100 वर्षों की इस यात्रा में SRCC ने पीढ़ियों को गढ़ा है, उन्हें उज्जवल भविष्य से जोड़ा है। जो आए उन्होंने पढ़ा और जो निकले वो घड़े हुए निकले।
0: অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয় বছৰ বছৰ ধৰি উচ্চ মান বৰ্তাই ৰখাৰ বাবে মহাবিদ্যালয়খনৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত সম্প্ৰতি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ অনুকূল ব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে গোলকীয় বজাৰত দক্ষ মানৱ সম্পদৰ চাহিদা আছে আৰু ইয়াৰ ফলত যুৱ প্ৰজন্মৰ বাবে অপাৰ সুযোগৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মেট্ৰ ৰেলেৰে শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ত উপস্থিত হয় আৰু মহাবিদ্যালয়খনৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি 4-দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে ঐতিহাসিক, সামাজিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ কেইবাটাও প্ৰতিষ্ঠানো পৰিদৰ্শন কৰিব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰীৰাধাকৃষ্ণনে গুৱাহাটীৰ গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। গীতানগৰ মহাবিদ্যালয় পূৰ্বতে কন্যা মহাবিদ্যালয় হিচাপে জনাজাত আছিল। ইয়াৰ পাছত উপ ৰাষ্ট্ৰপতিগৰাকী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত উপ ৰাষ্ট্ৰপতিগৰাকী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ সোচোথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপ ৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ আৰু বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰোহিত তথা দৃষ্টিৰোহিত শিক্ষাৰ্থীৰ বাবে থকা দৈপলু মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। ছত্তীশগড়ত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ জগদালপুৰৰ বিশেষ আদালতে ঝিৰাং উপত্যকাত মাওবাদী আক্ৰমণৰ গোচৰৰ 10 জন অভিযুক্তক বিভিন্ন অভিযোগত দোষী সাব্যস্ত কৰিছে। এই গোচৰত মুঠ 11 জন অভিযুক্তৰ বিচাৰ চলিছিল আৰু ইয়াৰে এজনৰ বিচাৰৰ সময়তে মৃত্যু হৈছিল। আদালতে 2 মহিলাকে ধৰি 10 জন অভিযুক্তক 29 লোকক হত্যা কৰাৰ লগতে আন 15 জন লোকক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত দোষী সাব্যস্ত কৰে। উল্লেখযোগ্য যে 2013 মে মাহত মাওবাদীয়ে ঝিৰাং উপত্যকাত কংগ্ৰেছ নেতাৰ কনভয়ক আক্ৰমণ কৰিছিল। এই আক্ৰমণত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাকে ধৰি 29 জন লোক নিহত হয়। প্ৰায় 1.5 ঘণ্টা ধৰি চলা এই গুলীচালনাত 15 জনতকৈও অধিক লোক আহত হয়। ৰাষ্ট্ৰীয় তদন্ত সংস্থাই এই গোচৰৰ তদন্ত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 3-দিনীয়া ভ্ৰমণসূচীৰে যোৱা নিশা গোৱাত উপস্থিত হয়। গোৱাত তেওঁ পশ্চিম খণ্ড পৰিষদৰ 28 সংখ্যক বৈঠকৰ অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গৃহ মন্ত্ৰালয়ৰ বৈঠকৰ অধ্যক্ষতা, সংবাদমেল সম্বোধন কৰাৰ লগতে বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয় অটল ভৱন উদ্বোধন কৰিব। ইয়াৰ পাছত তেওঁ দলটোৰ ৰাজ্যিক মূল সমিতিৰ বৈঠকত মিলিত হ'ব। মহাৰাষ্ট্ৰৰ মেলঘাট আৰু পেঞ্চ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে প্ৰজননৰ জৰিয়তে সগুণ মুকলি কৰি দিয়াৰ বাবে দেশৰ

0: ভিতৰত সফল স্থান হিচাপে পৰিগণিত হৈছে। বম্বে নেচাৰেল হিষ্ট্ৰী ছচাইটি বি এন এইচ এছৰ তথ্য অনুসৰি 2025 চনৰ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত সমগ্ৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া 29টা শগুণৰ জীয়াই থকাৰ হাৰ 78% পৰ্যন্ত ৰেকৰ্ড কৰা হৈছে। ভাৰতৰ কমি অহা শগুণৰ সংখ্যা বৃদ্ধি আৰু পুনৰুদ্ধাৰৰ বাবে চলি থকা প্ৰচেষ্টাত এই ফলাফলে এটা উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ভাৰতে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে 56 ৰাণত বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 8 অভাৰ 4টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে পাকিস্তানে প্ৰথমে বেট ধৰি 18 অভাৰ আৰু 1টা বলত 2টা উইকেট হেৰুৱাই মাত্ৰ 55 ৰাণ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণী আৰু প্ৰেমা ৰাউতে 3টাকৈ উইকেট লাভ কৰে, দীপ্তি শৰ্মাই 2টা উইকেট লাভ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক যুৱতীসকলক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ নিকাচ, বিত্তীয় আৰু আইনী কোম্পানী গঢ়ি তুলিবলৈ আহ্বান জনাইছে। গোলকীয় অনিশ্চয়তা সত্বেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.8% হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ্য প্ৰতিফলিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি 4দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব আৰু ভাৰতে যোৱা নিশা মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 19 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ 10ম তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:07:59 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:35:25।

আপোনার দৈনন্দিন জীবনেই আপোনার মন্দির আর আপোনার ধর্ম, কথাখার কৈছিল খলিল জিব্রানে। কণ্ঠশিল্পী মহানন্দ মজিন্দার বৰুৱা, তেখেতৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ নাজিৰাত। বহুকেইটা জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল মহানন্দ মজিন্দাৰ বৰুৱাই। বোৱাৰী, বহাগৰ দুপৰীয়া, ফাগুনী আদি ছবিৰ গীতত কণ্ঠদান কৰিছিল মহানন্দ মজিন্দাৰ বৰুৱাই।

1977 চনত জয়ন্ত হাজৰিকাই সুৰবাহিনী গঠন কৰিছিল। সেই সুৰবাহিনীৰ অন্যান্য সদস্যসকলৰ লগত আছিল মহানন্দ মজিন্দাৰ বৰুৱাও। এই সুৰবাহিনীয়ে বানপীড়িতসকলৰ বাবে ট্ৰাকত উঠি গান গাই গাই ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰিছিল। ভাইটিদা হিচাপে পৰিচিত মহানন্দ মজিন্দাৰ বৰুৱাৰ জন্ম হৈছিল 1943 চনৰ আজিৰ দিনটোতেই।

ইংৰাজ ৰসায়নবিদ তথা পদাৰ্থ বিজ্ঞানী জন ডেল্টন। ৰসায়ন বিজ্ঞানত পাৰমাণৱিক তত্বৰ পৰিচয় দিয়াৰ বাবে তেখেত বিশেষভাৱে পৰিচিত। জন ডেল্টন 27 বছৰ বয়সত মানচেষ্টাৰ একাডেমীত গণিত আৰু প্ৰাকৃতিক দৰ্শনৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। জন ডেল্টনে পিতৃ আৰু ওচৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ জন ফ্লেচাৰ নামৰ ব্যক্তিগৰাকীৰ পৰা শিক্ষা লাভ কৰিছিল। 27 বছৰ বয়সত তেখেতে মানচেষ্টাৰ একাডেমীত গণিত আৰু প্ৰাকৃতিক দৰ্শনৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। বতৰ বিজ্ঞানী হিচাপেও পৰিচয় লাভ কৰিছিল জন ডেল্টনে। এইগৰাকী বিজ্ঞানীৰ জন্ম হৈছিল 1766 চনৰ আজিৰ দিনটোতেই। জাপানৰ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক তথা চিত্ৰনাট্যকাৰ আকিৰা কুৰোছাৱা। জাপানৰ চলচ্চিত্ৰক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ উপৰিও বিশ্বৰ চিনেমা ইতিহাসত কুৰোছাৱা এটা লেখত লবলগীয়া নাম। তেখেতৰ জন্ম হৈছিল 1910 চনৰ 23 মাৰ্চত। জন্মস্থান আছিল টকিঅ'ৰ ঐমাচি জিলা। প্ৰাথমিক বিদ্যালয় শেষ কৰি আকিৰা ভৰ্তি হৈছিল কাইকা মাধ্যমিক স্কুলত। এই বিদ্যালয়ত ছবি অঁকাৰ প্ৰতি তেখেতৰ ধাউতি বাঢ়ি আহে আৰু সেয়েহে পিতৃয়ে আকিৰাক ছবি অঁকাত উৎসাহ প্ৰদান কৰি আৰ্ট স্কুলত ভৰ্তি হবলৈ কয়। আকিৰাৰ মতে প্ৰথাগত শিক্ষা সময়ৰ অপচয় মাথো, তথাপিও দেউতাকৰ কথা মতে তেখেত আৰ্ট স্কুলত ভৰ্তি হবলৈ প্ৰৱেশিকা পৰীক্ষা দিয়ে। 17 বছৰ বয়সত মাধ্যমিক শিক্ষা সাং কৰে। ইতিমধ্যে তেখেতৰ ছবি প্ৰদৰ্শনীত ওলাবলৈ আৰম্ভ কৰিছিল। চন 1928, পৃথিৱী ব্যাপী চলা অৰ্থনৈতিক সংকট, শ্ৰমিক আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল আৰু তাৰ প্ৰতিক্ৰিয়া স্বৰূপে সামৰিক শাসনে তাক বাধা দিবলৈ কমিউনিষ্ট নেতাসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰে। কুৰোছাৱা সেই সময়ত ব্যস্ত আছিল ছবি অঁকা তথা বিদেশী ছবি চোৱাত। বেছিদিন আকিৰা সেই আন্দোলনৰ পৰা আঁতৰি নাথাকিল। বামপন্থী আন্দোলনৰ লগত তেখেত জড়িত হৈ পৰে। কিছুদিনৰ পিছত তেখেত আন্দোলনৰ পৰা আঁতৰি আহে। 1935 চনত বাতৰি কাকতত এটা বিজ্ঞাপন দেখি জাপানী ছবিৰ মৌলিক কৃতিৰ ওপৰত এখন ৰচনা লিখি সেই কোম্পানীলৈ পঠিয়াইছিল আকিৰাই। প্ৰথমে ৰচনা, পাছত এখন চিত্ৰনাট্য আৰু শেষত মৌখিক পৰীক্ষাৰ অন্তত পিচিএল ষ্টুডিঅ'ত তৃতীয় সহকাৰী পৰিচালক হিচাপে তেখেতে নিযুক্তি লাভ কৰে। ইয়াৰ কিছুদিনৰ পাছতেই তেখেতে তৃতীয় পৰিচালকৰ পৰা প্ৰধান সহকাৰী পৰিচালক হিচাপে পদোন্নতি লাভ কৰে, যাৰ বাবে পৰিচালক ইয়ামা ছানক আকিৰাই নিজৰ শিক্ষক হিচাপে অভিহিত কৰে। ইয়ামা ছানে কুৰোছাৱাক পৰিচালনা, চিত্ৰনাট্য ৰচনা আৰু সম্পাদনাৰ প্ৰাৰম্ভিক শিক্ষা প্ৰদান কৰে। 1941 চনত পিচিএল ষ্টুডিঅ' বিশালটুহু কোম্পানী হিচাপে গঢ় লৈ উঠে। এই সময়তে তেখেতে লিখা দুখন চিত্ৰনাট্যই দুটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত তেখেতক নিজৰে চিত্ৰনাট্য এ জাৰ্মানে দাৰুমা টেম্পলৰ পৰিচালনাৰ দায়িত্ব দিয়া হয়। ইতিমধ্যে বিশ্বযুদ্ধৰ দামামা বাজি উঠাৰ বাবে ফিল্ম চেন্সৰ বোৰ্ডে ছবিখন বাতিল কৰে। কুৰোছাৱাই নিৰ্মাণৰ বাবে বিবেচনা কৰা দ্বিতীয়খন ছবিও চেন্সৰ বোৰ্ডে বন্ধ কৰি দিয়ে, কিন্তু তৃতীয় ছবি সুগাতা ছানচিৰুৰ কাম আৰম্ভ হয় 1942 চনত। চেন্সৰ বোৰ্ডৰ কিছুমান আপত্তি সত্ত্বেও ছবি পৰিচালক উজুৰ হস্তক্ষেপত সুগাতা ছানচিৰুৱে মুক্তি লাভ কৰে। 1942 চনৰ পৰা 1993 চনলৈকে আকিৰা কুৰোছাৱাই 30খন ছবি নিৰ্মাণ কৰে। প্ৰায় প্ৰতিখন ছবিয়েই নিজ দেশৰ সীমাৰ বাহিৰতো উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় আৰু এগৰাকী মহান ছবি নিৰ্মাতা হিচাপে পৰিচয় লাভ কৰে আকিৰা কুৰোছাৱাই। 1988 চনৰ আজিৰ দিনটোতে মৃত্যু হয় জাপানৰ চলচ্চিত্ৰ পৰিচালক আকিৰা কুৰোছাৱাৰ। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, ভিক্টোৰিয়া জাহাজ বা নাও ভিক্টোৰিয়াই প্ৰথমখন জাহাজ হিচাপে সমুদ্ৰ পথেৰে গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি স্পেইনলৈ উভতি আহে 1552 চনৰ আজিৰ দিনটোতেই। দক্ষিণ আফ্ৰিকাই জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল 1939 চনৰ আজিৰ দিনটোতেই। ইটালিয়ান সুৰকাৰ ইছাবেলা লিঅনাৰ্ডৰ জন্ম হৈছিল 1610 চনৰ আজিৰ দিনটোতেই। শান্তিৰ নবেল বিজয়ী আমেৰিকান সমাজকৰ্মী জেন আদামছৰ জন্ম হয় 1860 চনৰ আজিৰ দিনটোতেই। স্বাধীনতা সংগ্ৰামী শৰৎচন্দ্ৰ বসুৰ জন্ম হয় 1889 চনৰ আজিৰ দিনটোতেই।

0: স্কটিছ ফুটবলাৰ পেট নেভিনৰ জন্ম হয় 1963 চনৰ আজিৰ দিনটোতেই। পৰমবীৰ চক্ৰ বিজেতা সৈনিক মেজৰ ধন সিং থাপাৰ মৃত্যু হয় 2005 চনৰ আজিৰ দিনটোতেই। শিক্ষাৰ্থীৰ প্ৰতি শিক্ষকৰ দায়িত্ব আৰু শিক্ষক শিক্ষাৰ্থীৰ সম্পৰ্ক, এই সম্পৰ্কে আজি আমাক কৈছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বেণুধৰ কাকতিয়ে।
1: শিক্ষকজন ছাত্ৰ ছাত্ৰীৰ আদৰ্শ হ'ব লাগিব। তেওঁ ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়াৰ ক্ষেত্ৰত সুপথ দেখুৱাই লৈ যাব লাগিব। ছাত্ৰ ছাত্ৰী যাতে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে, তেওঁলোকৰ পৰিয়ালৰ লগত সম্বন্ধ ৰাখিব পাৰে, এই ক্ষেত্ৰত বিশেষ হিচাপে লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলক শিক্ষকজনে নিজৰ পৰামৰ্শ আদি আগবঢ়াব লাগিব। মই শিক্ষক হিচাপে ইমান দিনটো শিক্ষকতা কৰিছোৱেই, তাৰপিছত ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণৰ সৈতে আগুৱাই নিবলৈ চেষ্টা কৰিছোৱেই। তেওঁলোকে যাতে দেশৰ কোনজন সুনাগৰিক হিচাপে গঢ় দি পেলাই দেশৰ সুনাগৰিক হিচাপে গঢ় হয় আৰু তেওঁ ভৱিষ্যত যাতে তেওঁলোকৰ জীৱন সুখম হয় তাৰ কাৰণে চেষ্টা কৰিবলৈ তেওঁলোকক সম্পূৰ্ণ দিহা পৰামৰ্শ দিয়াটো আমি শিক্ষক হিচাপে আমাৰ কৰ্তব্য। শিক্ষাৰ্থীসকল বিভিন্ন উপদেশ আৰু উপদান দিয়া আগে উপদেশতকৈ আহি যে আচল সেই কথাটো শিক্ষকজনে নিজেই উপলব্ধি কৰি পেলাই তেওঁলোকৰ আদৰ্শলৈ আনিব লাগিব। শিক্ষকসকলে শ্ৰেণী শিক্ষকসকলে শিক্ষাৰ্থীৰ মাজত তেওঁলোকক গ্ৰহণ কৰি উঠে, শ্ৰেণী পাঠদান কৰা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক মানসিক বিকাশ সাধন কৰিব তেওঁলোকৰ জীৱনৰ গঢ় প্ৰকৃত সন্ধান দিয়াটোৱে হৈছে শিক্ষক সমনাৰ্থীৰ গুৰুত্বপূৰ্ণ কৰ্তব্য। সেইমতে মই আগবাঢ়ি এজন শিক্ষক হিচাপে আজি বৰ্তমানৰ যিসকল শিক্ষক সেই শিক্ষকসকলক নিষ্ঠাবান কৰ্মী নিষ্ঠাবান আৰু তেওঁলোকে যাতে নিয়মিতভাৱে কাম কৰে, নিষ্ঠাৰে হৈছে শিক্ষাদান কৰে, নিজকে ত্যাগী হিচাপে তেওঁলোকে আগবাঢ়ি যায় তাৰ কাৰণে নিজে চেষ্টা কৰিব লাগিব। সেই হৈছে শিক্ষকৰ কৰ্তব্য আৰু ছাত্ৰসকলক যাতে তেওঁলোকে সকলো সময়তে নিয়মিতভাৱে যাতে তেওঁলোকে পাঠদান কৰিছে নাই কৰা, ঘৰত তেওঁলোকে পঢ়া শুনা কৰিছে নাই কৰা, বা তেওঁলোকে কেনেধৰণৰ সৈতে আগুৱাই গৈছে, সেই লক্ষ্যখিনি শিক্ষকজনে বৰ্তমান চাব লাগিব আৰু তেওঁলোকে আগুৱাই যোৱাত বিশেষ হিচাপে সহানুভূতি, বিশেষকৈ অভিভাৱকৰ লগত তেওঁলোকে বিশেষ শিক্ষকসকলে অভিভাৱকসকলৰ লগত বিশেষ সহযোগ যোগাযোগ সহযোগ আদি কৰা নিতান্ত প্ৰয়োজন বুলি মই বোধ কৰোঁ।
0: আমাৰ সৈতে সেয়া আছিল ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বেণুধৰ কাকতি। দ পৰ্বতীয়াৰ শিলৰ দুৱাৰ। তেজপুৰ নগৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ পশ্চিমে দ পৰ্বতীয়া নামৰ গাঁৱত ইতিহাস প্ৰসিদ্ধ দ পৰ্বতীয়াৰ শিলৰ দুৱাৰ অৱস্থিত। এই স্থান ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত। 1921-22 চনত ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগৰ খনন কাৰ্যৰ পৰা দ পৰ্বতীয়াত উদ্ধাৰ হয় শিলৰ মন্দিৰৰ ওপৰত আহোম যুগত শিল আৰু ইটাৰে নিৰ্মিত দেৱালয়ৰ গাঁথনি। থাৱৰ কৰা হৈছে যে এই ঠাইত বান ৰজাই হৰিহৰৰ মিলনভূমিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে হৰিহৰাত্মক শিৱ প্ৰতিষ্ঠা কৰি মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰটো আহোম ৰজাৰ আমোলত পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও 1897 চনৰ বৰভূক্যপত জাহ গল। বৰ্তমান থকা চিনস্বৰূপে ইটাবোৰলৈ আঙুলিয়াব পাৰি। বৰ্তমানৰ শিলৰ দুৱাৰ এই মন্দিৰৰে ভগ্নাৱশেষ। আনহাতে প্ৰাচীন কালৰ শিলৰ মন্দিৰটো নিৰ্মাণ শৈলীৰ ওপৰত নিৰ্ভৰ কৰি পুৰাতত্ববিদ ৰাখাল দাস বন্দ্যোপাধ্যায়ে 6ষ্ঠ শতিকাৰ বুলি ঠাৱৰ কৰিছিল। দ পৰ্বতীয়াৰ শৈল ভাস্কৰ্য কেইটা শিলতে কাটি উলিওৱা। ইয়াত থকা গংগা যমুনাৰ মূৰ্তি দুটাৰ শৈল ভাস্কৰ্য মসৃণ আৰু স্পষ্ট। এই মূৰ্তি দুটাত কিছু পৰিমাণে বৌদ্ধ ধৰ্মৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বুলি গৱেষকসকলে মন্তব্য কৰিছে। বুৰঞ্জীবিদ সদানন্দ চলিহাই এই শৈল তোৰণখন গুপ্ত যুগত নিৰ্মিত দেওগড় মন্দিৰৰ প্ৰৱেশদ্বাৰৰ লগত সাদৃশ্য আছে বুলি উল্লেখ কৰিছে। বৈশিষ্ট্যগত দিশৰ পৰা দ পৰ্বতীয়াৰ এই শৈল তোৰণখন থিয় হৈ থকা শিলৰ স্তম্ভ দুটা দীঘলে 5 ফুট আৰু বহলে 1 ফুট 4 ইঞ্চি। তোৰণখনৰ মাজত কুণ্ড থকা এছটা ডাঙৰ শিলৰ মুখত অৱস্থিত। এই শিলচটা মন্দিৰটোৰ বেদী আছিল বুলি অনুমান কৰিব পাৰি। পানী ওলাই যোৱা শিলৰ এটা নলাও কুণ্ডৰ সৈতে সংযোগ হৈ থকা দেখা যায়। এই দ পৰ্বতীয়াৰ শৈল তোৰণখন ঐতিহাসিক দৃষ্টিকোণৰ পৰা পৰ্যটনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ স্থান। জিলাৰ ঐতিহ্য শিতানত আপোনালোকে শুনিলে শোণিতপুৰৰ ঐতিহাসিক দ পৰ্বতীয়াৰ শিলৰ দুৱাৰৰ বিষয়ে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ

0: চেকআপ পেকেজ শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপোলো এক্সেল কেয়ার হস্পিটাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেনশন যোজনা, মোদীজীৰ সংকল্প।
4: যোজনা উন নৌজবানোঁ কে লিয়ে হ্যায়, তাকি আপ জব 60 সাল কে হোঁগে, আপকো কভি কিসি কে সাহারে কি জরুরত না পড়ে, আপ আপনা বুঢ়াপা ভি গৌরব কে সাথ বিতা সকো।
3: এতিয়ালৈ এই যোজনাত 9,50,00,000 অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেনচনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
5: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত একচন মুদ্ৰত অসম আৰক্ষী, ঠগ প্ৰবঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান, তালিকাত ভুৱা চিকিৎসক, অধিবক্তা, আৰক্ষীও ৰেহাই নেপালে চাইবাৰ অপৰাধীয়ে, প্ৰতাৰক দালাল নিৰ্মূল নোহোৱা পৰ্যন্ত অপাৰেচন অব্যাহত ৰখাৰ কথা ঘোষণা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙৰ। চৰাইদেউ মৈদামৰ পাছত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে ৰংপুৰ শিৱসাগৰ ইউনেস্কোত আনুষ্ঠানিক মনোনয়ন দাখিলৰ খবৰ মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰাৰ লগে লগে উৎফুল্ল শিৱসাগৰবাসী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। জলপ্ৰলয়ৰ আশংকাত পুনৰ কঁপিছে নেপাল, 10 দিনৰ মূৰত উদ্ধাৰ বৃদ্ধাক, সুৰংগৰ পৰা উদ্ধাৰ চীনা শ্ৰমিকক। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ভাগ লোৱাৰ উদ্দেশ্যে আজি দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হ'ব দেশৰ উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ। সুদীৰ্ঘ 500 বছৰৰ পিছত সলনি হ'ল পৃথিৱীৰ মানচিত্ৰ। ইকুৱেল আৰ্থ মেপ ব্যৱহাৰৰ প্ৰস্তাৱ গৃহীত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত। 27 নৱেম্বৰক আন্তৰ্জাতিক বাল্য সময়পূৰ্ব বলপূৰ্বক বিবাহ বিলুপ্তকৰণ দিৱস ঘোষণা ৰাষ্ট্ৰসংঘৰ। অসম চৰকাৰৰ দৰেই বাল্য বিবাহৰ বিৰুদ্ধে পদক্ষেপ, অসমৰ অভিযানে লাভ কৰা বিশ্বব্যাপী স্বীকৃতিৰ ক্ষণ আমাৰ সকলোৰে বাবে বিশেষ, ক'লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সাময়িক যুদ্ধবিৰতিৰ প্ৰস্তাৱ পুটিন জেলেন্সকীৰ, মাৰ্কিন ৰাষ্ট্ৰদূতসকলৰ কথা ভাবিয়েই এই পদক্ষেপ ৰাছিয়া ইউক্ৰেইনৰ। খেলৰ পৃষ্ঠাত মহিলা এছিয়া টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ মেচত ভাৰতৰ হাতত নিৰ্লজ্জ আত্মসমৰ্পণ পাকিস্তানৰ শ্ৰীচৰ্ণী প্ৰেমা ৰাৱতৰ 3টাকৈ উইকেট দখল। জুনিয়ৰ এছিয়া কাপ হকীত 14-0 গ'লৰ ব্যৱধানত ইণ্ডোনেছিয়াক হৰুৱালে ভাৰতে। আজি পৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: এতিয়া নিবেদন কৰা হৈছে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান।
1: শ্ৰোতাসকললৈ প্ৰীতি শুভেচ্ছা জনাই মুকলি কৰিছো আজিৰ অনুষ্ঠান। আজি আমি লৌহ ৰক্তাল্পতা বা আইৰণৰ অভাৱজনিত ৰক্তহীনতা এই সম্পৰ্কে কথা পাতিবলৈ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ মৌচুমী বৰকটকী। বাইদেউ নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
2: নমস্কাৰ
1: বাইদেউ, প্ৰথমেই আপোনাৰ পৰা ৰক্তহীনতানো কি এই বিষয়ে জানিব বিচাৰিছো।
2: আজিৰ সময়ত ৰক্তহীনতা শব্দটো প্ৰায় সকলোৰে চিনাকি ধৰণৰ হৈছেগৈ। তেজৰ ৰক্তৰ মাত্ৰাত হিমগ্ল'বিন নামৰ যিটো প্ৰটিন আছে তাৰ যেতিয়া পৰিমাণটো লগাতকৈ কমিবলৈ আৰম্ভ কৰে তেতিয়াই শৰীৰত ৰক্তহীনতাৰ সমস্যাটো সৃষ্টি হয়। আৰু এই ৰক্তহীনতাৰ সমস্যা আমাৰ ভাৰতবৰ্ষত বিশেষকৈ মাতৃ আৰু শিশুৰ মাজত লৌহ আইৰণৰ অভাৱৰ কাৰণেই বিশেষভাৱে হোৱা দেখা গৈছে।
1: হয়, আপুনি মাতৃৰ কথাষাৰ যিহেতু উল্লেখ কৰিলেই, গতিকে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, এগৰাকী নাৰীয়ে গৰ্ভধাৰণ কৰাৰ পৰা প্ৰসৱ কৰালৈকে যি সময়ছোৱা, সেই সময়ছোৱাত তেওঁ নিজৰ কিদৰে যত্ন

0: উপজাতি তেখেতৰ ৰক্তহীনতা নহয়।
1: আমি জানো যে গৰ্ভস্থ অৱস্থাত এগৰাকী নাৰীৰ তেওঁৰ যিখিনি প্ৰয়োজন তেওঁক নিজক সুস্থভাৱে ৰাখিবলৈ তাতোকৈ অলপ বেছি পৰিমাণৰ আহাৰ তেখেতে ল'ব লাগিব, কাৰণ তেওঁৰ গৰ্ভস্থ সন্তানটো তেওঁৰ মাজত বৃদ্ধি হৈ আছে আৰু সেয়েহে এই সময়খিনিত তেখেতক ভিন্ন খাদ্যৰ লগতে নিজৰ যত্নৰ যথেষ্ট প্ৰয়োজন। কাৰণ যদি তেওঁ সমভাৱে খাদ্য নাখায়, সুষম আহাৰ গ্ৰহণ নকৰে, তেতিয়া আইৰণৰ যিটো ডেফিচিয়েঞ্চি বা অভাৱৰ যিটো ৰক্তহীনতা হোৱাৰ সম্ভাৱনা অধিক হৈ উঠে আৰু তাৰ বাবে প্ৰথম 3 মাহৰ পৰাই

0: নিয়মভাৱে খাদ্য নাখায়, সুষম আহাৰ গ্ৰহণ নকৰে, তেতিয়া আইৰণৰ যিটো ডেফিচিয়েঞ্চি বা অভাৱৰ যিটো ৰক্তহীনতা হোৱাৰ সম্ভাৱনা অধিক হৈ উঠে। আৰু তাৰ বাবে প্ৰথম 3 মাহৰ পৰাই প্ৰথমে মাতৃগৰাকীক ফলিক এচিড নামৰ টেবলেটটো দিবলৈ আৰম্ভ কৰা হয়। আৰু 3 মাহৰ পিছৰ পৰাই মাতৃগৰাকীক প্ৰতিদিনে খাবলৈ আইৰণ আৰু ফলিক এচিডৰ টেবলেট গৰ্ভাৱস্থাৰ একেবাৰে শেষ পৰ্যায়লৈ, তাৰপিছত আনকি ডেলিভাৰী হোৱাৰ পাছতো তেখেতে যেতিয়া স্তনপান কৰাই থাকিব তেতিয়ালৈকে সেই আইৰণ আৰু ফলিক এচিডৰ যিটো কেপচুল সেইটো দৈনিকভাৱে খুৱাই থকা হয়। আৰু এইখিনি কৰি থাকিলে আৰু যদি প্ৰতি ভিজিটত যিবাৰে আহে তেখেতৰ যদি ৰক্তৰ হিমগ্ল'বিনৰ মাপটো কৰি থকাও হয় তেতিয়া আমি গম পাম যে মাতৃগৰাকীৰ তেওঁৰ ৰক্তহীনতাত ভুগিছেনে নাই ভুগা। আৰু যদি তেখেতে সময়মতে সকলোখিনি গ্ৰহণ কৰে, সুষম আহাৰ, সেউজীয়া শাক পাচলি, প্ৰটিন থকা ধৰক মাছ মাংস কণী আটাইবোৰ সুন্দৰভাৱে গ্ৰহণ কৰি থাকে, তেনেহ'লে এই সমস্যাটো তেখেতৰ নহ'ব। আৰু সেইটোৱে মাতৃ আৰু শিশু দুয়োটাৰ কাৰণে যথেষ্ট মংগল।
1: হয়, মানে মাতৃগৰাকীয়ে সুষম আহাৰৰ লগতে যদি বাহ্যিকভাৱে আইৰণ আৰু ফলিক এচিড গ্ৰহণ কৰে তেতিয়াহ'লে শিশুটিৰ ক্ষেত্ৰত আমি আইৰণৰ অভাৱজনিত ৰক্তহীনতা নিশ্চয়কৈ দেখা নাপাম।
0: হয় নহয় জানো, মানে শিশু মানে গৰ্ভস্থ সন্তানটোৰ যিটো বৃদ্ধি যিধৰণে বাঢ়িব লাগে সেই বৃদ্ধিটো সুচল হ'ব, সুষম হ'ব। কাৰণ মাতৃগৰাকীয়ে যদি ৰক্তহীনতাত ভোগে তেতিয়াহ'লে শিশু বা গৰ্ভস্থ সন্তানৰ বৃদ্ধিটো যথেষ্ট বাধাপ্ৰাপ্ত হয় আৰু যিটো প্ৰসৱকালীন সমস্যাৰূপে দেখা দিব পাৰে। সেয়ে সমগ্ৰ গৰ্ভাৱস্থাটোত মাতৃ এগৰাকীক আইৰণ আৰু ফলিক এচিডৰ যিটো কম্বিনেশ্যন টেবলেট থাকে সেইটো সদায়ে নিয়মিতভাৱে সেৱন কৰিবলৈ উপদেশ দিয়া হয়।
1: এবাৰ আমি লাহে লাহে আগবাঢ়িছোঁ প্ৰসৱোত্তৰ অৱস্থালৈ। শিশুটি জন্ম হ'ল, শিশুটি জন্মৰ পিছতে 6 মাহ আমি মাতৃদুগ্ধৰ ওপৰত গুৰুত্ব দিওঁ, নহয় জানো, 6 মাহ তেওঁ বেলেগ একো আহাৰ ল'ব নোৱাৰে। এই ক্ষেত্ৰত শিশুটিয়ে মাতৃদুগ্ধৰ পৰাই পৰ্যাপ্ত যিখিনি আইৰণ লাগে, লৌহ পদাৰ্থ, সেইখিনি পাবনে?
0: পায়। ঠিক মানে শিশুটো জন্মৰ পিছতেই তেওঁৰ শৰীৰত প্ৰকৃতিগতভাৱে যথেষ্ট পৰিমাণে কনচেনট্ৰেটেড, তাৰমানে ঘনত্ব বেছি থকা হিমগ্ল'বিনটো প্ৰটিন সেইটো নতুনকৈ জন্ম হোৱা শিশুটোত থাকেই। আৰু সেই ভঁৰালটো বুলি কৈছোঁ যদিও সেইটো 6 মাহ পৰ্যন্ত শিশুটোৰ শৰীৰত থাকে। তদুপৰি মাতৃদুগ্ধত যথেষ্ট পৰিমাণে শিশুটোক প্ৰয়োজনীয় সকলোখিনি থকা হেতুকে 6 মাহ বয়স পৰ্যন্ত শিশুটো সাধাৰণতে এই যে ৰক্তহীনতা অৱস্থাটোত নপৰে। কিন্তু তাৰ পিছৰ সময়খিনিহে আচলতে জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ সময়। আপোনালোকে হয়তো আজিকালি শুনিছে বা ৰাইজেও সকলোৱে শুনিছে যে জীৱনৰ প্ৰথম 1000টা দিন আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এতিয়া আপুনি হয়তো ভাবিব পাৰে যে 1000টা দিন কিহৰ কাৰণে গুৰুত্বপূৰ্ণ, তাৰমানে শিশুটোৰ 6 মাহ বয়সৰ পৰা 3 বছৰ বয়স পৰ্যন্ত শিশুৰ খাদ্যত লৌহ পদাৰ্থ থাকিবই লাগিব প্ৰথম কথা। কাৰণ সেইখিনি সময়তে শিশুটোৰ মগজুৰ বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি। আৰু সেইখিনি সময়ত যদি শিশুটো এই যে আইৰণ ডিফিচিয়েঞ্চি এনিমিয়াত ভুগিবলগীয়া হয়, ৰক্তহীনতাত যদি ভোগে, তাৰ মগজুৰ বিকাশৰ হাৰটো কমি যাব। আৰু ফলত কি হ'ব, শিশুটোৰ যিটো তাৰ পঢ়ন শক্তি, তাৰ বোধগম্য হোৱা শক্তি, তাৰ চিন্তাধাৰাৰ শক্তি, তাৰ ইণ্টেলেকচুৱেল যিটো বুদ্ধিমত্তা, আটাইবোৰৰ গুটি বৃদ্ধিটো আকৌ লেহেমীয়া হৈ যাব।
1: মানে এই লৌহজনিত যিটো ৰোগটো হ'লে তাৰমানে শিশুটোৰ সামগ্ৰিক বিকাশতেই বাধা আহি পৰে।
0: হয় হয়, সেই কথাটো আগলৈকে আমি কোনো উপলব্ধি কৰিব পৰা নাছিলো, কিন্তু এতিয়া দেখা গৈছে যে প্ৰত্যেকজন ব্যক্তিৰে, প্ৰত্যেকজন মানুহৰেই প্ৰথম 3 বছৰ বয়সটো আটাইতকৈ গুৰুত্বপূৰ্ণ, মানে আমাৰ মগজুটোৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় কিন্তু সেই প্ৰথম 1000টা দিন। মগজুৰ বিকাশৰ শাৰীৰিক বিকাশটোতো থাকিবই, সেইটোতো আমি কৰিয়ে আছোঁ। কাৰণ অন্য খাদ্য খাইও আমি শাৰীৰিক বিকাশ কৰিম, বা কেতিয়াবা আমি লৌহ পদাৰ্থটোক আমি হেলা কৰিম বা নাথাকিবও পাৰে তাৰ খাদ্য তালিকাখনত। সেইকাৰণে আমি কওঁ যে যেতিয়া 6 মাহ বয়স পাৰ হোৱাৰ পিছত যিটো উইনিং পিৰিয়ড বুলি কওঁ, য'ত আমি লাহে লাহে গোটা আহাৰ আমি শিশুটোক দিবলৈ আৰম্ভ কৰিম, তেতিয়া আমি প্ৰধানকৈ চাম মাতৃদুগ্ধটো চলিয়ে থাকিব 2 বছৰ বয়স পৰ্যন্ত, তাৰ লগতে আমি কি কৰিম, তাক সুষম আহাৰ দিবলৈ আৰম্ভ কৰিম। সেই আহাৰত আপোনাৰ থাকিব প্ৰটিন। প্ৰটিন মানে সেইটো আমি 2টা কথাৰ পৰা পাব পাৰোঁ, এটা হৈছে আপোনাৰ জন্তুৰ পৰা, মানে জন্তুৰ যিটো প্ৰটিন, আৰু এটা হৈছে আমাৰ শাক পাচলি, সেউজীয়া শাক পাচলি, সেইবোৰৰ পৰা। সেইকাৰণে আমি অলপ অলপ অলপকৈ আমি আৰম্ভ কৰিম শিশুটোক তেনে খাদ্য দিয়াবলৈ। আৰু 6 মাহ বয়সৰ পৰাই আমি যেতিয়া লাহে লাহে আৰম্ভ কৰিম তাক সকলোবোৰ খাদ্য তাৰ খাদ্য তালিকাত থাকিবলৈ, আৰু সেই তেতিয়াহ'লে তাৰ কি হ'ব।

0: যিটো লোহ আয়নৰ যিটো অভাৱ, সেই অভাৱটো নহ'ব। আৰু লগতে আজিকালি কোৱা হৈছে যে অকল আমিতো খোৱা আহাৰ দি গোটেইখিনি তাৰ যিখিনি শৰীৰৰ প্ৰয়োজন আমি দিব নোৱাৰিব পাৰোঁ। সেইকাৰণে এটা শিশুক ছমাহৰ পৰা 5 বছৰ পৰ্যন্ত আমি যিটো আইৰণ আৰু ফলিক এচিডৰ চিৰাপ থাকে, সেই চিৰাপটো আমি প্ৰত্যেক সপ্তাহত আমি দিবলগীয়া হয়। 6 মাহৰ পৰা 5 বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত সপ্তাহত দুদিনকৈ আমি দিম, আৰু 5 বছৰৰ ওপৰ শিশুক প্ৰতি সপ্তাহত এবাৰকৈ এই আইৰণ আৰু ফলিক এচিডৰ যিটো ছাপ্লিমেণ্ট বা ভিটামিন বুলি যাক সহজভাৱত ক'ব পাৰি, সেইটো দিয়াটো অতি প্ৰয়োজন। আৰু তেনেকৈ যদি আমি দিওঁ, তেতিয়াহ'লে যিটো আইৰণ ডিফিচিয়েঞ্চি এনিমিয়া, সেই তেনে সমস্যা শিশুৰ মাজত দেখা নাপাম।
1: হয়, আপুনি যি চিৰাপৰ কথা ক'লে, চৰকাৰীভাৱে সুলভ নে?
0: হয়, চৰকাৰীভাৱেও পায় আৰু বজাৰতো বিভিন্ন ঔষধ কোম্পানীয়ে প্ৰস্তুত কৰাও আছে। আৰু সাধাৰণতে তাত দেখা যায় যে আমাৰ শৰীৰৰ কাৰণে, মানে আমাৰ মানে সৰু শিশুৰ কথা কৈছোঁ, 6 মাহৰ পৰা 5 বছৰ শিশুৰ কাৰণে যিখিনি শৰীৰে প্ৰয়োজন, সেই পৰিমাণৰ আইৰণহে সেই চিৰাপবোৰত থাকে। আৰু সেই 6 মাহৰ পৰা 5 বছৰলৈ শিশুটোক আমি সপ্তাহত 2 বাৰকৈ 1 ML সেই ঔষধটো, ঔষধ ঠিক ক'ব নোৱাৰি, এইটো ছাপ্লিমেণ্ট বা ভিটামিন আমি দিয়াব লাগে। সেই সময়খিনিত যদি আমি দি থাকোঁ, তাৰ তেতিয়াহ'লে যিটো অভাৱ, সেই অভাৱ নহ'ব। অভাৱ যেতিয়াই নহ'ব, শিশুটোৰ বিকাশৰ হাৰ দ্ৰুতগতিত হ'ব, তাৰ মানসিক স্বাস্থ্য, শাৰীৰিক স্বাস্থ্যৰ যিটো ভাৰসাম্য, এইটো সুন্দৰকৈ ৰক্ষা হ'ব। আৰু সেই শিশুটোৱে তেতিয়া তাৰ স্কুলতেই হওক, তাৰ কাৰ্য, তাৰ যিটো সৃষ্টিশীল মন, সেই সকলোবোৰ সুষমভাৱে যে হৈছে, সেই কথাটো প্ৰকাশিত হ'ব।
1: হয় বাইদেউ, এইখিনিতে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যে আইৰণ বড়ি বা পিল খোৱাৰ কথা আপুনি ক'লে বা ছাপ্লিমেণ্ট, এইটো কোন সময়ত কেনেকৈ খাব লাগিব, ধৰক আহাৰৰ পিছত, আগত?
0: হয়, এইটো এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। সাধাৰণতে আইৰণ এইটো আমাৰ খালী পেটত অতি সোনকালে হজম হয়। কিন্তু এটা কথা কি হয়, আমি শিশুৰ ক্ষেত্ৰত যদি কওঁ, একেবাৰে খালী পেটত দিয়াটো অসুবিধা, একো নোখোৱাৰ আগতে ধৰক খোৱা নহয়। সেইকাৰণে কিবা খোৱাৰ 1.5 ঘণ্টাৰ পৰা 1 ঘণ্টা পিছত যিমান পৰিমাণৰ চিকিৎসকে পৰামৰ্শ দিয়ে, সেই পৰিমাণটো দিয়া উচিত। আৰু এটা কথা সদায় মনত ৰখা উচিত, শিশুসকলে যদি আইৰণ দিয়া হৈছে, তেতিয়াহ'লে আমি যদি সিহঁতক টেঙা ভিটামিন চিযুক্ত আহাৰ দিওঁ, যিটো আইৰণ ছাপ্লিমেণ্ট বা আইৰণ ভিটামিন আমি তাক দিম, তাৰ হজম বা তাৰ কৰ্মশক্তি বেছি বাঢ়ি যায়। সেয়েহে নেমু টেঙাই হওক, আমলখিয়ে হওক, তেনেকুৱা বস্তুবোৰ খাবলৈ শিশুৰক অভ্যাস কৰোৱাব লাগে। আৰু সেই আহাৰবোৰে শৰীৰত আইৰণৰ এবজৰ্পশ্যন, যিটো পাচন প্ৰক্ৰিয়াত হ'ব, সেইটো অতি সুষম কৰি তোলে। আৰু আমি ডাঙৰখিনিৰ ক্ষেত্ৰতো, প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰতো মই কওঁ, ডাঙৰসকলে যদি পাৰে, তেতিয়াহ'লে খালী পেটত একো নোখোৱাৰ আগতে আমি আইৰণ বড়িটো খোৱাটো ভাল। আৰু কিন্তু কিছুমানে এটা দিগদাৰ কৰে যে আইৰণটো খালে গেছ হয় বা এনেকুৱা, যি সাধাৰণতে তেনেকুৱা খুব নহয়, তথাপি যিসকলে এইটো আপত্তি কৰে, তেতিয়া তেখেতসকলে খোৱাৰ 1.5 ঘণ্টা বা 1 ঘণ্টাৰ পিছতহে খোৱা উচিত। আৰু ডাঙৰসকলে এটা মনত ৰখা উচিত, যদি আইৰণ বড়ি খায়, তাৰ লগত যাতে কেতিয়াও এণ্টাচিড জাতীয় দৰৱ নাখায়,
1: খাব
0: নালাগে। আৰু কিন্তু আমি সদায় ভিটামিন চি থকা যিকোনো বস্তুৱে আমি আইৰণৰ লগত খোৱাটো অতি দৰকাৰ। আৰু সি মানে আমাৰ ভিটামিনটোৰ কামৰ লগতে ভিটামিন চিও আৰু আগবঢ়াই দিব সেই কামটোৰ সক্ৰিয়তাটোক। আৰু শিশুসকলকতো আমি সদায় এতিয়া খালী পেটত নিদি আমি কিবা এটা খোৱাৰ কিন্তু 1.5 ঘণ্টা বা 1 ঘণ্টা, সেই কথাটো যাতে মাতৃসকলে মনত ৰাখে। আৰু মই এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব খুজিছোঁ, আমি যেতিয়া শিশুসকলক বিশেষকৈ 6 মাহ বয়সৰ পিছত গোটা আহাৰ দিবলৈ আৰম্ভ কৰোঁ, আজিকালি বজাৰত বিভিন্ন ভাল কোম্পানীৰ কিছুমান জলপান উপলব্ধ হৈছে। আৰু এতিয়া এই জলপানবোৰত সিহঁতৰ খাদ্যৰ লগতে লৌহ বা আইৰণ মিহলাই দিয়াৰ কাৰণে সেই পদাৰ্থখিনি খালে শিশুটোৰ আৰু অলপ উপকাৰ হয়। আৰু সেই কথাবোৰ এতিয়া নতুনকৈ দেখা গৈছে হৈছে, আৰু সেইবোৰক আমি এতিয়া সেইকাৰণে কওঁ যে শিশুসকলে নিজৰ ঘৰত বনোৱা প্ৰস্তুত কৰা আহাৰটো খাবই, যদি তেনেকুৱা আহাৰো ল'ব পাৰে, সেইটোত কোনো কিন্তু অন্যায় হোৱাৰ সম্ভাৱনা নাথাকে। আৰু সেয়েহে আমি সেইখিনিয়ে কওঁ, আৰু গৰ্ভাৱস্থাতটো আমি খায়ে থাকিব লাগিব আইৰণখিনি, খালি গৰ্ভাৱস্থাত হজমৰ ক্ষেত্ৰতো সেই কথাটো লক্ষ্য কৰা উচিত আইৰণ টেবলেটটো লওঁতে, যদি পাৰে খালি পেটতে খাব, নহ'লে খোৱাৰ 1.5 ঘণ্টাৰ পৰা 1 ঘণ্টাৰ পিছত।
1: আৰু লগত চি ভিটামিন,
0: ভিটামিন চি থকা যিকোনো, ভিটামিন চি থকা যিকোনো আমি সকলোৱে জানো, সেইখিনি আপুনি যদি কৰা হয় বা কৰে, তেতিয়া এনেকুৱা ৰক্তহীনতাৰ সমস্যাটো নোহোৱা হ'ব, আৰু সেইটো মই সদায় আশা কৰোঁ।
1: ধন্যবাদ।
0: ধন্যবাদ।
1: আজিকালি সততে এটা

0: অভিভাৱকৰ অভিযোগ শুনা যায় যে মোৰ ল'ৰাটোৱে নাখায় বা ছোৱালীজনীয়ে নাখায়। এতিয়া নোখোৱা ল'ৰাটি এনেকুৱা ধৰণৰ অভাৱজনিত ৰোগ হোৱাটো তেনেই স্বাভাৱিক নহয় জানো? তেতিয়া আমি বা অভিভাৱকসকলে কেনেধৰণৰ পদক্ষেপ ল'ব লাগিব?
1: প্ৰথম কথা, মই পিতৃ মাতৃসকলক এটাই কথা ক'বলৈ খোজোঁ, এটা শিশুৱে ছমাহৰ পৰা পাঁচ বছৰ ছবছৰ বয়স পৰ্যন্ত, প্ৰথম অৱস্থাত মই এবছৰটোলৈকে লৈ আহিছোঁ, ছমাহৰ পৰা এবছৰ বা দুবছৰীয়া এটা শিশুৱে এটা সপ্তাহৰ 48 hours 48 ঘণ্টা নোখোৱাকৈ থাকে, সেইটো প্ৰকৃতিগত। তাৰমানে এটা শিশুৱে সেই 48 ঘণ্টা মানে দুদিন, সেই দুদিনটো একেলগে হ'ব পাৰে নতুবা গোটেই সপ্তাহটো বিয়পি দুদিন। গতিকে মাক দেউতাকসকলে এইটো জনা উচিত যে মোৰ শিশুটোৱে 48 ঘণ্টা নোখোৱাকৈ থাকিলেও কোনো অসুবিধা নহয়। আৰু নোখোৱাকৈ থকা কথাটো একেবাৰেই মিছা, শিশুটো কেতিয়াও ভোকত নাথাকে। যদি মাক দেউতাকেও ভাবিছে যে শিশুটোৱে নাখায়, সাধাৰণতে আজিকালি কি কৰা হৈছে যে স্কুললৈ যোৱা বা স্কুললৈ যোৱা আগৰ বয়সৰ যিবোৰ শিশু প্ৰাক প্ৰাথমিক অঞ্চলত যায় বা সৰু সৰুবোৰত, তাত আজিকালি আমি আইৰণ আৰু ফলিক এচিডৰ যিটো ছাপ্লিমেণ্ট, সেইটো আমি দিয়াবলৈ আজিকালি উপদেশ দিওঁ, শিশুটোক খাবলৈ দিওঁ। ৰক্ত পৰীক্ষা কৰোঁতেহে আমি গম পাওঁ এনিমিয়া আছে নেকি বা নাই। সেই এনিমিয়া বুলি যদি পাওঁ যে হিমগ্লোবিন কমিছে, সেইখিনি পোৱা অৱস্থালৈকে ইতিমধ্যে শিশুটোৰ শৰীৰত ৰক্তহীনতা আৰম্ভ হৈ যায়। গতিকে আমি এজ এ প্ৰতিষেধক প্ৰিভেনশ্যন হিচাপে আজিকালি স্কুলত যোৱা, স্কুলত যাবলৈ মানে সাজু কৰিব লগা শিশুটোক আমি আইৰণ আৰু ফলিক এচিডৰ ছাপ্লিমেণ্ট যিবোৰ আজিকালি পায় সেইবোৰ আমি আৰম্ভ কৰিবলৈ দিওঁ সপ্তাহত দুবাৰকৈ, নতুবা ওজন হিচাপত আমি তেনেকৈ প্ৰতিদিনে শিশুটোক খোৱাবলৈ দিওঁ, আৰু তেতিয়া এই সমস্যাবোৰ নহয়। আৰু যদি শিশু এটাৰ যদি ৰক্তহীনতা সমস্যা থাকে, যিটো ধৰক মাক দেউতাকে ধৰিব নোৱাৰে, প্ৰথম কিন্তু লক্ষণ হয় সি খাবলৈ নিবিচাৰাটো।
0: মই এই কথাষাৰকে আপোনাক সুধিম বুলি ভাবিছিলোঁ যে প্ৰাৰম্ভিক লক্ষণ হয় কি কি ধৰণৰ?
1: এই মানে ভোক নলগা, শিশুটো অলপ চঞ্চল ধৰণৰ, যিকোনো কামত সি মন নিদিয়া কাম, মানে সিহঁতৰ যিখিনি খেলা ধূলাই হওক, এঠাইত বহি নথকা, কিন্তু
0: মনোযোগ
1: দিব নোৱাৰা হয়, সেই প্ৰথম সেইখিনি কথা লৈ পেলাই যদি শিশু এটা মোৰ ওচৰলৈ বা কোনোজন চিকিৎসকৰ ওচৰলৈ যায়, প্ৰথমেই আমি ধৰি লওঁ যে হয়তো শিশুটোৰ শৰীৰত ৰক্তহীনতাৰ এটা লক্ষণ আছে। মাক দেউতাকতে তাৰ চঞ্চল স্বভাৱৰ কাৰণে বা অমনোযোগিতাৰ কাৰণে তাক কিবা মানে অশান্তিও পাব পাৰে, বা ঘৰখনত এটা অশান্তিৰ পৰিৱেশো সৃষ্টি হয় যে ইমান দিগদাৰ কৰে, এঠাইত বহি নাথাকে, কিন্তু আচলতে তাৰ ইনহেৰেণ্ট কষ্টটো হৈছে তাৰ শৰীৰত হিমগ্ল'বিনৰ পৰিমাণটো কমিছে। আৰু সেয়েহে আমি সাধাৰণতে আজিকালি আমি দিয়ে দিওঁ এটা শিশুক ছমাহ বয়সৰ পিছত, যদি অকল মাতৃদুগ্ধৰ ওপৰতে থাকে ধৰক, তেতিয়াহ'লে কিন্তু আমি আইৰণ ছাপ্লিমেণ্টটো আৰম্ভ কৰি দিওঁ, যিটো ভিটামিন থাকে যথেষ্ট কম পৰিমাণত ওজন হিচাপত দিয়া হয়, সেইটো হিচাপত আমি দি থাকিলে শিশুটোৰ সেই সমস্যাটো নহ'ব। আৰু তেতিয়া তাৰ সকলোখিনি বুদ্ধিবৃত্তিয়ে হওক, তাৰ মনোযোগ, তাৰ যিটো সক্ৰিয়তা, খেলা ধূলাৰ প্ৰতি ৰাপ, সকলোখিনি সুন্দৰভাৱে আগবাঢ়ি যাব।
0: হয়, এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলে যিসকলে অনুষ্ঠান শুনি আছে নিশ্চয় কথাষাৰ গুৰুত্ব দিব। এবাৰ আমি ক্ৰমে আগবাঢ়িছোঁ, যেতিয়া শিশু, এটি আমি কন্যা শিশুৰ কথালৈ আহোঁ, কন্যা শিশুটিয়ে যেতিয়া বয়সন্ধি প্ৰাপ্ত হ'বলৈ হয়, তেতিয়া আমি এই যিটো আইৰণজনিত ৰক্তহীনতাৰ কথাটো অলপ গুৰুত্ব দিবলগীয়া হয় চাগে, নহয় জানো? এই বিষয়ে কওকচোন অকণমান।
1: এইটো এটা মানে যথেষ্ট গুৰুত্বপূৰ্ণ কথা, এইটো কাৰণে যেতিয়া বয়সন্ধি বা যেতিয়া এগৰাকী কন্যা শিশু কন্যাকাল প্ৰাপ্তি হ'ব বা পুষ্পিত হ'ব, সেই তাৰ পিছৰ পৰাই, পুষ্পিত হোৱাৰ পিছৰ পৰাই শিশু বা মানে কন্যাগৰাকীক আমি আইৰণ আৰু ফলিক এচিডৰ আৰম্ভ কৰি দিবই লাগিব। আৰু সেয়েহে আজিকালি চৰকাৰী আঁচনি হিচাপেও স্কুলবোৰত আইৰণ ছাপ্লিমেণ্ট দিয়া আৰম্ভ কৰিছে, আৰু তাক আপোনালোকে হয়তো সকলোৱে জানে, প্ৰতি সপ্তাহতে দিবলৈ আৰম্ভ কৰা হৈছে গোটেই বয়সন্ধি পিৰিয়ড মানে সময়খিনিত। তাৰমানে ধৰক 10 বছৰৰ পৰা যদি আমি ধৰোঁ, 10ৰ পৰা 17 বছৰ বয়সৰ ছোৱালী এজনীক প্ৰতিদিনে মানে প্ৰতি সপ্তাহত আমি আইৰণ আৰু ফলিক এচিড দি থকা হয়। আৰু সহজ ভাষাত যদি ক'বলৈ যাওঁ, আমি এটা কথা এনেকৈ থুলমূলকৈ এটা আমি ধাৰণা কৰি থোৱা উচিত মাতৃসকলো বা সকলোৱে, যে এগৰাকী নাৰী হওক, এগৰাকী শিশু হওক, এটা বছৰত 90টা দিন আইৰণ আৰু ফলিক এচিডৰ টেবলেট খাব লাগে।
0: যথেষ্ট
1: গুৰুত্বপূৰ্ণ। সেই 90টা দিন আপোনাৰ একেলগে 3 মাহ খাই দিব পাৰে, নতুবা আপুনি ভাগ ভাগ কৰিও আপুনি 90টা দিন খাব পাৰে। তাৰমানে আপুনি খাব লাগিব 90টা টেবলেট বা কেপচুল
0: এবছৰত, যাতে আপুনি আইৰণৰ অভাৱজনিত ৰক্তহীনতাত নুভোগে।
1: আৰু সেইটো মানে এটা কম্পালচৰি ধৰণৰ মানে লোৱা উচিত বুলি আমি কৈছোঁ, অকল কন্যাকাল।

0: ৰাতিপুৱা ছোৱালীখিনি বুলি নহয়, তেওঁলোকৰ যেতিয়া ডাঙৰ হ'ব, বিয়া হ'ব, গোটেই সময়খিনি মানে আমি এটা অভ্যাসত পৰিণত কৰা দৰকাৰ। বিশেষকৈ আমি মহিলাসকলে, কন্যা শিশুৰ পৰা মহিলাসকললৈ কথা ধৰিছোঁ, আৰু সেই কথাটো মই সদায় য'তেই পাওঁ সকলোকে কওঁ। আৰু বিশেষকৈ এতিয়া প্ৰধান দেখা গৈছে যে বাকীবোৰতো আছেই, লগতে কিন্তু আমি কি কৰিবলগীয়া হয়, যিবোৰ কৃমি নাশক দৰৱ আছে আমি বছৰত দুবাৰকৈ তেনে ঔষধো কিন্তু দিয়াবলগীয়া হয়। আপোনালোকে হয়তো জানেই কেতবোৰ কৃমিৰ কাৰণেও ৰক্তহীনতা হয়, আৰু সেয়েহে আজিকালি স্কুলবোৰতো পেলুমৰা দৰৱ বুলি সহজ ভাষাত যাক ক'ব পাৰি সেইটো দিয়া হৈছে
1: চৰকাৰীভাৱে সেই আঁচনি লৈছে। কিন্তু ইয়াতো আকৌ এটা কিছুমান, এতিয়াও যদিও যথেষ্ট আমাৰ লোকসকল সজাগ হৈছে, সমাজ সজাগ হৈছে, তথাপিও দেখা যায় যে কিছু লোকে অলপ অনীহা প্ৰকাশ কৰে স্কুলত। মাজতে কথা ওলাইছিল যে তেওঁলোকে টেবলেট লয় কিন্তু নাখায়।
0: হয়
1: হয়, সেই সজাগতা সৃষ্টিৰ বাবে মানে কেনেকুৱা ধৰণৰ আপুনি এটা মেছেজ দিব বিচাৰিব?
0: মানে সজাগতা মানে প্ৰথম কথা, স্কুলত যেতিয়া আমি শিশু এজন দিম, সাধাৰণতে কোনো স্বাস্থ্যকৰ্মী থকাটো উচিত, বা নাথাকিলেও যিসকল শিক্ষক বা শিক্ষয়িত্ৰী আছে তেওঁলোক সজাগ হ'বই লাগিব। আৰু তেওঁলোকৰ হাততেই দায়িত্বটো থাকিব লাগিব যে শিশুসকলক বুজাবলৈ যে কিমান প্ৰয়োজন আছে এই আইৰণৰ টেবলেটটো। আৰু সেই সজাগতাখিনি আনিবৰ কাৰণে আজিকালি বিভিন্ন ধৰণৰ মাধ্যমো আছে, কিন্তু ভুল ব্যাখ্যা নহ'বৰ কাৰণে কিন্তু সজাগতাৰ যথেষ্ট প্ৰয়োজন। আৰু সেইখিনিৰ দায়িত্ব আশাকৰ্মী হওক বা যিবোৰ স্বাস্থ্যকৰ্মীয়ে কাম কৰি আছে তেওঁলোকেও আগভাগ ল'ব লাগিব। আৰু মই শিক্ষক শিক্ষয়িত্ৰীসকলক বিশেষকৈ আহ্বান কৰোঁ, লগতে ঘৰৰ অভিভাৱক বা পিতৃ মাতৃসকলকো মই কওঁ যে স্কুলত যিটো আইৰণ বৰি দিয়া হয় সেইটো যাতে ছোৱালীজনীক ল'বলৈ বাৰণ কৰা নহয়।
1: হয়, ধন্যবাদ বাইদেউ। লৌহ ৰক্তাল্পতা বা আইৰণৰ অভাৱজনিত ৰক্তহীনতা, এই সম্পৰ্কে আমাৰ শ্ৰোতাসকলক যথেষ্টখিনি ক'লে, তাৰ বাবে ধন্যবাদ জনাই আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
0: নমস্কাৰ।
2: স্বাস্থ্য সম্পর্কে অনুষ্ঠান নিদান শুনিলে।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ হাছিনা হাজৰিকাৰ কণ্ঠৰে এটি গীত, গীতিকাৰ এন এম ৰফিক, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

হাসিনা হাজৰিকাৰ কণ্ঠত এন এম ৰফিক ৰচিত আৰু ৰমেন চৌধুৰী প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া জ্যোতিপ্ৰকাশ দাস, কৌস্তুভমণি শইকীয়া ৰচিত গীতটিৰ প্ৰযোজনা, শিল্পীৰ নিজৰ।

কৌস্তুপণি শইকীয়াৰ কথাৰে জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠগীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ দত্তৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: অনিমা চৌধুৰীৰ কণ্ঠগীতটি শুনিলে। গীতিকাৰ আছিল কেশৱ দত্ত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। এইবাৰ হীৰেণ শৰ্মা, গীতিকাৰ দীপাংকৰ ডেকা, প্ৰযোজনা বিপুল বৰুৱাৰ।

হীৰেণ শৰ্মাৰ কণ্ঠত দীপাংকৰ ডেকাৰচিত আৰু বিপুল বৰুৱা প্ৰযোজিত গীতটি শুনিলে। আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ লক্ষ্মী বৰাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা সুধীৰ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

লক্ষ্মী বৰাৰ কণ্ঠত সুধীৰ দাস ৰচিত আৰু অনুপম চৌধুৰীৰ প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলোৱা অভিযানত 330 জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতিৰ আজি অসম আগমন। ৰাজ্যত অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনিৰ প্ৰক্ৰিয়া সলনি হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগৰ পদক্ষেপ। আৰু মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়। নমস্কাৰ, বাতৰি সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যজুৰি অসম আৰক্ষীয়ে কালি পুৱাৰে পৰা চলোৱা অভিযানত মুঠ 330 জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে। কাজিৰঙাত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পাছতে অসম আৰক্ষীয়ে প্ৰবঞ্চকৰ বিৰুদ্ধে এই অভিযান চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ 29খন জিলাত এই অভিযান চলোৱা হয়। এই অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংসা কৰা দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰবঞ্চকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰবঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলায়। আৰক্ষী অভিযানকালত লখিমপুৰত 15 জন, গুৱাহাটীত 2 জন, কামৰূপত 33 জন, বঙাইগাঁৱত 12 জন, মৰিগাঁও আৰু ধুবুৰীত 7 জনকৈ, গোৱালপাৰাত 5 জন, বজালি তামাৰহাটত 4 জনকৈ, শিৱসাগৰ আৰু গোলাঘাটত 2 জন, তিনিচুকীয়াত 15 জন, কাছাৰত 39 জন, দৰঙত 18 জন, কোকৰাঝাৰত 20 জন, হোজাইত 16 জন, নগাঁৱত 11 জন, বৰপেটাত 26 জনকৈ লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰা মতে একাংশই অসমৰ বাহিৰত থাকিও ৰাজ্যত প্ৰবঞ্চনাৰ জাল মেলি আহিছে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ কথাও প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে বিমানবন্দৰৰ পৰা পোনে পোনে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ৰাওনা হ'ব। বিয়লি শ্ৰীৰাধাকৃষ্ণনে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ চচথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত IANA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰোহিত তথা দৃষ্টিৰোহিত শিক্ষাৰ্থীৰ বাবে থকা দঁইপল বিশ্বন বিদ্যালয়ো পৰিদৰ্শন কৰিব। অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনি প্ৰক্ৰিয়া সলনি কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যিক পৰ্যায়ৰ শিক্ষক বাছনিৰ বাবে এতিয়াৰে পৰা জিলা আয়ুক্তৰ অনুমোদনৰ প্ৰয়োজন হ'ব। তেওঁ কয় যে বঁটাৰ বাবে আবেদন কৰা শিক্ষকে পাঠদানৰ বাণীবদ্ধ ৰূপো দাখিল কৰিব লাগিব। অহা শিক্ষাবৰ্ষৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
1: আমি যিটো নেশ্যনেল টিচাৰ এৱাৰ্ড দিয়াৰ যিটো ইভালুৱেশ্যন পদ্ধতি, সেই একেটা ইভালুৱেশ্যন পদ্ধতি আমি অৱলম্বন কৰিছোঁ। তাৰ মাত্ৰ ইয়াত আমাৰ ডাইৰেক্ট ফেচ টু ফেচ ইণ্টাৰভিউ বা তেওঁলোকৰ প্ৰেজেণ্টেশ্যন চোৱা নহয়, কিন্তু অহা বছৰৰ পৰা আমি শ্বৰ্ট লিষ্টেড শিক্ষকসকলৰ আমি প্ৰেজেণ্টেশ্যনো চাম। আৰু

0: এইখিনি ইভালুয়েশনত মূলত আমি চাইছো যে তেওঁলোকে টেকনোলজির ব্যবহার তেওঁলোকে কিমানখিনি করেছে, উদ্ভাবনীমূলক শিক্ষার পদ্ধতি তেওঁলোকে কিমানখিনি করেছে, লগতে তেওঁলোকৰ কো কারিকুলার এক্টিভিটিজ আর কমিউনিটি এনগেজমেন্ট, তেওঁলোকে সমাজখনক, যেহেতু বিদ্যালয় একটা কমিউনিটি ইনস্টিটিউশন হয়, কমিউনিটি মোবিলাইজেশনত কেনেকুৱা ভূমিকা পালন করেছে, এই গোটেইখিনি চাই আমার ইভালুয়েশন হয় আর এই বঁটা প্রদান করা হয়েছে।
1: অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে শিক্ষকসকল অকল ছাত্র ছাত্রীর শৈক্ষিক জীৱনৰ পথ প্ৰদৰ্শক নহয়, বৰং এখন সুস্থ, শিক্ষিত, শৃংখলাবদ্ধ আৰু মূল্যবোধ সম্পন্ন সমাজ গঢ়ি তোলাৰ অন্যতম চালিকা শক্তি। শিক্ষার্থীসকলৰ জ্ঞান, চৰিত্ৰ, নেতৃত্বগুণ, দায়িত্ববোধ আৰু সামাজিক দায়বদ্ধতা বিকশিত কৰাৰ শিক্ষকসকলৰ ভূমিকা অতুলনীয় বুলি তেওঁ উল্লেখ কৰে। একবিংশ শতিকাৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি আধুনিক প্ৰযুক্তি আৰু নৱতম শিক্ষণ পদ্ধতি গ্ৰহণ কৰি শিক্ষাদানৰ মান অধিক উন্নত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে শিক্ষা ব্যৱস্থা অধিক উদ্ভাৱনমুখী, দক্ষতাভিত্তিক আৰু শিক্ষাৰ্থীকেন্দ্ৰিক কৰি তোলাত শিক্ষক সমাজে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰংপুৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা দিয়াৰ বাবে যোৱা 19 জুনত ভাৰত চৰকাৰৰ তৰফৰ পৰা ইউনেস্কোত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হয়। ৰংঘৰ, কাৰেংঘৰ, দৌল, পুখুৰী আৰু আহোমসকলৰ অন্যান্য স্থাপত্য কাৰুকৌশলৰ অমূল্য নিদৰ্শনেৰে সমৃদ্ধ এই ভূমি কেৱল অসমৰে নহয় বৰঞ্চ সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2024 চনত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছত ৰংপুৰ শিৱসাগৰক লৈ গ্ৰহণ কৰা এই পদক্ষেপে আহোমৰ গৌৰৱগাথাক বিশ্বৰ সন্মুখত উজ্বলাই তুলিব। ডক্টৰ শৰ্মাই অসমৰ ঐতিহ্যক বিশ্বৰ বুকুত সগৌৰৱে প্ৰতিষ্ঠা কৰাৰ এই ঐতিহাসিক প্ৰচেষ্টাৰ বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। ৰাজ্যত সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। অবৈধভাৱে সুৰা উৎপাদন আৰু সৰবৰাহে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ লগতে ৰাজ্য চৰকাৰে যথেষ্ট ৰাজহঘাটীৰ সন্মুখীন হ'বলগীয়া হৈছে। সেয়ে চৰকাৰে ৰাজহঘাটী নোহোৱা কৰাৰ কাৰণে অবৈধ সুৰাৰ ক্ষেত্ৰত কঠোৰ নীতি নিয়ম বলবতৰ সিদ্ধান্ত লৈছে। গুৱাহাটীৰ কৰ ভৱনত কালি অনুষ্ঠিত এখন বৈঠকত আবকাৰী মন্ত্ৰী অতুল বৰাই এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। অসমৰ বিভিন্ন জিলাৰ আবকাৰী অধীক্ষক, উপ অধীক্ষক, পৰিদৰ্শক, সহপৰিদৰ্শকসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰী শ্ৰী বৰাই সকলোকে আইনৰ কঠোৰ বলবৎকৰণত অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়ে। আনহাতে কৰ ভৱনত অনুষ্ঠিত IMLFBAৰ দেশীয় সুৰা আৰু বটলিং প্লেণ্টৰ অনুজ্ঞাপত্ৰধাৰীসকলৰ সৈতে অনুষ্ঠিত আন এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে সুৰাৰ বিক্ৰী বিতৰণ ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। এই বৈঠকত আবকাৰী বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টাল, আয়ুক্ত জিতু দলে, যুটীয়া সচিব ৰশ্মি বৰুৱা গগৈকে ধৰি বিভাগটোৰ ভালে কেইবাগৰাকী জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দিনজোৰা কাৰ্যসূচীৰে কালি কৰ ভৱনত আবকাৰী বিভাগৰ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰে। বৈঠকৰ অন্তত আবকাৰী মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে চৰকাৰে কেৱল বিদেশী সুৰাই নহয় পৰম্পৰাগত সুৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি আবকাৰী বিভাগে হেৰিটেজ লিকাৰ বাৰ পৰম্পৰাগত পনীয়ক বিশেষ গুৰুত্ব দিয়াৰ বাবে বিশেষ পদক্ষেপ ল'ব।
2: কোম্পানী, হোলচেল ৱেৰ হাউচ এণ্ড ব্ৰেণ্ড অনাৰ্ছৰ এছ'চিয়েচন আছিলে। IMFL অন হোটেল বাৰ এছ'চিয়েচনৰ বিষয়ববীয়া আছিলে আৰু IMFL বিয়েৰ কোম্পানী স্পিৰিট, বটলিং প্লেন আৰু বটলিং প্লেণ্টৰ লাইচেঞ্চিসকলৰ লগত আমি কথা বতৰা পাতিলোঁ। অল আছাম IMFL ৰুৰেল এছ'চিয়েচনো আছে সুকীয়াকৈ, তেওঁলোকৰ লগত পাতিলোঁ আৰু এতিয়া আমি হেৰিটেজ লিকাৰ দিবলৈ আমি আগবাঢ়িছো। হেৰিটেজ লিকাৰ এছ'চিয়েচনৰ বিষয়ববীয়া আহিছিলে, তাৰপিছত কান্ট্ৰি স্পীড হোলচেল ৱেৰ হাউচৰ মুঠৰ ওপৰত আজি গোটেই দিনজোৰা আমি কাৰ্যসূচী লৈছিলো। এজেণ্ডা আমাৰ দিনজোৰাই আছে, ষ্টেক হোল্ডাৰ্ছৰ লগত আজি আমি মিটিং কৰিলো।
1: ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কালিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কালি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত আজি সন্ধিয়া কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ

0: আয়োজন কৰা হৈছে। একেদৰে কাইলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰী ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে গুৱাহাটীৰ জালুকবাৰীত অহা 8 ছেপ্টেম্বৰত বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত প্ৰায় 100 গৰাকী শিল্পীয়ে একেলগে শিল্পীগৰাকীৰ কেইবাটাও চিৰসেউজ গীত পৰিৱেশন কৰিব। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। আনহাতে সাংস্কৃতিক অনুষ্ঠান সুৰতীৰ্থৰ উদ্যোগতো আজি গুৱাহাটী কটন এলামেনাই ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা নিবেদন কৰা হ'ব। সুৰতীৰ্থৰ উদ্যোগত এই উপলক্ষে বিয়লি ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু নৱপ্ৰজন্মক এখন আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে। কৃষকৰ উপাৰ্জন 5 গুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত নতুন ষ্টাৰ্টআপক উৎসাহিত কৰাৰ লগতে গুণগত মান পৰ্যালোচনা কৰাৰ বাবে কালি খেত্ৰী বামফৰৰ অসম মখনা উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমখনক আমি কৃষিৰ ক্ষেত্ৰত অগ্ৰণী কৰিব লাগিব আৰু খেতিয়কসকলৰ উপাৰ্জন 2 গুণ নহয় 5 গুণ কৰিব লাগিব, তেতিয়াহে অসম আগুৱাই যাব। ৰাজ্যত মখানা খেতিৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি শ্ৰীহাজৰিকাই কয় যে এই নতুন খেতিৰ জৰিয়তে খেতিয়কসকল 2 গুণ লাভান্বিত হ'ব। ভাৰতে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে 56 ৰাণত বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 8 অভাৰ আৰু 4টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে পাকিস্তানে প্ৰথমে বেট ধৰি 18 অভাৰ আৰু 1টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 55 ৰাণ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণী আৰু প্ৰেমা ৰাউতে 3টাকৈ উইকেট লাভ কৰে। দীপ্তি শৰ্মাই 2টা উইকেট লাভ কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: বাল্য বিবাহ বিৰোধী অভিযানলৈ ৰাষ্ট্ৰসংঘৰ বিৰল স্বীকৃতি। একেদিনাই ৰাজ্যত ধৃত 330 ঠক প্ৰবঞ্চক। জলপ্ৰলয়ৰ আশংকাত পুনৰ কঁপিছে নেপাল। দুদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰপতি গুৱাহাটীলৈ। আদি ভিন ভিন শিৰোনামৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত স্থান লাভ কৰিছে। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনয়নৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা 19 জুনত ইউনেস্কোৰ ওচৰত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে অসমীয়াৰ প্ৰতিদিন কাকতে ৰংপুৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ইউনেস্কোলৈ প্ৰস্তাৱ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিক্ষক দিৱসৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিক্ষাবিদ সাহিত্যিক ডঃ নগেন শইকীয়াক সাক্ষাৎ কৰি আশীষ লোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষকৰ আয় 2 গুণৰ পৰা 5 গুণলৈ বঢ়াব লাগিব। কৃষক মন্ত্ৰী পীযুষ হাজৰিকাই কালি কামৰূপ জিলাৰ টোপাতলিত অৱস্থিত মখানা প্ৰক্ৰিয়াকৰণ গোট পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। নেপালৰ জলপ্ৰলয়ৰ 10 দিনৰ পাছত নেপালী সেনাই কালি ত্ৰিশুলী 3A জলবিদ্যুৎ প্ৰকল্পত বিধ্বস্ত সুৰংগৰ পৰা 2 জন কৰ্মচাৰীক জীৱন্তে উদ্ধাৰ কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত আৰু আমাৰ অসম কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ভাষণ দি ৰাজ্যৰ শিক্ষকসকলে প্ৰযুক্তিৰ প্ৰয়োগ ভালদৰে জানিব লাগিব বুলি মন্তব্য কৰা এটা বাতৰিক নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলোৱা অভিযানত 330 জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতিৰ আজি অসম আগমন। ৰাজ্যত অহা

বছৰৰ পৰা কৃতি শিক্ষক বাছনি প্ৰক্ৰিয়া সলনি হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগৰ পদক্ষেপ। আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: নমস্কাৰ কনিহত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছো। আহা তোমালোকৰ গীত মাত শুনো। অকমানি ভাইটি, কি নাম তোমাৰ?
1: নাম মণিমুগ্ধ।
0: মণিমুগ্ধ, তুমি কান্দিছা কেলে বাবা? চবেই আহিছে, তোমাৰ সমান কান্দিব নাপায় নহয়। তুমি ক'ৰ পৰা আহিছা জানা? কোৱা, ক'ৰ পৰা আহিছা?
1: মই বালিবুটা গাঁৱৰ পৰা আহিছো।
0: তুমি আজি আমাক মেল কি শুনাবা? কবিতা পিটি কৰিবা? কৰা, পটককে কৈ দিয়া।
1: তাতে নাম হ'ল পাচলি বাগিচা।
0: পাচলি বাগিচা বাৰু, কোৱা।
1: পাচলিৰ বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা, জানো দেখিছা, তাত মই ৰুইছো পাচলি ইমান, সৰিয়হৰ ফুলবোৰ ফুলিছে কিমান, সৰু সৰু কোৰেৰে নিজে কোৰ মাৰো, সৰু সৰু খন্তিৰে নিজে চাফ কৰো, আবেলি পাচলি দিওঁ মই পানী, মটৰত কলিবোৰ খাওঁ চিঙি আনি, কবি মূলা ৰহি আৰু লফা নাই, পুৱাতে চিঙি মই ঘৰাই বঢ়াই, বজাৰত পাচলি বহু পোৱা যায়, বিচাৰো মই বিচাৰি। ধন্যবাদ।
0: এই মণিমুগ্ধ এনেই কান্দি আছিলা, হৈ গ'লনে? অকমানি ভণ্টি, কি নাম তোমাৰ?
1: মোৰ নাম স্নিগ্ধা বৰুৱা।
0: স্নিগ্ধা, ক'ৰ পৰা আহিছা?
1: মই জুনিপৰা আহিছো।
0: আজি কি শুনাবা মেলত?
1: কবিতা।
0: আবৃত্তি কৰা।
1: মাহীদেউ পুতলা, ডক্টৰ নিৰ্মম প্ৰভা বৰদলৈ, আমাৰ ওচৰতে মাহীদেউ ঘৰ, তেওঁৰ পুতলাটিৰ হ'ল এদিন জ্বৰ, পানী লগা জ্বৰ, হা হা হাক চিউ, ডক্টৰ ডাক্টৰ, মাহীদেৱে ক'লে ডাক্টৰ আনিবলৈ, দাদালৈ দিলে দৌৰ দৌৰ দৌৰ, টক টক টক টক, দুৱাৰত ডাক্টৰে কৰে টক টক, ভয় খাই পুতলা কপে ঠক ঠক, ভয় নাই ভয় নাই, ডাক্তৰে ক'লে লাহে কৈ পুতলাটিক বেজি দি দিলে, আইও দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল, পুতলা হাঁহি হাই খেলিবলৈ গ'ল।
0: কি সুন্দৰ, হয়নে? আমাৰ স্নিগ্ধাই সুন্দৰকৈ কবিতাটিৰ নাম কৈছে, কবিতাটি আবৃত্তি কৰিছে। এনেকৈ তোমালোকে সকলোৱে কৰিব লাগে। কবিতাটি কোনে লিখিছে, কি নাম দেই?
2: নমস্কাৰ, মোৰ নাম শ্ৰী ময়ূৰ ডেকা, মই এতিয়া কবিতা আবৃত্তি কৰিব

0: কেনারিনা তিমু তৈ গামে খেহাতা লগা তরা বুলরি তেবির করি সারিউ কাখরা সুম্বাই তরে তাৱৰে লুকাই ৰূপহী জোনাই থবলৈ ঠাই বিচাৰি নাপায় আপুনি বলাই
1: হৈ গৈ চাপৰি বজাই দিম অকণমানি ভাইটি কি নাম তোমাৰ
2: নমস্কাৰ মোৰ নাম শ্ৰী বিভান কলিতা
1: বিভান ক'ৰ পৰা আহিছা
2: কুকুৰা তেজপুৰৰ পৰা
1: বাৰু খুব সুন্দৰ আজি আমাক মেলত কি শুনাবা
2: বিলতে
1: গীত গাবা গোৱা
2: বিলতে হালিছে ধুনীয়া পদুমী

0: আছে
1: ৰয়। বিবাহৰ কাৰণে কি কৰিম ডাঙৰকৈ? তোমাৰ নামটো কোৱা।
0: নমস্কাৰ, মোৰ নাম কাজল।
1: কাজল কৰ পৰা আহিছা?
0: ডগিয়া পৰা।
1: কি শুনাবা আজি আমাক?
0: কবিতা
1: কৰা, আবৃত্তি কৰা।
0: কবিতাটোৰ নাম হৈছে

0: লৈ বিহু নু মাৰিবলৈ যাওঁ নমস্কাৰ।
1: সুন্দৰ হৈছে। অকণমানি ভাইটি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী জুমনজ্যোতি ডেকা।
1: জুমন, ক'ৰ পৰা আহিছা?
2: মই জুনিপৰা আহিছো।
1: কি শুনাবা আজি আমাক?
2: মই পখিলা।
1: পখিলা কবিতা আবৃত্তি কৰিবা, কৰা।
2: পখিলাই পাখি মেলা নাচে উৰি উৰি, আদা ফুৰা কৰি টিক চাই ঘূৰি ঘূৰি, একেলগে খেলো বুলি কৰি টিক কৰে, ভাল পাই কৰি দিয়ে পাহি মেৰি দিলে, পাহি মেৰি কৰি দিয়ে জক মক কৰে, উৰাতে পখিলাই মন ভৰি পৰে।
1: নমস্কাৰ। তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী ৰিয়ামণি ডেকা।
1: ৰিয়ামণি, ক'ৰ পৰা আহিছা?
3: মই খতৰা কমাৰ গাঁৱৰ পৰা আহিছো।
1: কি শুনাবা আজি আমাক?
3: মই এটি গীত গাম,
1: গোৱা।
3: তিলাই তিলাই ঘূৰি ফুৰে ওলাই ৰে খামটি ছোৱালী, তিলাই তিলাই ঘূৰি ফুৰে ওলাই ৰে খামটি ছোৱালী।

0: বুকুত পৰে ঢলি খামতি ছোৱালী, বাক্সা পুতেইটাৰে বুকুত পৰে ঢলি খামতি ছোৱালী, তিলা তিলাই খুৰি ফুৰে উলাহেৰে খামতি ছোৱালী, তিলা তিলাই খুৰি ফুৰে উলাহেৰে খামতি ছোৱালী, তিলা তিলাই খুৰি ফুৰে উলাহেৰে খামতি ছোৱালী। নমস্কাৰ,
1: কোন হৈছে তোমাৰ নামটো কোৱা?
2: নমস্কাৰ, মোৰ নাম শ্ৰী ভায়লিনা চহৰীয়া।
1: ভায়লিনা ক'ৰ পৰা আহিছা?
2: চমতীয়াৰ পৰা।
1: আজি কি শুনাবা আমাক?
2: মই এতি কমল আনন্দ ভট্টাচাৰ্যদেৱৰ গীত গাম।
1: গোৱা।

0: নমস্কাৰ।
1: সুন্দৰ। তোমাৰ নামটো কোৱা।
0: নমস্কাৰ, মোৰ নাম শ্ৰী মনালী কৃষ্ণা।
1: মনালী ক'ৰ পৰা আহিছা?
0: কমাগাঁৱৰ পৰা।
1: কি শুনাবা আজি আমাক?
0: গীত
1: গোৱা।

0: গাছ গায়।
1: সুন্দৰ হৈছে, ইমান সুন্দৰকৈ গাইছে। তোমাৰ নামটো কোৱা?
0: মোৰ নাম জয় কলিতা।
1: তুমি ক'ৰ পৰা আহিছা? আজি আমাৰ মেলাত কি শুনাবা? ভালকে কোৱা, কান্দি কান্দি ক'লে গানটো বেয়া হ'ব নহয়। ভালকে কোৱা,
0: বিলতে
1: বিলতে হালিছে, কোৱা
0: বিলত।

0: দূরনিতে জুড়িতে নাচিতে জুড়ি জুড়ি জেড়ি জেড়ি কই নিজন মননিতে কেতে কি সরাই কুকুরিন মারিছে কই কুকুরিন মারিছে কই।
1: হয় কল জুড়িয়ে কান্দি কান্দি গীতটি গালে। এটা আমি জুড়ির কাৰণে ডাঙরকে হাত চাপৰি বজাই দিম।
2: অকনিহত আজি মই তোমালোকক ক'বলৈ ওলোৱা সাধুটিৰ নাম হৈছে এজন ৰাজকোঁৱৰ। ৰাজকোঁৱৰ মানে জানা নহয়, ৰজাৰ ল'ৰা বা পুত্ৰক ৰাজকোঁৱৰ বুলি কোৱা হয়। বহু বছৰ আগৰ কথা, সেই সময়ত উদয়গিৰি নামে এখন দেশ আছিল। সেই দেশত সুবাহু নামে এজন ৰজাই ৰাজত্ব কৰিছিল। ৰজা বৰ প্ৰতাপী, ধৰ্মপৰায়ণ, সত্যপৰায়ণ আৰু ধীৰ স্থিৰ আছিল। দেশত তেতিয়া ধনে ধানে ভৰপূৰ আছিল। সকলোৱে মনৰ আনন্দত কাল কটাইছিল। ৰজায়ো প্ৰজাবোৰক বৰ মৰম আৰু স্নেহ কৰিছিল। ৰজাৰ একেজন মাত্ৰ ৰাজকোঁৱৰ আছিল। চালে চকুৰোৱা, ৰূপত যেনে গুণতো তেনেকুৱা, অমায়িক আৰু শান্ত। ৰজাৰ ল'ৰা যেতিয়া ভৱিষ্যতে ৰাজ্য চলাব লাগিব বুলিয়েই ৰজাৰ গাত থাকিবলগীয়া গুণবোৰ ৰাজকোঁৱৰক ভালকৈ শিকাইছিল। ৰাজকোঁৱৰেও অতি কম দিনৰ ভিতৰতে লিখা পঢ়া আদি সকলো বিষয়কে ভালকৈ শিকি বুজি আয়ত্ত কৰিব পাৰিছিল। এনেকৈ ৰাজকোঁৱৰে 20 বছৰত ভৰি দিলে। যেনেকৈ আমি বাহিৰৰ ঠাইলৈ ফুৰিবলৈ যাওঁ, হয়নে নহয়, তেনেকৈ ৰাজকোঁৱৰৰো এটা ইচ্ছা আছিল বাহিৰৰ ৰাজ্যবোৰ চাবলৈ যোৱাৰ। ইমান বছৰে পিতাকৰ ৰাজ্যতে ডাঙৰ দীঘল হ'ল, লগতে বহু কথা শিকিলে। এতিয়া আৰু বাহিৰৰ কথা কিছু নেজানিলে কেনেকৈ হ'ব? এদিন ৰাজকোঁৱৰে ৰজাক মনৰ কথা জনালে। তেতিয়া সুবাহু ৰজাই মনৰ আনন্দতে সন্মতি প্ৰকাশ কৰিলে আৰু অতি সোনকালে ৰাজকোঁৱৰৰ দেশ ভ্ৰমণ কৰিবলৈ আৱশ্যকীয় বস্তু বাহানিবোৰৰ যোগাৰ কৰিবলৈ মন্ত্ৰীক আদেশ দিলে। ৰজাৰ যেনে হুকুম তেনে কাম। মন্ত্ৰীয়ে যি যি বস্তু লাগে সকলোবোৰ দিহা কৰি দিলে। ঘোঁৰাশালৰ পৰা এটা ভাল তেজী বেগবান ঘোঁৰা, তৰোৱাল আৰু লগতে কিছু খোৱা বস্তু। এদিন ভাল দিন বাৰ চাই ৰাজকোঁৱৰ দেশ ভ্ৰমণ কৰিবলৈ ওলাল। ৰজা ৰাণী সকলোৱে বাটত একো অমংগল নহবলৈ ৰাজকোঁৱৰক আশীৰ্বাদ দিলে। ঘোঁৰাত উঠি ৰাজকোঁৱৰে দেশ ভ্ৰমণৰ কাৰণে যাত্ৰা কৰিলে। আগৰ দিনত গাড়ী মটৰটো নাছিলে, ঘোঁৰাহে আছিলে, গতিকে ৰাজকোঁৱৰেও ঘোঁৰাত উঠি দেশ ভ্ৰমণৰ কাৰণে যাত্ৰা কৰিলে।

তেওঁৰ মনত অপাৰ আনন্দ। গৈ থাকোঁতে ৰাস্তাৰ ওচৰৰ পৰা দূৰ দূৰণিৰ প্ৰাকৃতিক দৃশ্যবোৰ, গছ গছনি, পৰ্বত, পাহাৰ, নদ নদী, নানা ধৰণৰ পশু পক্ষী, চহৰ নগৰ দেখি দেখি ভোক পিয়াহ পাহৰি গ'ল। ইমান দিনে তেওঁ এইবোৰ দেখাই নাছিল। ৰাজকোঁৱৰে এনেকৈ কিমান দূৰ গ'ল ক'বই নোৱাৰিলে। ইপিনে বেলি লহি আহিছে, গধূলি হ'বৰ বেছি সময় নাই। ৰাজকোঁৱৰ অলপ ক্লান্ত হৈ পৰিছিল, ভোক পিয়াহো লাগিছিল কিছু পৰিমাণে। তেওঁৰ মনত চিন্তা হ'ল, তাতেও অচিনাকি ঠাই, ৰাতিটো কেনেকৈ কটোৱা যায়। অলপ দূৰ গৈ ৰাজকোঁৱৰে এটা ধুনীয়া ঘৰ দেখিবলৈ পালে। ঘৰটোত কোনো নাছিল, কিন্তু থাকিব পৰা সকলো সুবিধা আছে। গতিকে ৰাজকোঁৱৰে তাত থকাটোকে ভাল হ'ব বুলি ভাবি ঘোঁৰাৰ পৰা নামিলে আৰু ঘোঁৰাটো তাত ভালকৈ বান্ধি থলে। লগত নিয়া খোৱা বস্তু উলিয়াই পেট ভৰাই খাই ৰাজকোঁৱৰে ৰাতিটোৰ কাৰণে তাত বিশ্ৰাম ল'লে। পিছদিনা

আছিল। ৰাজকোঁৱৰে এনেকৈ কিমান দূৰ গ'ল ক'বই নোৱাৰিলে। ইপিনে বেলি লহি আহিছে, গধূলি হ'বৰ বেছি সময় নাই। ৰাজকোঁৱৰ অলপ ক্লান্ত হৈ পৰিছিল, ভোক পিয়াহো লাগিছিল কিছু পৰিমাণে। তেওঁৰ মনত চিন্তা হ'ল, তাতে অচিনাকি ঠাই, ৰাতিটো কেনেকৈ কটোৱা যায়। অলপ দূৰ গৈয়ে ৰাজকোঁৱৰে এটা ধুনীয়া ঘৰ দেখিবলৈ পালে। ঘৰটোত কোনো নাছিল, কিন্তু থাকিব পৰা সকলো সুবিধা আছে। গতিকে ৰাজকোঁৱৰে তাত থকাটোকে ভাল হ'ব বুলি ভাবি ঘোঁৰাৰ পৰা নামিলে আৰু ঘোঁৰাটো তাত ভালকৈ বান্ধি থলে। লগত নিয়া খোৱা বস্তু উলিয়াই পেট ভৰাই খাই ৰাজকোঁৱৰে ৰাতিটোৰ কাৰণে তাত বিশ্ৰাম ল'লে। পিছদিনা ৰাতিপুৱা ৰাজকোঁৱৰ টোপনিৰ পৰা উঠি আকৌ যাত্ৰা কৰিলে। সিদিনাও বহুত দূৰ গ'ল। যাওঁতে বাটত যিমান বস্তু লগ পালে সকলোবোৰ দেখি ৰাজকোঁৱৰৰ মনত বৰ ৰং লাগিল। দুপৰীয়া ৰাস্তাৰ ওচৰতে এখন বৰ আটক ধুনীয়া আশ্ৰম পালে। আশ্ৰমখনতো কোনো মানুহ নাছিলে, কিন্তু নানা ধৰণৰ গছ গছনি, জান জুৰি আৰু চৰাই চিৰিকটিয়ে আশ্ৰমৰ জেউতি চৰাইছে। ৰাজকোঁৱৰ ঘোঁৰাৰ পৰা নামি ঘোঁৰাটো বান্ধি থলে। নিজেও লগত নিয়া বস্তু উদৰ পূৰাই খাই তাতে কিছু সময় জিৰণি লোৱাৰ পাছত পুনৰ যাবলৈ ধৰিলে। এনেকৈয়ে ৰাজকোঁৱৰে গধূলি সময়ত এখন ডাঠ হাবি পালে। তাত বহুতো হিংস্ৰ জন্তুৱে বাস কৰিছিল। ইপিনে ৰাতিও হৈ আহিছে। ৰাজকোঁৱৰে মনতে চিন্তা কৰিবলৈ ধৰিলে, এই হাবিৰ মাজত ৰাতিটো কেনেকৈ কটোৱা যাব। হাবিৰ মাজতে অলপ মুকলি ভাল ঠাই পালে। তাত এডাল গছ আছিল। ৰাতিটোৰ কাৰণে ৰাজকোঁৱৰে সেই গছৰ তলত থাকিবলৈ ল'লে। একো অপকাৰ নহ'বলৈ ভগৱানক মনতে প্ৰাৰ্থনা কৰিলে। সেই গছডালত এহাল কপৌ চৰাই বাহ সাজি আছিল। ৰাতি কপৌহালে পোৱালিহালক আহাৰ খুৱাব খোজাত সিহঁতে মুখ নেমেলে আৰু তলৰ পিনে ৰাজকোঁৱৰক দেখুৱাই ক'লে, গছৰ তলত বহি থকা আলহীজনক আগতে একো খাবলৈ নিদিলে আমি একো নেখাওঁ। পোৱালিহালৰ কথা পেলাব নোৱাৰি ক'ৰবাৰ পৰা এখন মোনা আনি ৰাজকোঁৱৰক দি ক'লে, ইয়াত যি খোৱা বস্তু বিচাৰে তাকে পোৱা যাব। ইপিনে ৰাজকোঁৱৰে লগত নিয়া বস্তু শেষ হৈ আহিছিল। ৰাজকোঁৱৰে ভালেই পালে। ৰাতি ওচৰতে বাঘৰ গুজৰণি, সাপৰ ফুচফুচনি, নানা জন্তুৰ চিঞৰ বাখৰ শুনিবলৈ পালে, কিন্তু ৰাজকোঁৱৰক কোনেও একো অপকাৰ নকৰিলে। ৰাতি এটা ঘটনা ঘটিল। ৰাজকোঁৱৰৰ ওচৰলৈ বনৰাজ বাঘ এটা অহা দেখা পাই ৰাজকোঁৱৰ ভয়তে পেপুৱা লাগিল। বাঘে ৰাজকোঁৱৰক অভয় দি ক'বলৈ ধৰিলে, ৰাজকোঁৱৰ আপুনি ভয় নেখাব। আপুনি ৰাজকোঁৱৰ প্ৰজাৰ হিতৰ কাৰণে, শান্তি ৰক্ষাৰ্থে দেশ শাসন কৰিব। সকলোকে সমান চকুৰে চোৱা যেনেকৈ আপোনাৰ ধৰ্ম, তেনেকৈ মোৰো ধৰ্ম। কাৰণ ময়ো এই বনৰ ৰজা, গতিকে আপোনাক মই অপকাৰ নকৰোঁ। মোৰ আপুনি মিত্ৰহে হ'ল। ইয়াকে কৈ বাঘ আঁতৰি গ'ল। পিছদিনা ৰাতিপুৱা ৰাজকোঁৱৰ তাৰ পৰা গৈ দুপৰীয়া সময়ত এটা বৰ ধুনীয়া সৰোবৰ পালেগৈ। তাৰ প্ৰাকৃতিক দৃশ্য কি অপূৰ্ব! বগা, ৰঙা, নীলা, নানা ধৰণৰ পদুম ফুল ফুলি জকমকাই আছে। চাই থাকিলে চাই থাকিবৰ মন যায়। তাত ৰাজহাঁহবোৰে মনৰ আনন্দত সাঁতুৰি নাদুৰি আছে। এইবিলাক দেখি ৰাজকোঁৱৰৰ পেটৰ ভোক পিয়াহ নাইকিয়া হৈ গ'ল। অলপ ওচৰতে ৰাজকোঁৱৰে এখন বৰ আটক ধুনীয়া নগৰ দেখা পালে। এই নগৰখনৰ বিষয়ে জানিবলৈ তেওঁৰ ইচ্ছা হ'ল। এনেতে ৰাজকোঁৱৰে দেখিবলৈ পালে তিনিজনী অতি ৰূপৱতী ছোৱালীয়ে সৰোবৰত নামি ফূৰ্তি তামাচাৰে গা ধুই আছে। ৰাজকোঁৱৰে ছোৱালী তিনিজনীৰ লগত পৰিচয় হোৱাৰ কাৰণে এখোজ দুখোজকৈ সিহঁতৰ ওচৰলৈ গ'ল। যিজনী ছোৱালীৰ লগত কথা বতৰা হ'ল, তেওঁৰ পৰা বুজিব পাৰিলে যে এই দেশখনৰ নাম অষ্টগিৰি আৰু তেওঁ এই দেশৰ ৰজাৰ ৰাজকোঁৱৰী। সখীহঁতৰ লগত সৰোবৰলৈ গা ধুবলৈ আহিছিল। বেলি পৰি অহাৰ লগে লগে ৰাজকোঁৱৰ তাৰ পৰা আহি ওচৰৰে সৰু ঘৰ এটাত উপস্থিত হ'ল। ঘৰখনত বুঢ়ী এজনীৰ বাহিৰে কোনো নাছিল। ৰাজকোঁৱৰে বুঢ়ীক আইতা সম্বোধনেৰে মাতি ৰাতিটো তাতে থাকিবলৈ

বিচাৰিলে। বুঢ়ীগৰাকীয়ে সেই ৰজাৰে মালিনী আছিল। সদায় ৰাতিপুৱা ফুলৰ মালা আদি ৰজাক দি আহেগৈ। ইপিনে ৰাজকুঁৱৰীয়ে ৰাজকোঁৱৰক দেখাৰ পৰা তেওঁৰ ৰূপ গুণত মুগ্ধ হৈ পতিৰূপে পাবলৈ ৰোহঘৰত সোমাল। খোৱা লোৱাও বন্ধ কৰিলে। ৰোহঘৰ মানে জানানে, যদি কাৰোবাৰ মন বেয়া লাগে বা কাৰোবাৰ পৰা কিবা বিচাৰিব খোজে তেতিয়া এটা ঘৰ থাকে, কোঠা। সেই কোঠাটোত ৰোহঘৰ বুলি কয়। আৰু তাত সোমালে গম পায় যে তেওঁৰ কিবা এটা দুখ লাগিছে বা তেওঁ কিবা বিচাৰিছে। গতিকে ৰাজকোঁৱৰেও তেওঁ ৰাজকোঁৱৰক বিচাৰি সেই ৰোহঘৰটোত সোমাল। ৰজা ৰাণীয়ে কথাটো জানিব পাৰি বৰ বিমূৰত পৰিল। বহু বুজাই বঢ়াইও একো কৰিব নোৱাৰিলে। ৰাজকোঁৱৰীয়ে সেই সৰোবৰৰ পাৰত দেখি অহা মানুহজনক নাপালে নাখাই নবৈ শুকাই মৰিব। ৰজা ৰাণীৰ বৰ চিন্তা হ'ল, ক'ৰ মানুহ, কি কথা, একোৱেই নাজানে। গতিকে সেই মানুহজনক মৰমৰ কুঁৱৰীলৈ কেনেকৈ আনি দিয়ে। ৰাতি ৰাজকোঁৱৰে মালিনীৰ লগত কথা বতৰা পাতিলে আৰু তেতিয়া মালিনীয়ে জানিব পাৰিলে যে উদয়গিৰি দেশৰ ৰজাৰ পুত্ৰ দেশ ভ্ৰমণৰ কাৰণে আহি তেওঁলোকৰ ৰাজ্য পাইছেহি। পিছদিনা ৰাতিপুৱা আনদিনাতকৈ অলপ পলম কৰি মালিনী বুঢ়ী ফুলৰ মালালৈ ৰজাৰ ওচৰলৈ গ'ল। বুঢ়ীক সিদিনা পলম হোৱাৰ কাৰণ সোধাত বুঢ়ীয়ে ক'লে যে যোৱা ৰাতি তেওঁৰ ঘৰত ৰাজকোঁৱৰ নাতি এজন আহি আছে, সেইকাৰণে অহাত পলম হ'ল। মালিনী বুঢ়ীৰ পৰা ৰাজকোঁৱৰ বুলি জানিব পাৰি ৰজা ৰাণীয়ে ৰাজকোঁৱৰক ৰাজসভালৈ মতাই আনালে। ৰজা ৰাণীৰ আগত ৰাজকোঁৱৰে নিজৰ পৰিচয় দিলে আৰু সেই ৰাজকোঁৱৰক দেখি ৰাজকোঁৱৰীয়ে যে ৰোহঘৰত পৰিছিল বুজিব পাৰি মহা ধুমধামেৰে বিয়া সমাপন কৰিলে। উদয়গিৰিৰ ৰজাৰ ৰাজকোঁৱৰৰ লগত নিজ কন্যাক বিয়া দি লগত বহুতো ধন বিত হাতী ঘোঁৰা দিলে। তাৰ পাছত ৰাজকোঁৱৰে ৰাজকুঁৱৰীক লৈ নিজৰ দেশলৈ উভতি আহিল। সুবাহু ৰজাই একেলগে পুতেকৰ লগতে বোৱাৰী পাই মনত আনন্দৰ ঢৌ উঠিল। প্ৰজাবোৰেও আনন্দত মতলীয়া হ'ল। লাহে লাহে ৰজাও বুঢ়া হ'ল। বুঢ়া ৰজাই পুতেকৰ হাতত ৰাজপাত গতালে আৰু ৰাজকোঁৱৰো নিজৰ দেউতাকৰ দৰেই খুব ভাল এজন ৰজা হৈ দেশ শাসন কৰিবলৈ ধৰিলে। ৰজা ৰাণী ধৰ্ম কৰিবলৈ বনলৈ গ'ল। হালতি নিশ্চয় ভাল লাগিল নহয়নে? আজি পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোকক আটাইলৈ মৰম আৰু শুভেচ্ছা জনাই মই মামনি বাইদেৱে আজি মেলৰ পৰা বিদায় লৈছো। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

0: অকণিৰ মেল শুনিলে।
1: এটি বিশেষ ঘোষণা। গুৱাহাটীৰ জালুকবাৰীত থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ট্ৰান্সমিটাৰৰ ভালেমান যন্ত্ৰপাতি চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত মিডিয়াম ৱেভত বৰ্তমানে আমাৰ অনুষ্ঠান প্ৰচাৰ বন্ধ থাকিব। শ্ৰোতাসকলে পূৰ্বৰ দৰেই এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত নিউজ অন AIR আৰু AIR মোবাইল এপত আৰু ইণ্টাৰনেট ৰেডিঅ' যোগে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব পাৰিব। বিভাগৰ তৰফৰ পৰা জালুকবাৰী ট্ৰান্সমিটাৰ চৌহদত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ এই ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজকো সহায় সহযোগ আগবঢ়াবলৈ কৰ্তৃপক্ষৰ তৰফৰ পৰা গুহাৰি জনোৱা হৈছে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য

0: বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী ডট জিঅ'ভি ডট ইনত। নতুন ভাৰত ন ৰূপত আকাশবাণী।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ তাল ছবিৰ দুটিমান গীত। গীতকেইটিৰ কথা আনন্দ বক্সীৰ, সংগীত এ আৰ ৰহমানৰ। প্ৰথমে এয়া অনুৰাধা শ্ৰীৰাম, সুজাতা, সোনু নিগম আৰু এ আৰ ৰহমান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এখনি ইংৰাজী আলেখ্য যাযাবৰ দ্য চোলফুল ৱণ্ডাৰাৰ। সূত্ৰ ধৰিছে কপিল বৰা আৰু ইপ্সিতা হাজৰিকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: যাযাবৰ দ্য চোলফুল ৱণ্ডাৰাৰ। যাযাবৰ ডক্টৰ ভূপেন হাজৰিকা, ফৰ অভাৰ হাফ এ চেঞ্চুৰি হুজ বেৰিটোন ভইচ মুভড মেনি জেনেৰেশ্যনছ, হিজ চোলফুল ছংছ টাচড মেনি লাইভছ, দ্য ৰোভিং মিনষ্ট্ৰেল, দ্য চোলফুল ৱণ্ডাৰাৰ, এ যাযাবৰ ইন হুজ ভইচ দ্য পেথোছ এণ্ড পেইনছ অফ কমন মেন ৱাৰ ৰিফ্লেক্টেড।

0: It was the year 1962, during the Indo-China War. To ignite the minds of people with patriotic fervor, Dr. Bhupen Hazarika wrote.
1: I won't be battle weary until the moment comes when the last enemy demon is slayed in my frontier.
2: ঝনঝনাই আজি ঝনঝনাই মোৰ গণন জোৱানৰ মৰণাস্ত্ৰ গম গমাই আজি গম গমাই জয় প্ৰতিজ্ঞা ধ্বনিৰে মোৰ ৰাষ্ট্ৰ নিয়তিৰ ৰূপ ধৰি কাপুৰ শত্ৰুৰ বিদাৰিম বক্ষ কৰিল লোপন দিগভ্ৰান্ত নহওঁ দিগভ্ৰান্ত নহওঁ দিগভ্ৰান্ত নহওঁ দিগভ্ৰান্ত
0: নহওঁ ডিউৰিং দিছ টাইম ডক্টৰ ভূপেন হাজৰিকা বিকেম দি আল্টিমেট পেট্ৰিয়টিক ভইচ অফ দ্য কাণ্ট্ৰী. His heart was bleeding for the martyrs.

শীতৰে সেমেকা ৰাতি। ডক্টৰ ভূপেন হাজৰিকা টকছ এবাউট দ্য পুৱাৰ, চাপ্ৰেছড, ডিপ্ৰাইভড মাছেছ, দ্য হাংৰি ফাৰ্মাৰ্ছ হু আৰ ডিপ্ৰাইভড অফ ইভেন প্ৰপাৰ ক্লোথছ টু কীপ দেমছেলভছ ৱাৰ্ম ডিউৰিং চিলি উইণ্টাৰ নাইটছ।

0: হ'ল ৱণ্ডাৰাৰ। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ বিশেষ ইংৰাজী আলেখ্যখনি শুনিলে। সূত্ৰ ধৰিলে কপিল বৰা আৰু ইপ্সিতা হাজৰিকাই। প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।
1: এটি বিশেষ ঘোষণা। গুৱাহাটীৰ জালুকবাৰীত থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ট্ৰান্সমিটাৰৰ ভালেমান যন্ত্ৰপাতি চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত মিডিয়াম ৱেভত বৰ্তমানে আমাৰ অনুষ্ঠান প্ৰচাৰ বন্ধ থাকিব। শ্ৰোতাসকলে পূৰ্বৰ দৰেই এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত নিউজ অন AIR আৰু AIR মোবাইল এপত আৰু ইণ্টাৰনেট ৰেডিঅ' যোগে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব পাৰিব। বিভাগৰ তৰফৰ পৰা জালুকবাৰী ট্ৰান্সমিটাৰ চৌহদত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ এই ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজকো সহায় সহযোগ আগবঢ়াবলৈ কৰ্তৃপক্ষৰ তৰফৰ পৰা গুহাৰি জনোৱা হৈছে।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: অ মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছো। আশা কৰিছো তোমালোক আটায়ে কুশলে আছা। ভাইটি ভণ্টিহঁত, পৰহিলৈ 8 ছেপ্টেম্বৰ। এই দিনটো অসমীয়া সমাজ জীৱনৰ বাবে এটা স্মৰণীয় দিন। 8 ছেপ্টেম্বৰত বিশ্ববিশ্ৰুত শিল্পী, সুৰকাৰ, গীতিকাৰ, সাহিত্যিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱতাবাদী চিন্তাৰ অগ্ৰদূত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণিৰ দিন। সুধাকণ্ঠৰ উপজা দিনটোৱে আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে যে এজন মানুহৰ চিন্তা আৰু সৃষ্টিয়ে সময়ৰ সীমা অতিক্ৰম কৰি যুগে যুগে মানুহৰ হৃদয়ত জীয়াই থাকিব পাৰে। ডক্টৰ ভূপেন হাজৰিকাই কেৱল গান লিখা বা গোৱাই নাছিল, তেওঁ গানেৰে মানুহক ভাবিবলৈ শিকাইছিল। তেওঁ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা আৰম্ভ কৰি বিশ্বৰ বহু দেশলৈ অসমীয়া সংস্কৃতিৰ পৰিচয় গৌৰৱেৰে কঢ়িয়াই লৈ গৈছিল। মহান শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ উদযাপনৰ সময়ছোৱাত অসমৰ লগতে দেশ বিদেশৰ বহু ঠাইত তেওঁৰ জীৱন আৰু কৰ্মক স্মৰণ কৰি বিভিন্ন অনুষ্ঠান, সংগীতানুষ্ঠান, আলোচনা, প্ৰদৰ্শনী আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। আশা কৰোঁ এনে অনুষ্ঠানৰ জৰিয়তে তোমালোকেও ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন পৰিক্ৰমাৰ কথা জানি বুজি অনুপ্ৰাণিত হ'বা। সুধাকণ্ঠৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি আজিৰ চোৰাৰ প্ৰথমেই শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ ভাতৃ কণ্ঠশিল্পী প্ৰয়াত সমৰ হাজৰিকাই জ্যেষ্ঠ ভাতৃগৰাকীৰ বিষয়ে কোৱা কিছু কথা। আহাচোন শুনো।
1: মোৰ মৰমৰ ভাইটি ভণ্টিহঁত, আজি আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰা অনুষ্ঠানত তোমালোকক কেইটামান কথা ক'ম ভূপেন দাৰ বিষয়ে। ভূপেন দাৰ গানৰ আৰম্ভণি কথা মনত পৰিছে। ভূপেন দাই গানৰ পৰিৱেশ পাইছিল আমাৰ ঘৰখনতেই, মা দেউতাৰ লগতে আমাৰ আইতাহঁতৰ ঘৰখনৰ পৰা সংগীতৰ পৰিৱেশ এটা পাইছিলে প্ৰায় 5 বছৰ বয়সত। তেতিয়াৰ পৰা গান গায় ভূপেন দাই। 5 বছৰ বয়সত ভূপেন দাক লৈ আহিলে দেউতাই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিদায় সভাত। তেখেত যাবগৈ অসমেৰি কলেজ স্কুলত ভূপেন দাক গান গোৱাবলৈ দেউতাই লৈ আহোঁতে টেবুলৰ ওপৰত তুলি দিছে, ইমান সৰু ভূপেনে গালে। তাৰপাছতে গানটো মুগ্ধ হৈ পেলাই লক্ষ্মীনাথ বেজবৰুৱাদেৱে বোলে চুমা এটা খাব খুজিলে, কিন্তু তেওঁ ইফালে তামোল খায়, খুব তামোল খায়, সেইকাৰণে মুখখন ধুই উঠি পেলাই তেওঁ ভূপেন দাক কপালত চুমা এটা খাইছে, খাই পেলাই আশীৰ্বাদ দিছে, তুমি এজন ডাঙৰ শিল্পী হ'বা, তেনেকুৱা ধৰণে আশীৰ্বাদ দিলে। তেনেকৈ ভূপেন দাৰ আৰম্ভণি এজন মহান ব্যক্তিক লগ পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম পাইছে। তাৰপিছলৈ গৈ পেলাই ভূপেন দা তেজপুৰত থাকিবলৈ ল'লে। আমাৰ তেজপুৰত দেউতাই কৰ্মসূত্ৰে তাত আছিলে। তেতিয়া ভূপেন দা তাত সৰুতে তাতো বিভিন্ন অনুষ্ঠানত গীত মাত গায়। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু বিষ্ণু ৰাভাদেৱে এইবোৰ কথা গম পাই পেলাই ভূপেন দাক গান শিকাবলৈ ঘৰলৈ আহিলে। আমাৰ ঘৰলৈ আহি পেলাই গান শিকালে, ভূপেন দাই লৈ গ'ল কলিকতালৈ দেউতাৰ অনুমতি লৈ পেলাই। তেতিয়া সৰুতেই লৈ গৈছে কলিকতাত ৰেকৰ্ডিং কৰিবলৈ। তেখেতে ৰচনা কৰা নাটক আদিত তেতিয়া পালা বুলি কৈছিলে, ৰেকৰ্ড মানে এটা ছিৰিয়েল ৰেকৰ্ড হৈছিলে খণ্ড হিচাপে। গতিকে তেতিয়া সেই ৰেকৰ্ডত গীতবোৰ গাবলৈ ভূপেন দাক লৈ গৈছিল বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। তেনেকৈ ক্ৰমান্বয়ে ভূপেন দাই তেওঁলোকৰ সান্নিধ্য পালে। তাৰপিছতে ভূপেন দা আহিলে, ভূপেন দাই পঢ়া শুনা কৰি পেলাই বেনাৰসলৈ গ'ল, আমেৰিকালৈ গ'ল। আমেৰিকালৈ যোৱাৰ আগতে ভূপেন দাই ইয়াত 1948ত আকাশবাণী যেতিয়া গুৱাহাটী আৰু শ্বিলং আৰম্ভ হ'ল, তেতিয়া ভূপেন দাই তাত চাকৰি কৰিলে, কণ্ঠশিল্পী হিচাপে গীতো গালে, চাকৰি কৰিলে। সেইখিনি সময়ত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছে। তেতিয়া ভূপেন দাই গীত লিখিবলগীয়া হ'ল, জিলিকাব লুইতৰে পাৰ, এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতি সদবয় জেউতি নিজৰাৰে তাৰ। গতিকে তেনেকৈ ভূপেন দাই গানৰ মাজতে আছে। পিছলৈ ভূপেন দাই কেইখনমান চিনেমাও কৰিলে, নিজে পৰিচালনা কৰি, সংগীত পৰিচালনা দুয়োটাই কৰি পেলাই নিজে কেইখনমান চিনেমা কৰিলে। আৰু এটা কথা মনলৈ আহিছে ভূপেন দাৰ বিষয়ে, যে ভাৰতীয় গণনাট্য সংঘৰ অধিৱেশন হৈছিলে কটন কলেজ।

সন্মুখত চাৰ্চ ফিল্ডত, এতিয়া নেহৰু পাৰ্ক হ'ল, তাতে ধান খেৰ পাৰি দিয়ে তেনেকৈ বহিছিল মানুহ। আৰু তাতে সেই অধিৱেশনত ভূপেন দাই ৰং কিনিবা কোনে ৰং কিনিবা কোনে গীতটো গাইছিলে, আৰু বিষ্ণু ৰাভাদেৱে ৰং বেচোতা হৈ পেলাই নাচিছিলে কিছু শিশু শিল্পী লৈ পেলাই, সেইবোৰ দেখিছোঁ। গতিকে কেনেকুৱা এটা লাগিছিল যে বিষ্ণু ৰাভাদেৱে নাচিছে, ভূপেন দাই গাইছে, ৰং কিনিবা কোনে ৰং কিনিবা কোনে। আৰু তেতিয়া কোন কোন আছিল জানেনে? তেতিয়া আছিলে ৰঘুনাথ চৌধুৰীদেৱ, চৈয়দ আব্দুল মালিক, তাৰপাছতে বলৰাজ চাহানী আহিছিলে, হেমন্ত মুখাৰ্জী, কমল নাৰায়ণ,

0: সেয়া আছিল পৰিণীতা দাসৰ কণ্ঠৰ গীত। ভাইটি ভণ্টিহঁত, এইবাৰ ভূপেন হাজৰিকাৰ শিশুগীতৰ বিষয়ে কিছু কথা শুনোৱা হা। কথাখিনি যুগুতাই আগবঢ়াইছে চতুৰ্থী শিৱমে।
1: অসম মাতৃৰ সুযোগ্য সন্তান বিশ্ববৰেণ্য শিল ডক্টৰ ভূপেন হাজৰিকা অসমীয়া জাতিৰ স্বাভিমান তথা অসমীয়া জাতিৰ আবেগ কোমল মনৰ শিশুৰ মনৰ জগতখনত ভুমুকিয়াই ডক্টৰ ভূপেন হাজৰিকাই কণমানিসকলৰ ভূপেন মামাই লিখিছিল। শিশু উপযোগী ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰাই ভূপেন মামাই কণমানিহঁতক চন্দ্ৰৰ বুকুলৈ যাবলৈ উৎসাহিত কৰিছিল। তেওঁৰ সপোন আছিল যি কাম ডাঙৰে নকৰিলে সেয়া কাম ভূপেন মামাৰ কণমানিহঁতে কৰিব।
2: কণমানিহঁতে লগ লগাব ব্ৰহ্মপুত্ৰৰ দুটি পাৰ। ব্ৰহ্ম

0: লগালে।
1: ডক্টৰ ভূপেন হাজৰিকাই শিশুৰ ৰঙীন মনটোৰ ৰংবোৰৰ উমান পাইছিল। তেওঁ অকণিহঁতৰ মনৰ চকুৰে পৃথিৱীখন চাই আমাক বুজাইছিল যে প্ৰকৃতিৰ ৰংবোৰ উপভোগ কৰিবলৈ নালাগে কোনো ধন, নালাগে কোনো সময়, কেৱল লাগে এটি মন, ৰং ভাল পোৱা এটি মন।
0: ৰং কিনিবা কোনে, সৌ ৰং কিনিবা কোনে, মোনা ভৰাই ৰং আনিছো কিনা মোনে মোনে।
1: ৰং সকলোতেই পোৱা যায়, সেয়া শাওনৰ সেউজীয়া পথাৰখনেই হওক কিম্বা আঘোণৰ সোণালী পথাৰখনেই হওক। ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি বৰ অতুলনীয়। একেজন ব্যক্তিয়ে লিখিছিল মানুহে মানুহৰ বাবে দোলাহে দোলাৰ দৰে গভীৰ অৰ্থব্যঞ্জক গীত। সমান্তৰালকৈ তেওঁ কণ কণ মইনাসকলৰ বাবে গাইছিল,
0: পাচলিৰ বাগিচা সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা।
1: ভূপেন হাজৰিকা

0: কণ্ঠ চিৰবন্দিত, যাৰ বাবে তেওঁ সোধাগম। তেওঁৰ গীতত শিশুসকলে আইক মুখৰ নিচুকনি গীতৰ সোৱাদ পাইছিল। আমাৰ এই ভণ্টি শুব সপোনৰ দেশলৈ যাব। আমাৰ ভূপেন মামাই ভূপেন মামাৰ গীতে মাতে অ আ ক খ নামৰ শিশু গ্ৰন্থখনৰ বাবে ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিছিল 1978 চনত। ভূপেন হাজৰিকা অসম আৰু অসমীয়াৰ শিপা, যি শিপাক আধাৰ কৰি অসমীয়া জাতি ভূপেন মামাই কোৱাৰ দৰেই চন্দ্ৰৰ বুকুত শিপাব।
1: চতুৰ্থী শিৱমে যুগুতোৱা ভূপেন হাজৰিকাৰ শিশুগীতৰ বিষয়ে কিছু কথা শুনিলা। চোৰাৰ শেষত আগবঢ়াইছো পূবাঞ্চি দাসৰ ভায়লিনত সুধাকণ্ঠৰ গীতৰ সুৰ।

পূবাঞ্চী দাসৰ ভায়লিনত সেয়া আছিল সুধাকণ্ঠৰ গীতৰ সুৰ। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চোৰাৰ সময়ো শেষ হৈ আহিল। তোমালোক আটাইলৈ পুনৰ চেনেহ যাচিছো। তোমালোকক আকৌ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো মৰমী কাশ্যপে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে। ৰাজ্যজুৰি অসম আৰক্ষীয়ে কালি পুৱাৰে পৰা চলোৱা অভিযানত মুঠ 330 জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনি প্ৰক্ৰিয়া সলনি কৰা হ'ব বুলি শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰে। 600 বছৰীয়া

0: আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যত সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। চৰকাৰে ৰাজ্যৰ বৈচিত্ৰময় ঐতিহাসিক পুৰাতাত্বিক খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ প্ৰচাৰ আৰু নথিভুক্তকৰণৰ বাবে প্ৰতিষ্ঠাগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কালিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। আৰু ভাৰতে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠান নিউজন এয়াৰ মোবাইল এপতো শুনিব পাৰে। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত আছে বিবেক শৰ্মা, আছিফ আহমেদ, ফটিক বৰ্মন, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত অজয় আদান, মিতুল গগৈ, বিজিৎ শৰ্মা আৰু ষ্টুডিঅ'ত মই লীনা বৰা। নিবেদন কৰা হৈছে নাটশালা।
2: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন মাটিৰ চাকিৰ শিহা। ৰচনা ধ্ৰুৱজ্যোতি দাসৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। মাটিৰ চাকিৰ শিহা।

0: তাৰপাছত ছাৰ, মানুহৰ ঘৰ বাৰী সকলোবোৰ চিৰদিনৰ কাৰণে তছনছ হৈ পৰিল। পথাৰবোৰ বালিয়ে ঢাকি পেলালে, সেই ঠাই বালিত পোত গ'ল ছাৰ। ক'ৰবাত ক'ৰবাত এতিয়া ঘৰৰ মুধচবোৰ অকণমান দেখা পোৱা যাব, বালিৰ পৰা ওলাই থকা মুধচবোৰ।
1: আৰু মানুহখিনি?
0: ৰাস্তাত, মুকলি আকাশৰ তলত, আঁতৰৰ ওখ ঠাইলৈ আহি মিলিজুলি যেনে তেনে থকাৰ ব্যৱস্থা কৰিছে। কাম বিচাৰি গৈছে কোনোবা, কিছুমানে তাতে মাটি ভাঙি সমূহীয়াকৈ কিবা খেতি বাতি আৰম্ভ কৰিছে। মুঠতে ছাৰ, সকলো এতিয়া ভিক্ষাৰীৰ নিচিনা।
1: চাকৰি বা ভালভাৱে কিবা ব্যৱসায় আদি কৰাখিনি?
0: ছাৰ, মানুহখিনি আকালো নাই, ভঁৰালো নাই, এনেকুৱা আছিল। এতিয়া একেবাৰে নিশ্চ। আৰু চাকৰি কৰা কেইজন? চাকৰিটো আছে, বাকীটো সকলো হেৰাল, থকা ঘৰো নাই।
1: তোমাৰ ঘৰত এতিয়া?
0: মা, মই আৰু ভণ্টি। ভণ্টি হাইস্কুলত। ইয়ালৈ অহাৰ মূল কথা হ'ল ছাৰ, ইয়াত আমাৰ খুৰাৰ ঘৰ এটা আছে, আছাম টাইপ, ভালেই ঘৰ। বহুদিন কোনো নাছিল যে, অলপ কিবা কিবি কৰিব লগা হৈছে, বৰ বিশেষ নহয়।
1: তেওঁ মানে খুৰাৰ?
0: খুৰা ঢুকাল বানপানী হোৱাৰ আগে আগে।
1: অহ,
0: খুৰা অকলশৰীয়া আছিল, বিয়া বাৰু কৰোৱা নাছিল। এটা এক্সিডেণ্টত ভৰি আৰু কঁকালত দুখ পাইছিল, উঠিবলৈকে অসুবিধা পোৱা হ'ল। চিকিৎসা চলিল, দেউতাই লৈ গ'ল। খুৰাৰ জমা পইচা সকলো শেষ হ'ল, দেউতাই জোৰা মাৰি থাকিল। পিছত খুৰাৰ এই মাটিঘৰ বিক্ৰী কৰি বাহিৰলৈ নিয়াৰ কথা ভবা হৈছিল, পিছে সেয়া নহ'লগৈ।
1: হয় দিয়া, তোমালোকৰ কথাবোৰ।
0: ছাৰ, এডমিশ্যন
1: হ'ব, পলম হৈছে যদিও মই কিবা এটা কৰিম। তুমি অসুবিধা নহয় যদি অলপমান পাছত, মানে আবেলি আহিবা, ডিপাৰ্টমেণ্টৰ হেডৰ সৈতে কথা হ'ম।
0: হ'ব ছাৰ, মই আহিম, কোনো অসুবিধা নহয়। আহিছোঁ ছাৰ।
1: অঁ, যোৱা তেন্তে।

0: অ মা, সিদিনা যে আহিছিল ল'ৰাজন দেউতাক বিচাৰি।
1: কোন? সিদ্ধাৰ্থ?
0: বা মা, তাৰ নামো জানা তুমি, কিয়?
1: সিদিনা তেওঁৰ লগত মই কথা পতা নাছিলোঁ।
0: অ মা, সি বহুত ভাল ৰিজাল্ট কৰা ল'ৰা, মেট্ৰিকত মাত্ৰ 2 নম্বৰ কমিল ষ্টেণ্ড কৰিবলৈ।
1: হায়াৰ ছেকেণ্ডেৰীটো তেনেকুৱা।
0: তুমি জানা?
1: দেউতাৰে কৈছে মোক।
0: দেউতাই তোমাক কৈছে?
1: কি হ'লনো? আৰু সিদিনা মোক লগ ধৰি চিনাকি হ'বলৈ তাক দেউতাৰে কৈছিল, সেইকাৰণে আহিছিল। তুমি ওলাই গ'লা যে সেই সময়তে, সেইকাৰণে গম নাপালা।
0: মা, সিদ্ধাৰ্থৰ এডমিশ্যন আৰু তাৰ কথাৰে দেউতা যে ইমান কিবা হৈ আছে। আজি যাদৱ আংকলকো মাতিছে, ফোনত তাৰ কথাই পাতিছে। কিনো মা কথাটো?
1: ল'ৰাজনে যে এনেকুৱা ৰিজাল্ট কৰিছে, কথাবোৰ যে বেলেগ ধৰণেৰে কয়, ডাঙৰ আৰু অভিজ্ঞ মানুহৰ দৰে কয়। সি পানীৰ মাজত থকা ল'ৰা। এইবাৰ সিহঁতৰ ঘৰ বাৰী সকলো নিশ্চিহ্ন হ'ল। দেউতাকেজন খুব চোকা আৰু ভাল মানুহ আছিল। পঢ়ি শুনি এখন ভিতৰুৱা ঠাইলৈ গৈ তাত স্কুল পাতিলে। ঠাইখনৰ মানুহবোৰক, ল'ৰা ছোৱালীবোৰক শিক্ষা দিলে, সকলো শিক্ষা, জীয়াই থকাৰ, উন্নত পৰিৱেশ গঢ়াৰ। সিদ্ধাৰ্থই এডমিশ্যন পাব লাগেও, সি পঢ়িবই লাগিব।
0: তুমিও যে দেউতা হৈ গৈছা মা।
1: সিদ্ধাৰ্থৰ দেউতাকৰ কামখিনি সিদ্ধাৰ্থই আকৌ আৰম্ভ কৰিব লাগিব। দেউতাকে কোৱা এখন পূৰ্ণাংগ মানুহৰ নগৰ।
0: মা, সিদ্ধাৰ্থৰ পৰিয়াল, দেউতাকক তুমি চিনি পোৱা?
1: তেওঁ আমাৰ বন্ধু আছিল।
0: অ, এতিয়াহে বুজিলোঁ, বন্ধু পুত্ৰৰ বাবে দেউতাৰ লগতে তুমিও একেবাৰে মজগুল।
1: হিয়া,
0: তোমাৰ কি হ'ল মা? কি হ'ল মা? অ মা, বেয়া পাইছা?
1: আচলতে কি জানা হিয়া, এইবোৰ আমি চিনেমাতহে দেখোঁ, দেখি ফূৰ্তি পাওঁ, ভাল বুলি কওঁ, হ'ব লাগে বুলি কওঁ। কিন্তু সিদ্ধাৰ্থৰ দেউতাকে সেয়া কৰিছে। আমিবোৰে কওঁ, উপদেশ দিওঁ, মিটিঙত কওঁ, কিন্তু নকৰোঁ। সিদ্ধাৰ্থৰ দেউতাক দেবাংগ শইকীয়াই কৰিছিল, পিছপৰা অঞ্চলৰ দুৰ্গতজনৰ বাবে সকলো কৰিছিল। এখন পূৰ্ণাংগ মানুহৰ নগৰ গঢ়ি তুলিছিল এখন অতি পিছপৰা ঠাইত।
0: তুলিছিল মানে এতিয়া?
1: এতিয়া তাত একো নাই, বানপানীয়ে সকলো তছনছ কৰি পেলালে।
0: আৰু আৰু সেই মানুহজন এতিয়া মানে সিদ্ধাৰ্থৰ দেউতাক
1: বানপানীতে নিখোজ হ'ল। পানীয়ে ক'ৰবালৈ উটুৱাই লৈ গ'ল। মানুহক বচাবলৈ গৈ গঢ়ি তোলা মানুহৰ সেই পূৰ্ণাংগ নগৰখনৰ কিবা নথি পত্ৰ উদ্ধাৰ কৰিবলৈ গৈ তেওঁ নিজে হেৰাই গ'ল পৃথিৱীৰ পৰা।
0: মা,
1: দেবাংগ শইকীয়া, তোমাৰ দেউতাৰা, যাদৱ আংকল আৰু মই একেলগে পঢ়া, হাইস্কুলৰ পৰাই। পঢ়া শুনাত আমি ভালেই আছিলোঁ। কলেজৰ গান, ফাংচন, নাটক এইবোৰৰ সৈতেও আমি জড়িত আছিলোঁ। কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল যাদৱ আংকল। কলেজৰ ভিতৰতে পঢ়া শুনা কৰাত খুব ভাল আৰু সকলো দিশতে আগ্ৰণুৱা আছিল দেবাংগ শইকীয়া। তেওঁ প্ৰায়ে কয়, ভিতৰুৱা ঠাইলৈ সেই ঠাইবোৰত এনেকুৱা অনুষ্ঠান গঢ়ি তুলিব লাগে য'ত মানুহবোৰে, ল'ৰা ছোৱালীবোৰে শিক্ষা পায়। তেওঁৰ এই চিন্তা বা ভাৱক সকলোৱে সন্মান কৰে, ভাল পায়, আমিও সমৰ্থন কৰোঁ। এদিন কলেজ শেষ হ'ল, শেষ পৰীক্ষাৰ ৰিজাল্ট দিলে। কলেজৰ ভিতৰতে ভাল ৰিজাল্ট কৰিলে দেবাংগ শইকীয়াই। তাৰপাছত
2: বন্ধুহঁত, এতিয়া পিছে কি কৰিবি, পৰিকল্পনা কি?
3: আৰে ইউনিভাৰ্চিটি, MSc, তাৰপাছত চাওঁ আৰু পঢ়া শুনা কি কি কৰিব পাৰি।
2: তাৰ মাজত এই যে আমি কওঁ সমাজ বুলি বস্তুটোৰ কথা, মানুহৰ কথা, মিটিঙত কওঁ, নাটক, ফাংচন কৰোঁ, সেইবোৰ মনৰ মাজত থাকিবনে?
4: অফকোৰ্চ থাকিব, কিয় নাথাকিব?
3: আৰে এইবিলাকতো এনেও কৰি থাকিব পাৰি।
2: বঢ়িয়া বঢ়িয়া, তহঁতে কেৱল মোৰ ভাল বন্ধুৱেই নহয়, ভাল মানুহো।
4: কিমান ভাল মানুহ নাজানো, কিন্তু ভাল বন্ধু সেইটো খাটাক।
5: এই এবাৰ কৈছা না ভাই, যিকোনো ক্ষেত্ৰতে তোৰ দুই হাতে আমি দুটা হাজিৰ।
2: মোৰ সপোন, পৰিকল্পনা, মই ভবা কথা।

0: বাস্তৱ ৰূপ আৰুনো কি বা আছে মোৰ?
1: তোমাৰ সেই সপোন ভাব চিন্তাক লৈ আমি তোমাৰ বন্ধুৰূপে গৌৰৱ অনুভৱ কৰোঁ।
0: তোমালোকে বেছি কৰিছা দেই।
2: বেছি কোৱা নাই দেৱু, নীলাই একদম সঁচা কথাই কৈছে।
1: মই নাযাওঁ নেকি, ঘৰলৈ যাওঁ।
3: এই কথা হ'ল নেকি, ব'লা ব'লা, আজি দেৱুৰ হৈ দেৱুৰ কাৰণে আমি কেইজনে একেলগে চাহ খাওঁ।
2: ব'ল ব'ল ব'ল
3: ব'লা ব'লা ব'লা।
1: তুমি এমএছচি নপঢ়া, ইমান এটা ভাল ৰিজাল্ট কৰি ৰেকৰ্ড কৰি নপঢ়া?
0: নহয় নীলা, 2-3 বছৰ পলম হৈ যাব। মই কাম আৰম্ভ কৰিব লাগে, আৰু সেই কামৰ বাবে মই যি শিকিলোঁ, যি শিক্ষা ল'লোঁ, সেয়াৰেই পাৰিম নীলা।
1: আৰু তোমাৰ বেলেগ সপোন নাই দেৱু?
0: অতি পিছপৰা ঠাই এখন পূৰ্ণাংগ মানুহৰ নগৰ ৰূপে গঢ়াৰ সপোন দেখিছোঁ মই।
1: প্ৰণ আৰু যাদৱে কি ক'লে
0: তুমি জানা? নাজানা? জানো।
1: জানো, তুমি কি ক'লা?
0: ইউনিভাৰ্চিটিৰ পৰা ওলোৱাৰ পিছত সিহঁতৰ সপোনৰ বাটেৰে যাব। মোৰ যি সপোন, যি পৰিকল্পনা বা কাম, তাৰ বাবে মোৰ কাষত কোনোবা থিয় হোৱাটো প্ৰয়োজনীয়। মোৰ মুখখনটো তুমি জানাই, মিটিং বা ষ্টেজত এনেই ফুলজাৰি মাৰ বুলি ক'লোঁ। অকণমান তৰ্কই হ'ল, পিছে এটা কথা কি জানা?
1: কি?
0: সিহঁতৰ সপোনৰ বাটেৰে যাবলৈ সিদ্ধান্ত লৈছে। ভুল নাই সিহঁতৰ। আৰু নীলা, তুমিতো আছাই, কি হ'ল, কি চিন্তা কৰিছা?
1: দেৱু, মই আচলতে তোমাক এটা কথা ক'বলৈ আহিছোঁ।
0: কোৱা।
1: আচলতে প্ৰণ যাদৱহঁতৰ নিচিনা সপোন ময়ো দেখোঁ, তেনেকুৱা সপোন। ইতিমধ্যে মই প্ৰণক কথা দিছোঁ।
0: কি কথা দিছা?
1: সি দেখা সপোনৰ বাটেৰে যোৱাৰ।
0: নীলা,
1: তুমি বেয়া নাপাবা দেৱু, তুমি গঢ়িব ওলোৱা পূৰ্ণাংগ মানুহৰ নগৰখন গঢ়াৰ সময়ত তোমাৰ কাষত থাকিব পৰাকৈ, সহযোগিতা কৰিব পৰাকৈ মই মানসিকভাৱে শক্তিশালী নহয় দেৱু।
0: নীলা,
1: মোক, আমাক তুমি ক্ষমা কৰিবা দেৱু।
0: নীলা, এই নীলা, কিয় তেনেকুৱা কৰিছা? মই তোমালোকক বেয়া পাব পাৰোঁ নেকি? সকলোৱে সপোন দেখে, সকলোৰে সপোন একে, কিয় হ'ব? নহয়, মইহে জোৰ কৰি তোমালোকক মোৰ সপোন আৰু কৰ্মৰ মাজলৈ টানি নিব খুজিছিলোঁ। কিন্তু তোমালোকৰতো নিজস্ব একো একোটা সপোন আছে। একো নাই, তোমালোক ভালে থাকা, সুখী হোৱা। কেতিয়াবা খালি তোমালোকে যেতিয়া ইউনিভাৰ্চিটিৰ পৰা ওলাবা, ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান বা লেবৰেটৰী আদিত উচ্চ পদবীত থাকিবা, তেতিয়া মাতিলে মোৰ সেই ক্ষুদ্ৰ নগৰীলৈ যাবা। মানুহবোৰে খন্তেকমান সময় তোমালোকক পালে তেতিয়া আনন্দ পাব, সাহস পাব, আৰু ময়ো পাম।

0: তাৰপিছত
1: তাৰপিছত আমি ইউনিভাৰ্চিটিত এডমিশ্যন ল'লোঁ।
0: দেবাংগ শইকীয়া গ'লগৈ, কাম আৰম্ভ কৰিলে। অতি পিছপৰা ঠাইত এখন পূৰ্ণাংগ মানুহৰ নগৰী ৰূপে গঢ়ি তুলিলে। সাংঘাতিক এটা কথা, বাহিৰৰ মানুহ এন জি অ' আহি তেওঁৰ শলাগ ল'লে, সাহস দিলে। মুঠতে তেওঁ এটা খুবেই আচৰিত, সাংঘাতিক আৰু আদৰ্শনীয় কাম কৰিলে। চাৰিওফালে তেওঁক জনা হ'ল দেশৰ বহুতেই। তেওঁ মাথো কামত মস্কুল। আমালৈ তেওঁ কামৰ খবৰবোৰ দি থাকিল, ফটোগ্ৰাফ আদিও পঠাই থাকিল।
2: আৰু তোমালোক?
1: ইউনিভাৰ্চিটিৰ ডিগ্ৰী লোৱা হ'ল, ভাল ইনষ্টিটিউটত উচ্চ পদবী চাকৰি হ'ল। সেই প্ৰণ মানে তোমাৰ দেউতাৰ সৈতে মোৰ বিয়া হ'ল।
2: তেখেতে তোমালোকক মাতিছিল নে তালৈ কেতিয়াবা?
1: বহুবাৰ। দুই তিনিদিন থাকি ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী আৰু মানুহবোৰক কিবা এষাৰ দুষাৰ কৈ আহিবলৈও কৈছিল। মানুহবোৰে খন্তেকমান সময় আমাক পালে হেনো ভাল পাব, তেওঁৰ বন্ধু বুলি জানি আনন্দ পাব।
2: তোমালোক গ'লা?
1: যোৱা নহ'ল। প্ৰণ আৰু যাদৱ তেতিয়া বৰ ব্যস্ত, সেইবাবে মনে নকৰিলে।
2: তুমিও নগ'লা মা?

0: নগলো। সেই নগরীখন তোমালোকৰ চাবলৈ মন যোৱা নাছিল?
1: এবাৰ কৈছিলোঁ বিয়াৰ পাছত। যাদৱ আৰু যাদৱৰ পৰিয়ালো গৈছিল লগতে, কিন্তু দীপাংকক লগ নাপালোঁ। দিল্লীলৈ গৈছিল। নগৰীৰ মানুহখিনিৰ আচৰিত আদৰ সাদৰ আৰু ব্যৱহাৰত আমাৰ মনবিলাক কিবা হৈ গৈছিল। বৰ বেয়া লাগিছিল আমি যে তেওঁক অকণমানো সময় দিব পৰাই নাছিলোঁ। চিঠি এখন লিখি থৈ গুচি আহিলোঁ। তাৰপিছত আকৌ তেওঁৰ সঘন যোগাযোগ আৰম্ভ হ'ল। আমাক মাতি থাকিল মাজে মাজে।
0: মা, তোমালোক গ'লানে নাই?
1: ব্যস্ততা, ঘৰ সংসাৰ, চাকৰি, এইবোৰ লৈ সময় মিলাবই নোৱাৰিলোঁ। যোৱা আৰু নহ'ল।
0: মানে নগ'লা? ঘৰ, মাটি, গাড়ী, ষ্টেটাছ, এৰিষ্টকেচি, এইবোৰ লৈ তোমালোকে সকলো পাহৰি পেলালা। এটা মহৎ কামত ব্ৰতী হোৱা এজন বন্ধুক অকণমানো লগ নিদিলা? কথাৰেও বেয়া নেলাগে মা?
1: লাগে হিয়া, লাগে। মনটো বৰ বেয়া লাগে।
0: আচলতে কি জানা মা, দেবাংগ শইকীয়া বোলা মানুহজনৰ তোমালোকৰ প্ৰতি থকা আস্থা তোমালোকে ভংগ কৰিলা। পিছত তেওঁ কৰা কামৰ অভিনৱত্ব প্ৰকাশে তোমালোকক ইনফিয়ৰিটি কমপ্লেক্সত ভোগালে আৰু আৰু তোমালোক আঁতৰি থাকিলা।
1: হিয়া, কিয় তেনেকৈ কৈছা? ইনফিয়ৰিটি কমপ্লেক্সৰ পৰা আঁতৰি থকা কথা নহয়, উপায় নথকাৰ কথাহে। অনিচ্ছাকৃতভাৱে হ'লেও আমি তেওঁৰ আস্থাত আঘাত সানিছোঁ, তাৰবাবে অশান্তি হয়, বিশেষকৈ মোৰ। আৰু সেইবাবে এই অশান্তিলৈ থাকিব নোৱাৰিয়ে মই ছায়েন্স ইনষ্টিটিউটৰ এনেকুৱা চাকৰি এটাৰ পৰা মই VRS ল'লোঁ।
0: তোমাৰ এইটো কথা সঁচা নহয়।
1: হিয়া, হোৱাট ডু ইউ মিন?
0: খং নকৰিবা মা, তুমি যে এক প্ৰকাৰ অন্যায় কৰিলা দেবাংগ শইকীয়াক, পিছত তোমাৰ মনত অপৰাধবোধ হ'ল আৰু তাৰ পৰা মুক্তি পাবলৈ, কিবা এটা ত্যাগ কৰি মনত স্বস্তি পাবৰ বাবে সেই VRS, অপৰাধবোধৰ পৰা মুক্তি পাবলৈ, একমাত্ৰ তোমাৰ নিজৰ মানসিক ছেটিছফেকশ্যনৰ কাৰণে কৰিছা।
1: হিয়া,
0: তোমালোক তোমালোক বৰ স্বাৰ্থপৰ, আৰু তুমি তুমি তুমি স্বাৰ্থপৰেই নহয়, মস্ত বিশ্বাসঘাতকো।
1: হিয়া,

0: প্ৰণ, সিদ্ধাৰ্থৰ খবৰ কি অ? এতিয়া কলেজৰটো সি একেবাৰে শেষ দেওনাত।
1: বাহ, তই দেখিছোঁ সিদ্ধাৰ্থৰ ভাল খবৰ ৰখা হৈছে।
0: নহয় অ, ল'ৰাটোক লগ পালেই, তাৰ লগত কথা বতৰা পাতি থাকিলে কাষে পাজৰে দেৱু থকাৰ নিচিনা লাগো।
1: একেবাৰে ঠিক কথাই কৈছ তই, মনটো মোৰো মাজে মাজে বৰ বেয়া লাগি যায়।
0: এৰা, আমাৰ প্ৰতি থকা তাৰ গভীৰ আস্থাৰ বিপৰীতে আমিনো কি কৰিলোঁ? ন্যূনতম মৰম বা সন্মানকণো নাৰাখিলোঁ।
1: সঁচা, সিদ্ধাৰ্থ ওচৰত থাকিলে মোৰ এই কথাই মনলৈ আহে।
0: ল'ৰাটো একেবাৰে দেৱুৰ নিচিনাও, কিন্তু ভাৱ চিন্তাবোৰ অলপমান আৰু সাংঘাতিক।
1: কোনো দ্বিধা নাই, অটো চলায়, অটো চলাই পঢ়ে, একো নাই, আচৰিত।
0: ক্লাছৰ ছাত্ৰ, কথা বতৰা পতা ল'ৰাটো, তাৰ লেভেলটো,
1: আৰু এই যে অটো চলাই কলেজত ছায়েন্সত পঢ়াটো, কাম আৰু পঢ়াৰ সময় মেনেজ কৰাটো কোনো কথাই নহয় তাৰ বাবে। দেৱু নোহোৱা হৈ গ'লেও তাৰ সপোন, সেই পিছপৰি থকা ঠাই একোখন পূৰ্ণাংগ মানুহৰ নগৰীৰূপে গঢ়ি তোলাৰ যি সপোন বা বাসনা, সেয়া কৰিবলৈ যেন আৰু এজন দেৱুক থৈ গৈছে।
0: পানীখাইটিৰ দেৱুৰ অভিনৱ নগৰীখন বানপানীত চাৰখাৰ হৈ গ'ল, দেৱু নোহোৱা হ'ল।
1: কিন্তু তাক পুনৰ গঢ়িবলৈ, নতুনকৈ গঢ়িবলৈ আৰু এজন দেৱু আছে, যি ইতিমধ্যে কাম আৰম্ভ কৰিছেই।
0: আৰু এইবাৰ আমি সেইজন দেৱুক প্ৰত্যয় প্ৰদান কৰিম আমাক আস্থাত ল'বলৈ।
1: এৰা, কৰিবই লাগিব, আমি কৰিবই লাগিব।

0: সিদ্ধাৰ্থ, তুমি এটা কাম কৰিব নোৱাৰানে?
1: কি হিয়া?
0: কলেজৰ লাষ্ট ছেমিষ্টাৰ, পৰীক্ষালৈ বেছিদিন নাই। তোমাৰ পৰা কলেজে এটা ৰেকৰ্ড আশা কৰে। তুমি পাৰিবা সিদ্ধাৰ্থ, পৰীক্ষালৈকে তুমি সকলো বাদ দি কেৱল পঢ়াতে সময় দিব নোৱাৰানে?
1: মানে তুমি অটো চলোৱা বাদ দিয়াৰ কথা কৈছা?
0: পঢ়াৰ কথা তুমি মেনেজ কৰিব পাৰিবাই, তুমি মেনেজ কৰিব পৰা ল'ৰা। কিন্তু দেহৰ কথা মানে স্বাস্থ্যৰ কথাও আছে নহয়, নাই জানো?
1: আছে হিয়া, কিন্তু আমাৰ ঠাইখন দেউতাই গঢ়ি তোলা বা তুলিব খোজা পূৰ্ণাংগ মানুহৰ নগৰীখন তছনছ হোৱাৰ পিছত সেই মানুহখিনিৰ অৱস্থা অবৰ্ণনীয়। দেশৰ তেনেকুৱা বহু ঠাই আছে, তাৰ তুলনাততো মই বেছ ভালতে আছোঁ।
0: সঁচা, তুমি সঁচা কথাই কৈছা সিদ্ধাৰ্থ। দেউতাই কৈছিল?
1: ছাৰে মোক কৈছিল, যাদৱ কাকতি ছাৰেও কৈছিল। মই কি ক'লোঁ তুমি জানা নিশ্চয়?
0: জানো, সেইবাবেই কৈছোঁ। তুমি তোমাৰ সপোন সাৰ্থক কৰা। তোমাৰ দেউতাৰে গঢ় দিয়া নগৰীখন পুনৰ গঢ়া তুমি। তাৰ বাবে তোমাৰ এতিয়া যি প্ৰস্তুতি হ'ব, তাত কোনোবাই কিবা কৰিব খুজিলে আপত্তি কি?
1: একো নাই, কিন্তু কি জানা, মই অহাৰ সময়ত আমাৰ সেই দুৰ্গত মানুহখিনিয়ে মোক উলিয়াই দিছিল তেওঁলোকৰ গাঁঠিৰ ধন। বেয়া লাগিছিল, তথাপিও তেওঁলোকৰ মৰম আৰু আন্তৰিকতাক সন্মান জনাই গ্ৰহণ কৰিছিলোঁ। মই ঘূৰি গৈ দেউতাৰ সেই নগৰ পুনৰ গঢ়িম। সেই আপাহতে আজিৰ তাৰিখতো কাৰো হাতলৈ মুখলৈ নোচোৱাকৈ সেই দুৰ্গত মানুহখিনিয়ে কষ্ট কৰি কাম কৰি আছে।
0: সিদ্ধাৰ্থ,
1: মই যদি ইয়াত কাম নকৰি কাৰোবাৰ সহায়ত নিজৰ কাম সমাপন কৰোঁ, তেতিয়া সেই মানুহখিনিৰ মৰম কষ্ট দুয়োটাকে জানো অপমান কৰা নহ'ব হিয়া।
0: বুজিছোঁ সিদ্ধাৰ্থ, বেয়া নাপাবা, মই মাত্ৰ
1: জানো হিয়া, মোৰ প্ৰতি থকা আন্তৰিকতাখিনিৰ বাবেই তুমি কথাখিনি কৈছা। কিন্তু কি জানা হিয়া, এসময়ত এই একে কাম কৰাৰ সময়ত দেউতাই দুখ পাইছিল আনক গভীৰ ৰাস্তাত লৈ। শেষত মাত এষাৰো নাপালে, দেউতাই কাম কৰি গ'ল। কাৰো ওপৰত কোনো অভিযোগ অভিমান নকৰিলে কেতিয়াও, অকলেই ভাৰখন কাণ পাতি ল'লে। এতিয়াতো অঞ্চলটোৰ বহু মানুহ আছে মোৰ লগত, মোক বুজি পোৱা। দেউতাৰ সেই ভাৱ চিন্তা আৰু কৰ্মপদ্ধতিক মই জীয়াই ৰাখিব লাগিব, নহ'লে মই নিজকে অপমান কৰা হ'ব।
0: মই তোমাক অপমান কৰিব ওলাইছিলোঁ, বুজি পোৱা নাছিলোঁ, মোক ক্ষমা কৰিবা সিদ্ধাৰ্থ, মই
1: হিয়া। হিয়া, কান্দিছা কিয়? তুমি একো অপমানৰ কথা কোৱা নাই নহয়, তুমি মোক জানা, মোৰ কৰ্তব্য আৰু সপোনৰ কথাও তুমি ভালকৈ বুজি পোৱা। আশা কৰা, আশা দিয়া, সাহস দিয়া, উৎসাহ দিয়া, মই তোমাক জানো, বুজি পাওঁ, চিনি পাওঁ হিয়া। হিয়া, এই চকুমুখ মচা, মানুহে কি ভাবিব, ভাবিব আমি কাজিয়া কৰিছোঁ।
0: তুমি ইমান কষ্ট কৰা,
1: ধেত, তুমি বেছি ভাবিছা, মই ঠিকেই আছোঁ দিয়া। দেউতাক হঠাতে হেৰুৱালোঁ যে, মোৰ অলপ কষ্ট হৈছে, ইমানেই, পৰিস্থিতি অনুসৰিয়ে মানুহ চলিব লাগিব। এই তোমাৰ ঘৰ পালাহি?

0: সত্যবাবু
1: মোক আপোনালোক সবেই কিয় বাৰু সিদ্ধাৰ্থৰ লগত বাবু বুলি কয় আপুনি বুলি কয়
0: নাই নাই বেয়া নাপাব সিদ্ধাৰ্থ বাবু পিছপৰা ভিতৰুৱা ঠাইৰ নিচলা মানুহৰ কাৰণে কাম কৰা মানুহ আপুনি আপোনাক আমি আন মানুহতকৈ বহুত ওপৰৰ বুলি ভাবি বুকুত লৈ থাকোঁ সেইকাৰণে হয়তো আপোনাক সিদ্ধাৰ্থৰ লগত বাবু কৈ আপুনি বুলি কৈ আমাৰ কিবা এটা মানে বিৰাট ভাল লাগে আমাক বাধা নিদিব সিদ্ধাৰ্থ বাবু
1: ৰাজেন দা বেয়া নাপাব
0: আপোনাক কি বেয়া পাম

0: যাদৱে যে দত্ত ছাৰৰ পৰা পইচা আনিছিল মিঠাই বিলাবলৈ, মনত আছেনে তোমাৰ?
1: হে, কিয় নাথাকিব প্ৰণ?
0: সেইদিনা দেৱুৰ ৰিজাল্ট লৈ আমি ইমান উত্ৰাৱল হৈছিলোঁ, আৰু আজি দেৱুৰ ল'ৰা সিদ্ধাৰ্থই আমাৰ ওচৰত থাকি তাতকৈও

0: তুমি কলেই হ'ব নেকি? সকলোবোৰ কথা একো নভবা নিচিন্তাকৈ কৰিবা।
1: নহয় ছাৰ, কথাটো হৈছে
0: তুমি ভাবিছা নেকি আমি অযথা দখল দিছোঁ? তুমি দেৱুৰ ল'ৰা, আমাৰ আপোন তুমি।
1: মই জানো ছাৰ, আপোনালোক মোৰ একান্তই আপোন, সেইবাবে সকলোবোৰ কথা আপোনালোকক মই কওঁ।
0: তেনেহ'লে নুশুনা কেলে?
2: ৰচোন প্ৰণ, কথাবোৰ অকণমান
0: তই জান, পানীখাইটিৰ কাষৰীয়া পুথিমাৰীত বানপানী নোহোৱা ওখ ঠাই অলপমান চৰকাৰে পানীখাইটিৰ মানুহখিনিক এলটমেণ্ট দিলে। তাতে দেৱুৰ সেই টচ নচ হোৱা নগৰীখন পুনৰ গঢ়াৰ কাম আৰম্ভ কৰাইছে, আৰু কাম কৰাইছে সিদ্ধাৰ্থই। ভাল কথা, অতি ভাল, এই ভালৰ তুলনা নাই। ইউনিভাৰ্চিটিৰ পৰা ওলাই গৈ সি তাত পূৰ্ণাংগৰূপে লাগিবগৈ, আমাৰ তাত আপত্তি একো নাই, আমি জানো আৰু এই বিষয়ে কথাও পাতিছোঁ। আৰু চা, দেৱুৱে আশা কৰিছিল যদিও আমি তাক একো দিব নোৱাৰিলোঁ বা নকৰিলোঁ, কিন্তু দেৱুৰ ল'ৰা সিদ্ধাৰ্থৰ আস্থা আমি এবাৰ ভংগ নকৰোঁ।
2: প্ৰণ, সেইটোতো ময়ো কৈছোঁ।
0: সিদ্ধাৰ্থ এতিয়া কি কৰিব ওলাইছে চাচোন তই।
2: কি?
0: তাৰ ভনীয়েক মাকক কাম চলাবৰ বাবে পুথি মাৰিলৈ পঠাব, মালাক এডমিশ্যন দিবলৈ ঠিক কৰিছে সেই ঠাইত য'ৰ পৰা নাৱেৰে পাৰ হৈ কলেজলৈ যাব লাগে। মেট্ৰিকত ষ্টেণ্ড কৰা ছোৱালীজনীক সি তালৈ পঠাই তাত এডমিশ্যন দিব।
1: সিদ্ধাৰ্থ ছাৰ, তেনেকৈতো বহুতেই পঢ়িছে। একাগ্ৰতা, আত্মবিশ্বাস আৰু পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলাটো, চলিব পৰাটোহে আচল কথা। মই ভাবোঁ আৰু বিচাৰোঁ কষ্ট কৰা ভিতৰুৱা সেই অঞ্চলৰ দুৰ্গত মানুহখিনিৰ মাজত তাই থাকক, অসুবিধাখিনিৰ মুখামুখি হওক, তাক জয় কৰক। তাৰ মাজৰ পৰাও যে সকলো কৰিব পাৰি তাক কৰি দেখুৱাওক, তেতিয়া এই কাম কৰাৰ মনটো আৰু দৃঢ় হ'ব।
2: সিদ্ধাৰ্থ, তোমাক কি ক'ম, কথাবোৰ হয়তো আমি তেনেকৈ নাভাবো।

0: ভাবিব নোৱাৰো। মই মানে আমি স্বীকাৰ কৰিছোঁ তোমাৰ ভনীয়াৰাই কথাটো মানি লৈছে, কিন্তু ভাল পাইছে জানো, নাপাবওতো পাৰে, তাইৰ মন থাকিব পাৰে ইয়াত।
1: ছাৰ, দেউতাৰ পূৰ্ণাংগ মানুহৰ সেই নগৰীখনৰ মাজত আমি ডাঙৰ হোৱা, আমি বুজি পাওঁ ছাৰ দুৰ্বল বুলি ভবা দুৰ্গতজনৰ অন্তৰৰ শক্তিৰ কথা। আৰু ভণ্টিক মই চিনি পাওঁ, অসুবিধা, অভাৱ, দুৰ্গত পৰিৱেশ, এইবোৰৰ মাজতে সপোন দেখিব পৰা, সপোন ৰচিব জনা ছোৱালী তাই।
0: ঠিকেই, হয়তো তুমি ঠিকেই কৈছা। বাৰু, ইয়াত তুমি অকলে থাকিবা?
1: থাকিম ছাৰ, ইউনিভাৰ্চিটি শেষ হোৱালৈকে।
0: আৰু পঢ়িবা?
1: পঢ়িম, কামৰ বাবে তালৈ অহা যোৱা কৰি থাকিম মাজে সময়ে। তাৰ কিছুমান কাম ইয়াতো থাকে, সেইবোৰ কৰিম যাতে সঠিক সময়ত সেইবোৰ শেষ হয়গৈ। তাৰ কামখিনি মায়ে চাব, ইয়াত অটো চলাই আছো, মই কমকৈ হ'লেও তেনেকৈয়ে চলি যাম।
2: দেখিলি দেখিলি যাদৱ, অটোখন বেলেগক ভাড়া দি দিবলৈ কৈছিলোঁ, সি কৈছিল চিন্তা কৰিব বুলি, কিন্তু অটো চলায়েই থাকিল। কিন্তু কিয় কিয় আনৰ অনুগ্ৰহ নোলোৱা তুমি? এতিয়াতো মাৰ আয়ো পেঞ্চন পায়।
0: সিদ্ধাৰ্থ, কোৱাচোন কিয় ভাবিলা তেনেকৈ?
1: ছাৰ, অটো চলায় অটো চলোৱা মানুহৰ বহুতো এনেকুৱা মানুহ মই পাইছোঁ, সেই আমাৰ অঞ্চলৰ নিচিনা দুৰ্গত ঠাইৰ পৰা অহা, সকলো শেষ হোৱাৰ পিছত ইয়ালৈ আহি অটো চলাই জীৱন ৰক্ষা কৰিছে, চলিছে। সেই মানুহখিনিক মই হেৰুৱাব নোখোজোঁ, যিমান দিন পাৰি তেওঁলোকৰ মাজত তেওঁলোকৰ এজন হৈ থাকোঁচোন, অলপ সময় হ'লেও। তেওঁলোকৰে কোনোবা ল'ৰা ছোৱালীয়েও এদিন পূৰ্ণাংগ মানুহৰ নগৰী গঢ়াৰ সপোন দেখে যদি যদি ওলাই আহে, মনবোৰ শিপাই চাওঁচোন অকণমান তেওঁলোকৰ লগত থকা দিনকেইদিন।
2: আহ সিদ্ধাৰ্থ, হ'ব লগা প্ৰয়োজনীয় কামৰ ভবাৰ আৰু চিন্তাৰ দায়িত্ব কি তোমাৰেই অকল, তুমিয়ে ঠিকালৈ থৈছা নেকি?
3: এই প্ৰণ, শান্ত হোৱাচোন, যাদৱ বুজোৱাচোন তেওঁক।
1: ছাৰ, বেয়া নাপাব, মই আপোনালোকৰ অবাধ্য নহয়, মই সেই ধৃষ্টতা নকৰোঁ, কিন্তু ছাৰ কোনোবাইতো সেইবোৰ কাম কৰিব লাগিব, নালাগিব জানো, কোনোবাই কৰিব লাগিব, সপোন দেখিব লাগিব, সপোন দেখুৱাব লাগিব। কোনেও ঠিকালৈ থোৱা নাই, কিন্তু চবেই যদি তেনেকৈ ভাবে কি হ'ব? মোক ক্ষমা কৰিব ছাৰ, আপোনালোকৰ কথামতে মই কাম কৰিব পৰা নাই, ছৰী ছাৰ।

0: সিদ্ধাৰ্থ ইয়াত বহি আছা যে?
1: ইয়া এনেই আছো। মই ইয়াত আছো বুলি কেনেকৈ গম পালা?
0: অট' ষ্টেণ্ডত এজনক সুধিলোঁ।
1: কি, তুমি তাত পালাগৈ? তুমি কোন বুলি ক'লা?
0: কিয়, তোমাৰ হেৰি বুলি ক'লোঁ।
1: দেৱ
0: নাই কোৱা দিয়া, যাক সুধিছোঁ মই চিনি পাওঁ, ৰাজেন দা। কি কৰিবা, কি চিন্তা কৰিছা সিদ্ধাৰ্থ? সিদিনা দেউতাৰ লগত এঠাইলৈ গৈছিলোঁ, ভাৰ্চিটিৰ মানুহ এজনক পালোঁ। তোমাক জানে, তোমাৰ ৰিজাল্ট চাই তোমাক তাত আশা কৰে জানা। কি হ'ল,
1: তুমি আকৌ মোক তাৰ কথা চিন্তা কৰিবলৈ নোকোৱাতো?
0: মোক তুমি তেনেকুৱা বুলি ভাবা? তোমাৰ দেউতাৰ দুৰ্গত ঠাইত মানুহৰ পূৰ্ণাংগ নগৰী গঢ়াৰ যি অভিনৱ পৰিকল্পনা, সেয়া তেখেতে সাৰ্থক কৰিছিল। কিন্তু বানপানীত সেয়া নিশ্চিহ্ন হ'ল। তাক পুনৰ তুমি গঢ়িবলৈ আৰম্ভ কৰিছা, যিটো তোমাৰ দায়িত্ব। তোমাৰ দেউতাৰ আদৰ্শৰে তেনে এক কাম কৰাটো তোমাৰ কৰ্তব্য। দেউতাৰ দৰেই অভিনৱ পৰিকল্পনা বা সপোন সাৰ্থক কৰাটো সিদ্ধাৰ্থৰ পণ। মই জানো, বুজি পাওঁ, আৰু মই এইটো বিচাৰোঁ। এনে ক্ষেত্ৰত ভাৰ্চিটিৰ হাজাৰটা অফাৰ আহিলেও মই তোমাক চিন্তা কৰিবলৈ নকওঁ সিদ্ধাৰ্থ। তুমি মোক বুজি নোপোৱা?
1: ধেত, মই ধেমালি কৰিছোঁ, তোমাক জানো মই বুজি নাপাওঁ। পাওঁ হিয়া,

0: তাতো কৰি আহিব পাৰ।
1: ঐ, তোৰ ঘৰলৈ আহিলে কি মই ফোন কৰি আহিব লাগিব?
0: নহয় ও, মোকতো নাপাবও পাৰ।
1: আৰে পালোৱেই দেখোন। ঐ মাধু ক'ত?
0: বহি লচোন, নবহাকৈয়ে মাধুৰ খবৰ। কিন্তু তোৰে ভাগ্য বেয়া বুজিছ, মাধু অকণমান আগতে ওলাই গৈছে।
1: তোৰ ফটো আমিবোৰ নগ'ল আৰু। নহয়
0: কি কৰিবি, পুৰণি বেমাৰ যে, মাজে মাজে উংটিয়ে। আচ্ছা লনত বহো,
1: বল
0: তাতে চাহ খাম।
1: চাহ কোনে কৰিব?
0: ৰামে কৰিব।
1: ৰাম অযোধ্যাৰ?
0: নহয় নহয় ইয়াৰে।
1: বল বল বল বল।

0: আত্মসমৰ্পণ
1: বল বল
0: তাতে চাহ খাম।
1: হে চাহ কোনে কৰিব?
0: ৰামে কৰিব।
1: ৰাম অযোধ্যাৰ?
0: নহয় নহয় ইয়াৰে।
1: বল বল বল বল।
0: কচোন
1: শুন, দেওবাৰে নিমন্ত্ৰণ ভাত খোৱাকৈ।
0: অঁ মনত আছেতো, যাম বুলি কৈছোঁৱেই দেখোন।
1: ৰিমাইণ্ডাৰ দিবলৈ আহিছোঁ। আৰু শুন, এই ৰামচন্দ্ৰকো লৈ যাবি।
0: ৰামচন্দ্ৰ নহয় অ, কেৱল ৰাম। আচ্ছা হ'ব দে।
1: এই অলক আহি পাবহি বুলি ভাবিছিলোঁ।
0: সি অহা মাহতহে দুদিনমান থকাকৈ আহিব।
1: সি থকা হ'লে ভাল আছিল, মইতো তহঁতৰ লগত কথা পাতিছোঁৱেই।
0: কথাটো মানে অকু আৰু হিয়াৰ যিটো সম্বন্ধৰ কথা আমি ভাবিছোঁ, অকুৰ কোনো কথা নাই, মই এতিয়ালৈকে একো পতা নাই যদিও, মই জানো। কিন্তু এবাৰ হিয়াক সুধিবি, তাইৰ মনটো ভালকৈ বুজি ল'বি প্ৰথমতে।
1: ধেত তেৰি, দেওবাৰে আমি কিবা নিয়ম চিয়ম নকৰোঁ নহয়। তই মই যেনেকৈ কথা পাতিলোঁ তেনেকৈ মাধু আৰু নীলাই কথাখিনিকে পাতক, মনতে হ'লেও সম্বন্ধটো বনাই পেলাওক।
0: কিন্তু এইখিনি কথা বতৰাৰ আগতেই কথাটো হিয়াক কোৱাটো।
1: শুন শুন, তই একো চিন্তা কৰিব নালাগে। সিহঁত দুটা একেলগে কলেজত পঢ়িছিল, দুয়োটাই দুয়োটাকে জানে, ক্লোজ। গতিকে সিহঁতক আমি লগ লগাই দিওঁ, বস। মুঠতে মই কথা পক্কা কৰিলোঁ।
0: আচ্ছা হ'ব দে হ'ব দে।
1: আৰু শুন, তই অলকলৈ ফোন কৰি কথাটো জনাবি, মোৰ কথা কবি আজিয়েই।
0: আচ্ছা আচ্ছা হ'ব দে হ'ব।
2: কি সিদ্ধাৰ্থক আইজনীয়ে, মানে সিদ্ধাৰ্থ আৰু আইজনী
3: কি কৰিব পন?
2: নাই নাই, এইটো হ'ব নোৱাৰে। তুমি কি কথা কোৱা? তুমি মানি লৈছা?
3: আহ ঠাণ্ডা হোৱাচোন।
2: কি ঠাণ্ডা হ'ব লাগে?
3: শুনা শুনা প্ৰণ, মই মানি লোৱা নাই, নলওঁ, তোমাকো মানি ল'বলৈ কোৱা নাই।
2: তেতিয়াহ'লে
3: পাতিছোঁ তোমাৰ সৈতে, আৰু এতিয়া কেনেকৈ কি কৰিবা তাকেহে সুধিছোঁ।
2: মই আইজনীৰ লগত কথা পাতিম, সুধিম তাইক, মই সোধা প্ৰশ্নৰ উত্তৰ দিব লাগিব তাই।
3: পাতিবা সুধিবা, কি প্ৰশ্ন সোধা? তুমি তাইৰ সৈতে পতাটোৱেই মই বিচাৰোঁ, কিন্তু শান্তভাৱে, ভালকৈ, হুলস্থুল কৰি নহয়, শুনিছানে?
2: হ'ব দিয়া হ'ব, শান্তভাৱেই পাতিম, ভালকৈ, লগত তুমিও থাকিবা।
3: মই কিয়?
2: একো নহয়, থাকিবা তুমি, তুমি একো সুধিবও নালাগে আৰু একো ক'বও নালাগে, মাত্ৰ থাকিবা।
3: হ'ব দিয়া থাকিম। প্ৰণ, মই ভাবোঁ।
2: কি নীলা?
3: ভবা নহয়, কথাটো সত্য যে সিদ্ধাৰ্থ তাৰ কাম কথা, জ্ঞান, কেপাচিটি ইত্যাদিৰে সি বহু ওপৰৰ ল'ৰা। আচলতে আমি তাক ঢুকি পাব নোৱাৰোঁ, কিন্তু আইজনীক তাৰ ক্ষেত্ৰখনত তাৰ সৈতে বিচৰণ কৰি দিবলৈ হা বুলি কৈ দিব মই নোৱাৰোঁ, মোৰ সিমানখিনি মানসিক শক্তি নাই।
2: কথাটো হয়, আৰু কি জানা, অলক যাদৱৰ ল'ৰা, যাদৱ আমাৰ বন্ধু, তাক আমি কথা দিছোঁ, আমাৰ ওপৰত তাৰ আস্থা আছে, আমি সেইখিনি নোহোৱা কৰিব নোৱাৰোঁ, আমি আৰু বেলেগকৈ ভাবিব নোৱাৰোঁ নীলা।
3: প্ৰণ, দেৱও আমাৰ বন্ধু আছিল, সমানেই ক্লোজ, সিদ্ধাৰ্থ সি দেৱৰে ল'ৰা। দেৱকো আমি এদিন কথা দিছিলোঁ, ব্যক্তিগত কিবা কথা বা কামৰ নহয়, এটা বৃহৎ কামৰ, দুৰ্গত মানুহৰ উন্নয়নেৰে এখন নগৰী গঢ়াৰ যি কাম বা পৰিকল্পনা, তাত মানসিকভাৱে সহায় কৰাৰ কথা দিছিলোঁ, দেৱৰো আমাৰ ওপৰত আস্থা আছিল। কিন্তু আমি কিন্তু দেৱৰে আস্থাখিনি নোহোৱা কৰিলোঁ। তেতিয়া আজিৰ নিচিনাকৈ তুমি নাভাবিলা, ময়ো নাভাবিলোঁ, যাদৱেও নাভাবিলে।
2: নীলা, তুমি কি ক'ব বিচাৰিছা?
3: শুনা প্ৰণ, কথা দিয়া, কথা ৰখা, আস্থা, এইবিলাক কথা আমি নোকোৱাই ভাল।
2: মানে?
3: মানে আৰু কি, সিদ্ধাৰ্থৰ মানসিক বৌদ্ধিক পৰিৱেশ, তাৰ চেতনা চৰ্চা আমি ঢুকি পাব নোৱাৰোঁ বাবেই তাৰ ক্ষেত্ৰখনত বিচৰণ কৰিবলৈ আমাৰ সৈতে আমাৰ ছোৱালীক আমি এৰি দিবলৈ প্ৰস্তুত নহয়, সেই মানসিক শক্তি আমাৰ নাই, আৰু আমি কেৱল নিজৰ মানসিক সন্তুষ্টিৰ বাবেই আমাৰ চিনাকি আমি ঢুকি পাব পৰা, আৰু আমি য'ত আছোঁ, যিটো আমি এৰিষ্টোক্ৰেচি বুলি ভাবোঁ, তাতে আইজনীক থকাটো বিচাৰোঁ। আমি সেই সঁচা কথাটোকে পাতো দিয়া, অন্ততঃ তুমি আৰু মই।

0: শুনা আইজনী, কথাবোৰ মুঠেই ভাল হোৱা নাই, উচিত হোৱা নাই। কাৰণ
1: কাৰণ
0: কাৰণ তুমি অলকক বহুদিন পাইছা, একেলগে পঢ়িছিলা, সি চিকাগোলৈ যোৱাৰ আগত। তোমালোকৰ মিলা মিছা আছে। আমি ঘৰে ঘৰে, মানে অলকৰ মাক দেউতাক, যাদৱ আৰু মাধু, মই আৰু মাৰাই কথাও পাতিছোঁ। তোমালোকৰ মিলা মিছাক আমি সম্বন্ধ ৰূপ দিবলৈ ঠিক কৰিছোঁ। তাৰ পাছত তুমি
1: দেউতা, অলক আৰু মোৰ মাজত মিলা মিছা আছিল বা আছে, সেয়া একান্ত বন্ধু ভাৱত। তাত আমাৰ দুয়োজনৰে অন্যভাৱ নাই।
0: নাথাকিলেও এতিয়াতো নতুনকৈ সেয়া ভাবিব পাৰা, গঢ়িব পাৰা।
1: এতিয়া নতুনকৈ?
0: অঁ, কাৰণ আমি যাদৱ আৰু মাধুক কথা দিছোঁ।
1: দেউতা, মইতো কথা দিয়া নাই। মই তোমাক মাক কথা দিয়া নাই, অলকক দিয়া নাই, অলকেও মোক দিয়া নাই, আৰু যাদৱ আংকল বা মাধু আণ্টিকো একো কথা দিয়া নাই মই। তথাপি নতুনকৈ মই অলকৰ কথা ভাবিব লাগিব। সিদ্ধাৰ্থৰ সৈতে থকা মোৰ গভীৰ সম্পৰ্ক চুৰমাৰ কৰি
0: মই যাদৱক কথা দিছোঁ, দেটছ অল। এই প্ৰসংগত সিদ্ধাৰ্থ বা তাৰ পূৰ্ণাংগ মানুহৰ নগৰীৰ কথাটো নানিবা।
1: কিন্তু কিয়?
0: মই ক'ব নোৱাৰো।
1: তুমি কিয় ক'ব নোৱাৰা সেই কথাটো মই জানো। মই ক'ম, তুমি শুনিব পাৰিবা?
2: হিয়া, তুমি কিয় তেনেকৈ কথা কৈছা?
1: নাই মা, শুনিব লাগিব, তুমিও শুনা। কাৰণ মই জানো, মনে মনে থাকিলেও দেউতাই কোৱা কথাখিনি তোমাৰো কথা।
2: হিয়া,
1: আচলতে কি জানা, ইগো এৰিষ্ট্ৰকেচি। সিদ্ধাৰ্থৰ নিচিনা মানুহবোৰৰ চেতনা বা বৌদ্ধিকতাক কৰ্মক্ষেত্ৰক বহুতে ঢুকি নাপায়, ময়ো নাপাওঁ, তোমালোকেও নোপোৱা। কথাটো অনবৰতে তোমালোকৰ ইগোত ক্ৰিয়া কৰি থাকে। গতিকে সিদ্ধাৰ্থক সদায় তোমালোকে এটা দূৰত্বত ৰাখিবলৈ বিচাৰা। মুখেৰে যিমান ক'লেও অন্তঃকৰণেৰে সম্পূৰ্ণ সঁচা ৰূপত তাক তোমালোকে স্বীকাৰ কৰিব নোৱাৰা, নকৰা। দেউতা, কথাবোৰ কোৱাত তুমি বেয়া নাপাবা, অপ্ৰিয় হ'লেও কথাবোৰ সত্য দেউতা। আৰু শুনা, তোমালোকৰ অবাধ্য মই নহওঁ, সিদ্ধাৰ্থয়ো তোমালোকৰ অবাধ্য নহ'বলৈকে সকীয়াই দিয়ে মোক। ঘৰত আমাৰ সম্পৰ্কৰ কথা কম বুলি কওঁতেও সি মোক সকীয়াই দিছে। দেউতা, তুমি সিদ্ধাৰ্থক দোষাৰোপ নকৰিবা দেউতা, সি বহুত দুখ পাব।
0: নাই নাই আইজনী, মই তাক দোষাৰোপ কৰা নাই, কৰিব নোৱাৰো।
2: আচলতে সি ক'তো বা কোনো কাৰণত দোষী হ'ব নোৱাৰে হিয়া।
0: কিন্তু আইজনী, মই নিৰুপায়, তোমাক মই
1: হ'ব দেউতা, তোমালোকৰ মই একমাত্ৰ সন্তান, তোমালোক দুয়োৰে অবাধ্য মই কেতিয়াও নহওঁ। তোমালোকৰ অবাধ্য কেতিয়াও নোহোৱাৰ সংস্কাৰ সিদ্ধাৰ্থয়ো মোক দিছে দেউতা। তুমি তোমাৰ বন্ধুক দিয়া কথা ৰাখা। হ'ব, মই মানি লৈছোঁ।

0: তুমি নদীক ভাল পোৱা হিয়া?
1: পাওঁ, খুব ভাল পাওঁ। তুমি নোপোৱা?
0: কিয় নাপাম? নদীক কোনোবাই ভাল নাপাব পাৰে নেকি? এই নদীয়েই আমাৰ ঘৰবোৰ চাৰখাৰ কৰিলেও আমি নদীক বেয়া পাব নোৱাৰোঁ। নদীৰ খং উঠে যে কেতিয়াবা, বলিয়া বানৰ ৰূপ লয়, তাৰ বাবে দায়ী কিন্তু মানুহহে। আৰু
1: কি সিদ্ধাৰ্থ?
0: পৰিপূৰ্ণ পানীৰে উফন্দা বুকুৰে নদী যিদৰে বয়, শুকাই মৰিব ধৰিলেও তেনেকৈয়ে বয়। কেতিয়াও ৰৈ নাথাকে, বৈ থাকে, মানে গৈ থাকে। গন্তব্যস্থান নোপোৱালৈকে, সাগৰৰ বুকু নোপোৱালৈকে গৈ থাকে। আচলতে সাগৰৰ বুকু পোৱাৰ পিছতো সাগৰৰ বুকুৰেই, সাগৰৰ বুকুতে নদীখন বৈ থাকে, গৈ থাকে। নদীৰ এই গৈ থকা স্বভাৱক মই নমস্কাৰ কৰোঁ। মোৰ খুব ভাল লাগে।
1: মই ভুল কৰিছোঁ সিদ্ধাৰ্থ। তোমাৰ পূৰ্ণাংগ নগৰী চাবলৈ যাম মই। তাৰ মানুহৰ ভাৱ মোৰ বুকুত লৈ মই অনুভৱ কৰিম।

0: মই মই কি ক'ম, কিন্তু কথাটো মই বুজি পোৱা নাই।
1: মই তোক দিয়া কথা ৰাখিব পৰা নাই, ৰাখিব নোৱাৰিলোঁ, আৰু হয়তো ৰাখিবও নোৱাৰিম।
0: কিন্তু কিয়?
1: সেই কিন্তুটো মই তোক ক'ব নোৱাৰিম।
0: তোৰ হৈছে কি প্ৰণ? ইমানখিনি হৈ গ'ল, আমি সকলো কথা পাতিলোঁ, তাৰিখটোহে বাকী। এতিয়া তই কৈছ, নীলা তুমি একো নোকোৱা কিয়?
2: মই একো বুজি পোৱা নাই যাদৱ। প্ৰণ, কথাবোৰ ভালকৈ নোকোৱা কিয়?
0: চা প্ৰণ, মই আগেয়ে তোক এটা কথা কৈছিলোঁ। প্ৰথমতে মনৰ খবৰবোৰ ল, তই ভবাৰ দৰে সিহঁতে নাভাবিবও পাৰে, আপত্তি থাকিব পাৰে।
1: নাই, আপত্তি কাৰো নাই, এইটো কেৱল মোৰ সিদ্ধান্ত আৰু খাটাং সিদ্ধান্ত।
0: সকলো কথা পাতি শেষ হোৱাৰ পিছত, সিদ্ধান্ত কৰাৰ পিছত, বহুতে জনাৰ পিছত এতিয়া তই
1: চৰি ভাই, তই মোক ভুল নুবুজিবি, তোক মই কথা দি কথা ৰাখিব নোৱাৰিলোঁ।
0: তই মোক চৰি ক'ব নালাগে প্ৰণ, তই মোৰ ওচৰত কথা সলাব পাৰ, সিদ্ধান্ত সলাব পাৰ, কোনো কথা নাই, সেইখিনি আমাৰ মাজত হ'ব পাৰে, একো ডাঙৰ কথা নহয়। কিন্তু এই কথাটো, এই বিশেষ কথাটোত সকলো পাতি মেলি এতিয়া হঠাৎ এনেকুৱা এটা কৰাত মোৰ ভাল নালাগিল। কিন্তু হ'ব দে, উপায়টো নাই, মই আহোঁ দে।
2: ৰ'বচোন যাদৱ, মই একো বুজি পোৱা নাই।
0: নালাগে দিয়া, পিছত পাতিম আমি, সিয়ে ক'ব কথাখিনি।
2: বেয়া নাপাবা যাদৱ, মোৰ ভাল লগা নাই কথাটো।
0: নাই নাই, বেয়া পোৱা নোপোৱাৰ কথা নহয়, আমিতো কথাখিনি পাতিব পাৰোঁ, পাতিম দিয়া, সিও ক'ব নিশ্চয়। এতিয়া আহোঁ মই।

0: তুমি কেনেকুৱা মানুহ বাৰু প্ৰণ? ইমানবোৰ কথা ভাবিলা, অকলে সিদ্ধান্ত ল'লা, আমাক আনকি মোকো এষাৰো নক'লা।
1: ভুল মই কৰিছোঁ, এটা ভুল কাম মই কৰিবলৈ ওলাইছিলোঁ অকলে। তুমি, তোমালোক সকলোৱে কেৱল মোৰ কথা মানি লৈছিলা। মই এক প্ৰকাৰ বাধ্য কৰিছিলোঁ তোমালোকক। ভুল কেৱল মই কৰিছোঁ। আইজনীৰ ওচৰত মই দোষ কৰিছোঁ, তুমিতো একো দোষ কৰা নাই।
2: দেউতা, মোৰ ওচৰত দোষ কৰা বুলি তুমি কিয় কৈছা? তোমাক কিছুমান কথা মই ক'ব পাৰোঁ, কৈছোঁ, কিন্তু কেতিয়াও মইতো তুমি দোষ কৰা বুলি কোৱা নাই, কৈছোঁ জানো দেউতা?
1: নাই কোৱা অ' আইজনী, নাই কোৱা। তুমি ক'ব নোৱাৰ বা নোকোৱা।
0: প্ৰণ, আমি যে সিদ্ধাৰ্থৰ পূৰ্ণাংগ মানুহৰ নগৰীলৈ যাম, সিদ্ধাৰ্থক আইজনীৰ কথা ক'বা।
1: হ'ব বাৰু।
0: সি যদি মানি নলয় কেনেবাকৈ কিবা কাৰণত?
1: তুমিও বৰ কিবা চিন্তা কৰাও, বৰ বেছিকৈ চিন্তা কৰা। তুমি ক'ব খুজিছা তেনেকুৱা কিবা হ'ব, তেতিয়া আমি কি কৰিম? সেয়া বাৰু সময়ত দেখা যাব।
0: তেনেকুৱা হ'বই বুলি মই কোৱা নাই, মোৰ অকণমান চিন্তা হয় আৰু।
2: তুমি চিন্তা নকৰিবা মা, তেনেকুৱা কিবা হৈ যায় যদিও কোনো কথা নাই দিয়া। সিদ্ধাৰ্থৰ সেই নগৰীখনটো পাম, তাৰ কামৰ মাজত থাকিলেও তাৰ মাজত থকাৰ দৰেই লাগিব, সকলোৰে লাগিব তেনেকুৱা।
0: হিয়া
2: মা, ধেমালি কৰিছোঁ মই, তুমি চিন্তা নকৰিবা মা।
1: তোমালোকক মই আজি আৰু এটা কথা কওঁ নীলা, আইজনী।
2: কি কথা দেউতা?
1: সিদ্ধাৰ্থ ইয়াৰ পৰা যোৱাৰ ঠিক আগে আগে যাদৱৰ পৰা যে অলক চিকাগোৰ পৰা 2-3 দিনৰ বাবে ঘৰলৈ আহিব বুলি খবৰ পাইছিলোঁ। তেতিয়া মই সিদ্ধাৰ্থক ক'লোঁ।
0: কি ক'লা?
1: তাক ক'লোঁ।
0: কি ক'লা, নোকোৱা কিয়?
1: আইজনীক তাৰ সৈতে লৈ যাবলৈ ক'লোঁ, আৰু কোনেও নজনাকৈ।
0: কি?
1: সি গ'লগৈ, কিন্তু অকলে। আইজনীক সি একো নজনালে। আইজনীও কথাটো তোমাৰ নিচিনাকৈ এতিয়াহে গম পাইছে। আইজনী,
2: মই তাক কেতিয়াও নামাতো দেউতা, কেতিয়াও নামাতো।
0: হিয়া
1: শুনা আইজনী, সেই নিৰ্দিষ্ট দিনটোত মই সোনকালেই কলেজ পালোঁ।

0: যাবৰ সময়ত তোমাক নিবিচাৰিলোঁ সেইদিনা। মই ভাবিলোঁ সিদ্ধাৰ্থ গৈ পালেগৈ চাগে। কলেজত মোৰ ৰুমত বহি তোমাৰ ফোন অহালৈ ৰৈ থাকিলোঁ। এনেতে কলেজৰ পিয়নজনে খাম এটা দিলেহি, এখন চিঠি, হেণ্ড পোষ্ট।
1: তাৰপিছত
0: চিঠিখন চাই পঢ়ি মই বজ্ৰাহত হৈ পৰিলোঁ। মোৰ অতি শ্ৰদ্ধাৰ ছাৰ,
2: আন্তৰিক শ্ৰদ্ধা আৰু সেৱা গ্ৰহণ কৰিব। মই অতি দুঃখিত ছাৰ, আপুনি কোৱা ধৰণেৰে মই নকৰিলোঁ, কৰিব নোৱাৰিলোঁ। পৰিৱেশ আৰু পৰিস্থিতি অনুসৰিয়েই আমি কাম কৰিব লাগিব, নহয় জানো ছাৰ? মই সদায় ভাবোঁ পৰিৱেশ, পৰিস্থিতি আৰু সমস্যাৰ সৈতে মুখামুখি হ'ব লাগে, উত্তৰ পোৱা যাব। মই চেষ্টা কৰিব বিচাৰোঁ এনেকৈ। এনে ক্ষেত্ৰত ছাৰ, মই কেনেকৈ হিয়াক ক'ম পৰিৱেশ, পৰিস্থিতি আৰু সমস্যাৰ পৰা পলাই তুমি মনে মনে গুচি যোৱা বুলি? তাইতো কাকো ফাঁকি দিয়া নাই, মিছা কথা কোৱা নাই একো, আপোনাক, বাইদেউক বা তাই নিজকো। গতিকে কিয় গুচি যাব তাই এনেকৈ? মোৰ তুলি তাই সন্মানীয়া হৈ থাকক। ভালপোৱাৰ নামত উপায় বুলি কিবা এটা কৰিবলৈ আমি চোৰৰ দৰে বাট এটাৰে নোযোৱাই ভাল। আৰু মই নাই, থাকক, কেতিয়াবা সুবিধা পালে ক'ম। আপুনি কোৱা ধৰণেৰে মই নকৰিলোঁ, কৰিব নোৱাৰিলোঁ, মোক ক্ষমা কৰি দিব ছাৰ। মই জানো আপোনাৰ ক্ষমাৰ যোগ্য নহয় ছাৰ। ইতি
0: সিদ্ধাৰ্থ।
1: প্ৰণ, ইমানবোৰ কথা মনত থৈ দিছা কোৱা নাই।
0: তুমি এদিন কৈছিলা নীলা।
1: মই কি কৈছিলোঁ?
0: কৈছিলা তাৰ চেতনা চৰ্চা মই বা তুমি ঢুকি পাব নোৱাৰা। সঁচা নীলা, সঁচা।
3: আমি কোনেও ঢুকি পাব নোৱাৰা।
1: যাদৱ, তুমি কেতিয়া আহিলা?
3: বাহিৰতে বহি আছিলোঁ, তোমালোকৰ সকলোবোৰ কথা শুনি আছিলোঁ। তোমালোকৰ কথা, মনৰ খোলা ভাববোৰ বাহিৰৰ পৰা শুনি মোৰ ভাল লাগিছিল। এই কথাখিনিকে আগতেই সি পতাহেঁতেন, কৰাহেঁতেন, ই নহয় মোৰ ওচৰত ই
0: দোষ কৰিছোঁ, চৰি ভাই।
3: দোষ তই মোৰ ওচৰত কৰা নাই, আৰু তই হিয়াৰ ওচৰত বা সিদ্ধাৰ্থৰ ওচৰতে কেৱল দোষ কৰা নাই, তই সুন্দৰ মনৰ ওচৰত দোষ কৰিছ। তই কথাবোৰ নাভাবিলি তেতিয়াও, ভাবিব নোৱাৰিলি যেতিয়া হিয়াই কথাবোৰ কৈছিল, সিদ্ধাৰ্থৰ কথা কৈছিল তেতিয়াও। সঁচা কথা, একেবাৰে সঁচা কথা। কিছুমান কথা আমি কওঁ, আনক উপদেশ দি নিজকে মহৎ সজাব খোজোঁ, কিন্তু নিজে নকৰোঁ, কৰিব নোৱাৰোঁ। কেৱল নিজৰ কথা ভাবি সকলোবোৰ নিজৰ কাৰণেই কৰি কৰি আন কথা ভাবিবলৈ আমি পাহৰি যাওঁ। আচলতে পাহৰি নাযাওঁ, মনত ঠিকেই থাকে, ইচ্ছা কৰি নাভাবোঁ, বাহানা কৰোঁ।
1: যাদৱ,
3: কিন্তু আমাৰ একেবাৰে আপোন আৰু আত্মীয়জনে দেখুৱাই দিলেও, হাততে পোৱাতে উপায়টো দিলেও, সাহসৰ উৎস আৰু পথদ্ৰষ্টা হ'ব ওলাওঁতেও, সকলো পাহৰি থাকিব বিচৰাকৈ আমাৰ মনবোৰ ইমান বেয়া নে? আৰু নীলা, তুমিও একো নাভাবিলা?

0: আচৰিত নপ্ৰণ, এই ভিতৰুৱা ঠাইত দুৰ্গত মানুহৰ মাজত দুৰ্গত মানুহক লৈয়ে এক বিজ্ঞান নগৰী,
1: পূৰ্ণাংগ মানুহৰ নগৰী নীলা। এটা কথা মন কৰিছানে নীলা, তাহানিতে এদিনৰ বাবে আমি অহা দেৱুৰ সেই নগৰীখনেই যেন এইখন, যেন একেখন নগৰীয়ে।
0: সোমাই আহোঁতে বেলেগ যেন লগাই নাই, সকলো একে। সিদ্ধাৰ্থই শাইলাস ৰূপত গঢ়ি তুলিছে, কেনেকুৱা ল'ৰা সি প্ৰণ,
1: সকলোফালে চিন্তা কৰা আৰু কৰিব পৰা ল'ৰা। তাৰ চিন্তা চেতনাক

0: আমি সঁচাকৈয়ে ঢুকি পাব নোৱাৰো।
1: সঁচাকৈ
2: ছাৰ, এনেকৈয়ে চলি আছে, মই চেষ্টা কৰিছোঁ ছাৰ।
0: চেষ্টা নহয় সিদ্ধাৰ্থ, তুমি কাম কৰিছা। এজন মানুহৰ কাম নহয়, শ হাজাৰজন মানুহৰ কাম তুমি অকলে কৰিছা।
1: সিদ্ধাৰ্থ, মই তোমাৰ মাৰাৰ নিচিনাই এটা কথা সুধো, সঁচা কথা ক'বা কিন্তু।
2: নিশ্চয় সুধক।
1: তুমি আমাৰ তাৰ পৰা আহিলা, আহিবই লাগিব, কিন্তু খুব নীৰৱে গুচি আহিলা। ইয়াত তোমাৰ কাষত হিয়া নাই, তোমাৰ দুখ নালাগেনে?
2: কিয় নালাগিব বাইদেউ, সহ্য কৰোঁ, আৰু উপায়োতো নাই। মোৰ বৰ কষ্ট হয় বাইদেউ, বৰ কষ্ট পাওঁ মই। মইতো ক'ৰবালৈ গুচিও যাব নোৱাৰোঁ, এই নগৰী, এই মানুহ, কাম কৰিব লাগিবই, কৰি থাকোঁ, গৈ থাকোঁ, বৈ থাকোঁ, আৰু প্ৰতি মুহূৰ্ততে ভাবোঁ মোৰ নিচেই কাষেৰেই ইয়া নদী হৈ বৈ আছে।
1: সিদ্ধাৰ্থ,
2: নাই নাই বাইদেউ, মই ঠিকে আছোঁ, ঠিকে আছোঁ মই বাইদেউ। ইয়া ভালে আছেনে বাইদেউ?
1: আছে আছে আছে।
0: সিদ্ধাৰ্থ, তোমাক কথা এটা সোধো।
2: সোধক ছাৰ।
0: তুমি মই নিজে তোমাক কোৱাৰ পাছতো হিয়াক লৈ নাহিলা কিয়? বা হিয়াক একো তুমি নজনালাও?
2: ছাৰ, হিয়াক যদি মই লৈ আহিলোহেঁতেন, হিয়া যদি মোৰ লগত তেনেকৈ গুচি আহিলেহেঁতেন, তেতিয়া গোটেই অঞ্চলটোৱে আপোনালৈ, বাইদেউলৈ, হিয়ালৈ আঙুলি নোটোৱালেহেঁতেন জানো। আপোনালোক তিনিওকে কোনেও আঙুলি নোটোৱাওক, আৰু আপোনালোক সকলোৰে সন্মান অটুট থকাটো মই বিচাৰোঁ ছাৰ। সেইবাবেই আপুনি কোৱাৰ পিছতো দুখ এটাকে বুকুত সাবতি মই গুচি আহিলোঁ। মই আপোনাক অমান্য কৰা নাই ছাৰ।
0: কিন্তু সিদ্ধাৰ্থ, আমি কি কৰিলোঁ বা কি কৰিছোঁ তাৰতো তুমি খবৰ নোপোৱা, নোপোৱাটোৱেই স্বাভাৱিক। আমি হিয়াক বিয়া নিদিলোঁ, তাইক আমি এতিয়াও বিয়া দিয়া নাই।
2: কিন্তু ছাৰ, আপোনালোকে মানে আপুনি আপোনাৰ বন্ধুক কথা দিছিল?
0: দিছিলোঁ, কিন্তু তুমি যদি মোৰ সন্মানৰ কথা, আমাৰ সন্মানৰ কথা চিন্তা কৰি এটা দুখ স্বইচ্ছাই বুকুত বান্ধি ল'ব পাৰা, এটা অসহনীয় দুখৰ সৈতে গোটেই জীৱন সহবাস কৰিবলৈ নিজকে প্ৰস্তুত কৰিব পাৰা, তেনেহ'লে মই কাৰোবাক দিয়া এটা কথা নাকচ কৰিব নোৱাৰিম নে সিদ্ধাৰ্থ?
2: মানে ছাৰ,
0: আমাৰ লগত যাদৱতো আহিছে আৰু লগতে আমি হিয়াকো লৈ আহিছোঁ, একেবাৰে তোমাৰ জীৱনলৈ সিদ্ধাৰ্থ।
2: ছাৰ,
3: সিদ্ধাৰ্থ, সিদ্ধাৰ্থ,
2: হিয়া,
3: সিদ্ধাৰ্থ, সিদ্ধাৰ্থ,
2: হিয়া, চাওঁ, নাকান্দে, চাওঁ, এই নাকান্দিবাচোন।
1: এই যে ল'ৰাটো, এই নগৰী, এই মানুহ, এই মাটি,
0: কি হ'ল নীলা, কোৱা আকৌ।
1: বিশাল বসুন্ধৰা হৈও সি মাটিৰ মানুহৰ লগত মাটি হৈ আছে, নহয়নে প্ৰণ?
0: হয় নীলা, বিশাল বসুন্ধৰা হৈও সি মাটিৰ মানুহৰ মাজত মাটিৰ চাকি।
4: শ্ৰোতাসকলে, ইমান পৰে ধ্ৰুৱজ্যোতি দাস ৰচিত নাট মাটিৰ চাকিৰ শিহা শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12:12 হিন্দী বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
5: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই নিখিল কুমাৰ। प्रधानमंत्री नरेंद्र मोदी ने युवाओं से बड़े सपने देखने तथा लेखा, वित्त, कानून और परामर्श से जुड़ी ऐसी संस्थाओं के निर्माण की अपील की है जो वैश्विक स्तर की हों। वे कल दिल्ली विश्वविद्यालय के श्रीराम कॉलेज ऑफ कॉमर्स के शताब्दी समारोह को संबोधित कर रहे थे। उन्होंने कहा कि भारतीय मूल के कई लोग दुनिया की शीर्ष कंपनियों का नेतृत्व कर रहे हैं।
6: भारत की ग्लोबल कंसल्टिंग फर्म्स क्यों नहीं हो सकती? हमारी अकाउंटिंग फर्म, हमारी लीगल फर्म, हमारी फाइनेंशियल फर्म, ये सब ग्लोबल लीडर्स क्यों नहीं बन सकती? हम गर्व से कहते हैं कि आज भारतीय दुनिया की टॉप कंपनीज को लीड कर रहे हैं। अगर भारतीय दुनिया की टॉप

0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰত উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ শ্ৰীৰাধাকৃষ্ণনে কয় যে শিক্ষা মানুহৰ জ্ঞান, বিবেক, চৰিত্ৰ আৰু চেতনা বিকাশৰ মাধ্যম। কৃত্ৰিম বুদ্ধিমত্তা, ছেমি কণ্ডাক্টৰ, মহাকাশ প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হোৱা বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ আহ্বান জনায়।
1: শিক্ষা কিছী ভি ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰ কি প্ৰগতি কি নিউ হতি হে। মেৰি দৃষ্টি মে শিক্ষা মনুষ্য কে জ্ঞান, বিবেক, চৰিত্ৰ আৰু চেতনা কে বিকাশ কা মাধ্যম হে। মেৰে প্ৰিয় বিদ্যাৰ্থিও, আপ এছে সময় মে শিক্ষা প্ৰাপ্ত কৰ ৰহে হে जब भारत के सामने अवसरों के नए द्वार खुल रहे हैं। डिजिटल क्रांति, कृत्रिम बुद्धिमत्ता, अंतरिक्ष विज्ञान, जैव प्रौद्योगिकी, सेमीकंडक्टर, नवीनकरणीय ऊर्जा और स्टार्टअप जैसे क्षेत्र युवाओं के लिए नई संभावनाएं लेकर आए। इसलिए आप बड़े सपने देखिए, दुनिया की सर्वश्रेष्ठ तकनीक सीखिए, नए विचारों पर काम कीजिए, अपनी प्रतिभा को नई ऊंचाइयों तक ले जाइए, लेकिन अपनी जड़ों और समाज और अपनी संस्कृति से जुड़े रहिए, विकास करिए, विरासत को भी पहचानिए।
0: বিয়লি শ্ৰী ৰাধাকৃষ্ণনে গুৱাহাটীৰ জ্যোতিৰ্বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰোহিত তথা দৃষ্টিৰোহিত শিক্ষাৰ্থীৰ বাবে থকা দঁইপলু মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। অসম লোকসেৱা আয়োগে 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.aspc.nic.inৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। চৰকাৰে ৰাজ্যৰ বৈচিত্ৰময় ঐতিহাসিক, পুৰাতাত্বিক, খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু নথিভুক্তকৰণৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত কালি জনতা ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাজ্যৰ চহকী, ঐতিহাসিক, পুৰাতাত্বিক, খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু নথিভুক্তকৰণ সম্পৰ্কীয় বিভিন্ন বিভাগীয় দিশৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰি বৈঠকত ৰূপায়িত আৰু নতুন আঁচনি তথা কাৰ্যসূচী, বাজেট আবণ্টন, ধ্বজাবাহী কাৰ্যসূচী, আহৰণ পৰিকল্পনা আৰু ভৱিষ্যৎ কাৰ্যসূচীসমূহৰ পুনৰীক্ষণ কৰা হয়। বৈঠকত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে সংশ্লিষ্ট সঞ্চালকালয়সমূহৰ চলি থকা কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰাৰ লগতে বিভাগীয় পদক্ষেপসমূহৰ সফল ৰূপায়ণৰ বাবে সমন্বিত প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে। কৃষকৰ উপাৰ্জন 5 গুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত নতুন ষ্টাৰ্টআপক উৎসাহিত কৰাৰ লগতে গুণগত মান পৰ্যালোচনা কৰাৰ বাবে কালি খেত্ৰী বামফৰৰ অসম মাখনা উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমখনক আমি কৃষিৰ ক্ষেত্ৰত অগ্ৰণী কৰিব লাগিব আৰু খেতিয়কসকলৰ উপাৰ্জন 2 গুণ নহয় 5 গুণ কৰিব লাগিব, তেতিয়াহে অসম আগুৱাই যাব। ৰাজ্যত মাখানা খেতিৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি শ্ৰীহাজৰিকাই কয় যে এই নতুন খেতিৰ জৰিয়তে খেতিয়কসকল 2 গুণ লাভান্বিত হ'ব। তেওঁ কয় যে কৃষকসকল নিজৰ ঘৰৰ চৌহদত থকা মাছ পোহা পুখুৰীত মাখানা খেতি কৰি কৃষকসকল স্বাৱলম্বী হ'ব পাৰে। মন্ত্ৰীগৰাকীয়ে কয় যে অসমত বিল, খাল, নদী বহুত আছে আৰু তেনে ঠাইত পদুম ফুল সহজে হয়, সেইবোৰ তুলি আনি মাখানা প্ৰস্তুত কৰিব পাৰি। এই খেতিক বানেও মাৰিব নোৱাৰে আৰু বেছি সাৰো নালাগে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কালিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কালি পাঞ্জাবাৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত আজি সন্ধিয়া কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে কাইলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰী ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে গুৱাহাটীৰ জালুকবাৰীত অহা 8 ছেপ্টেম্বৰত বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত প্ৰায় 100 গৰাকী শিল্পীয়ে একেলগে শিল্পীগৰাকীৰ কেইবাটাও চিৰসেউজ গীত পৰিৱেশন কৰিব। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰুহ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। আনহাতে সাংস্কৃতিক অনুষ্ঠান সুৰতীৰ্থৰ উদ্যোগতো আজি গুৱাহাটীত কটন এলমেনাইয়ে ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা নিবেদন কৰিব। ৰাজ্যসভাৰ বিজেপি সাংসদ ডঃ দীনেশ শৰ্মাক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। 2017 চনৰ 8 অক্টোবৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা এডমিৰেল ডি কে যোশীৰ পাছত ডঃ শৰ্মাই এই পদত নিযুক্তি লাভ কৰে। 62 বছৰীয়া ডঃ শৰ্মা ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ দ্বাৰা পৰিচালিত 44 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি দুলিয়াজান অইলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেডে এফ চিয়ে ডি বি আই স্পৰ্টছ ক্লাবক 4-0 গ'লত পৰাস্ত কৰে। খেলখনত প্ৰথমাৰ্ধৰ 24 মিনিট আৰু 37 মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ তনবীৰে 2টা গ'ল দিয়ে। 75 মিনিটত তুহিহাং আৰু 77 মিনিটত আৰ্থৰিন ৰাঙে এটাকৈ গ'ল দি দলক 4-0ৰ অগ্ৰগতি প্ৰদান কৰে। ভাৰতৰ সাত্বিক সাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো একেৰাহে তৃতীয়বাৰৰ বাবে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সাত্বিক সাইৰাজ আৰু চিৰাগৰ যুটীটো আজি ফাইনেলত চীনৰ হে জি টিং আৰু ৰেন জিয়াং ইউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ গুৱাহাটীত আহ্বান। ৰাজ্যৰ বৈচিত্ৰময় ঐতিহাসিক পুৰাতাত্বিক খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ চৰকাৰৰ সিদ্ধান্ত। অসম লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা আৰু নৰুৰাম বৰ্মন সোঁৱৰণি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু দুলিয়াজান অইল মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। নিবেদন কৰা হৈছে আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লোৱা হৈছে দিলৱালে দুলহেনিয়া লে জায়েঙ্গে ছবিখনৰ এটি গীত লতা মংগেশকাৰ আৰু কুমাৰ চানুৰ কণ্ঠত। ছবিৰ সংগীত যতীন ললিতৰ, গীত লিখিছে আনন্দ বক্সীয়ে। এই গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে ছতাবৰীৰ পৰা আইনু, জিতেন, জ্যোৎস্না, চয়নিকা আৰু গুণয়। আহকচোন আপোনালোকৰ অনুৰোধত আমি সকলোৱে গীতটি শুনো।

পৰা লিজা, অংকুৰ, মইনা, ৰঞ্জনা, পিংকু আৰু আইতাৰ অনুৰোধত এইবাৰ শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰে এটি গীত। এই গীতটিৰ বাবে আৰু আমালৈ অনুৰোধ আহিছে বৰপেটা জিলাৰ চৌৰাগুৰিৰ আনন্দ কন্ধিয়াৰ।

গল্পটোৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে 1942 এই লাভ ষ্টৰী ছবিখনৰ এটি গীত, কুমাৰ চানু আৰু কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে মঙলদৈৰ পৰা জুমন, ৰুমন, নিতুল আৰু মামনে, মায়ং তিনিআলিৰ পৰা বাসুদেৱ মণ্ডল, কিঞ্জল আৰু মহিলা মণ্ডলে।

কল্পটোৰ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিউৰ বুলনী।

শ্ৰোতাসকল, আজিৰ বুলনিত আপোনালোকলৈ আনিছোঁ ভূপেন হাজৰিকাৰ গীতত স্বাধীনতা আন্দোলনৰ প্ৰভাৱৰ বিষয়ে এখনি সংগীতালেখ্য, সংগ্ৰাম লগ্নে আজি। সংগীতালেখ্যখনিৰ ৰচনা নম্ৰতা দত্তৰ। এয়া সংগ্ৰাম লগ্নে আজি।

13 বছৰ বয়সত ভূপেন হাজৰিকাই ছবিৰ বাবে গান গাইছিল, অভিনয় কৰিছিল। গীতটি আছিল কোনোবা ভলণ্টিয়াৰৰ মুখত শুনা দেশপ্ৰেমমূলক গীত, পৰাধীন দেশলৈ স্বাধীনতা অনাৰ সংকল্প লোৱাৰ গীত।

হাইস্কুলীয়া শিক্ষাৰ বাবে 1940 চনলৈ তেওঁ আছিল তেজপুৰত। তাৰ পিছত তেওঁ 1941 চনত কটন কলেজত নামভৰ্তি কৰে। 1942 চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়লৈ যায়, তাত ৰাজনীতি বিজ্ঞান পঢ়িবলৈ লয়। 1946 চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু বি বৰুৱা কলেজত ৰাজনীতি বিভাগৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ শৈশৱৰে পৰা কৰ্মজীৱন আৰম্ভ কৰালৈকে এই সময়খিনি আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম ব্যস্ত সময়।

স্বাধীনতা আন্দোলনৰ বিভিন্ন পৰ্যায় তেওঁ দেখা পাইছিল। তেওঁৰ দৰে সংবেদনশীল মানুহ এজনে কৈশোৰ আৰু যৌৱনত যে দেশখনক জোকাৰি দিয়া এই ঘটনা ৰাজিৰে প্ৰভাৱিত নহ'ব তাত কোনো সন্দেহ নাই। স্বাধীনতা আন্দোলনৰ বিভিন্ন অভিজ্ঞতাই তেওঁৰ সৃষ্টিশীল মনটোক যেনেদৰে জোকাৰি দিছিল তাৰ কম্পন ওৰেতো জীৱন তেওঁৰ ধমনীত প্ৰবাহিত হৈ আছিল। তাৰ প্ৰমাণ পোৱা যায় প্ৰাক স্বাধীনতা আৰু স্বাধীনতা উত্তৰ কালত তেওঁ ৰচনা কৰা বিভিন্ন গীতত। 1948 চনত মুক্তি লাভ কৰা বিপ্লৱী ছবিৰ বাবে তেওঁ এটি গীতত ভাৰত স্বাধীন হোৱাৰ অনুভৱৰ কথা লিখিছিল।

এই গীতটিত প্ৰকাশ পাইছে। সদ্যলব্ধ স্বাধীনতাৰ পৰা পাব পৰা সুফলৰ আনন্দ, এই আনন্দ অকল ভাবোচ্ছ্বাসেই নহয়, স্বাধীনতাৰ আনন্দেৰে ভাৰতখনক আগুৱাই নিবলৈ যে কষ্ট কৰাৰ প্ৰয়োজন হ'ব সেই কথা বুজাবলৈ তেওঁ লিখিছে পান কৰি দুখ হলাহল। দেশত চলি থকা শোষণৰ অন্ত পেলাই সমতা প্ৰতিষ্ঠা কৰিলেহে যে স্বাধীনতাৰ সঠিক প্ৰাপ্তিয়ে দেশবাসীক স্পৰ্শ কৰিব, তেওঁ কথাটো বুজি পাইছিল। এই গীতটি লিখাৰ সময় নিৰ্ধাৰণ কৰি উলিওৱা সম্ভৱ নাছিল, কিন্তু ছবিখনে মুক্তি লাভ কৰা সময়ৰ পৰা হিচাপ কৰি চালে আনুমানিকভাৱে ঠিক কৰিব পাৰি যে গীতটি স্বাধীনতাৰ পিছতেই লিখা। কিন্তু সেই হলেও গীতটিত আবেগৰ বন্যা নাছিল, গীতটি আছিল এগৰাকী যুক্তিবাদী আৰু ৰাজনৈতিকভাৱে চিন্তাশীল লোকৰ মনৰ প্ৰকাশ। স্বাধীনতা আন্দোলনৰ

13 বছৰ বয়সতে লিখা গীতেটিত তেওঁ নতুন ভাৰতৰ ছবি প্ৰতিফলিত কৰিছিল। সেই ছবি আছিল তেওঁৰ মনৰ মাজত অংকিত হোৱা স্বাধীন ভাৰতৰ ছবি, লগতে আছিল স্বাধীনতা আন্দোলনৰ দিনবোৰক অগ্নিযুগ আখ্যা দি নিজকে সেই অগ্নিৰ এটি ফিৰিঙতি বুলি দাঙি ধৰা নিজৰ পৰিচয়। গীতটিত তেওঁ লিখিছিল,

1948 চনত মুক্তি লাভ কৰা অসমীয়া চিনেমা বিপ্লৱীৰ বাবে ভূপেন হাজৰিকাই ৰচনা কৰা গীতত সেই সময়ত ভাৰতে লাভ কৰা স্বাধীনতাৰ আশা আকাংক্ষা আৰু সপোনৰ কথা প্ৰকাশ পাইছিল। কিন্তু গীতটিত স্বাধীনতা লাভৰ কথা পোনপটীয়াকৈ উল্লেখ নাছিল। স্বাধীনতা আন্দোলন আৰু তাৰ সফল সমাপ্তিয়ে ভাৰতবাসীৰ মনত কেনেধৰণৰ আশা আৰু কল্পনাৰ ঢৌৰ সৃষ্টি কৰিছিল তাৰ প্ৰতিফলন ঘটিছিল সেই গীতটিত। গীতটি ছবিৰ প্ৰয়োজনত ৰচনা কৰা, কিন্তু তাৰ মাজতো গীতিকাৰৰ নিজস্ব চিন্তাধাৰাৰ প্ৰকাশ ঘটিছে।

সময়ৰ কিছু অংশই স্থান পাইছিল আৰু তাৰ মাজেৰে প্ৰতিফলিত হৈছিল অসমীয়া মানুহৰ স্বাধীনতা কেন্দ্ৰিক আশা আকাংক্ষা। এটি গীতত কোৱা হৈছে স্বাধীনতাৰ সপোনৰ কথা, আনটি গীতত প্ৰকাশ পাইছে স্বাধীনতা প্ৰাপ্তিৰ আনন্দ উল্লাস।

বিপ্লৱী ছবিখনেই একমাত্ৰ অসমীয়া চলচ্চিত্ৰ যাৰ কাহিনীত ভাৰতৰ স্বাধীনতা যুদ্ধৰ পৰা আৰম্ভ কৰি স্বাধীনতা প্ৰাপ্তিলৈ এই বিশাল

কিন্তু কথা হল, পিয়লি ফুকনৰ সময়ত ব্ৰিটিছৰ শাসনৰ কুফলে সাধাৰণ মানুহক এই গীতটিত প্ৰকাশ কৰা ধৰণে ইমানকৈ স্পৰ্শ কৰা নাছিল। এই গীতটিৰ প্ৰকাশিত ছবিখনৰ মিল পোৱা যায় 42ৰ পিছৰ অসমৰ লগতহে। কিন্তু সেই সময়ৰ সামাজিক অৱস্থা আৰু স্বাধীনতা আন্দোলনৰ ছবিখনে সেই সময়ৰ শিক্ষিত ডেকা ভূপেন হাজৰিকাক প্ৰভাৱিত কৰাটো অতি স্বাভাৱিক কথা।

সেই পিয়লি ফুকনৰ গীত ৰচনা কৰা সময়ত ভূপেন হাজৰিকাক 42ৰ পিছৰ অসমখনৰ ছবিয়ে সম্পূৰ্ণভাৱে প্ৰভাৱিত কৰিলে। ছবিখনৰ আন এটা গীতৰ কথাংশ এনেধৰণৰ।

এই গীতটিত উল্লেখ থকা মুক্তিপথ যাত্রী শব্দৰ মাজত ৪২ৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত অসমৰ বিভিন্ন ঠাইত গঠিত হোৱা মৃত্যুবাহিনীৰ প্ৰতিধ্বনি শুনা যায়। পিয়লি ফুকনৰ সময়ত যিবোৰ ব্ৰিটিছ বিৰোধী আন্দোলন চলিছিল সেইবোৰে জনজাগৰণৰ পৰ্যায় পোৱা নাছিলগৈ। সেইবোৰ আছিল গীতটিত যিধৰণে অস্ত্ৰ শস্ত্ৰেৰে সাজু হৈ সশস্ত্ৰ সংগ্ৰামৰ পিনে উদ্বুদ্ধ কৰাৰ চেষ্টা বা পৰিৱেশ ৰচনাৰ চেষ্টা কৰা হৈছিল, বাস্তৱত সেই পৰিৱেশ সেই সময়ত নাছিল। গীতটিত ৪২ৰ অসমৰ স্বাধীনতা আন্দোলনৰ পৰিৱেশ আবেদনপূৰ্ণভাৱে প্ৰকাশ পাইছে ঠিকেই, কিন্তু গীতটিৰ ঐতিহাসিক পটভূমি সঠিক হোৱা নাই। মণিৰাম দেৱানৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা অসমীয়া ছবি মণিৰাম দেৱানৰ বাবে ভূপেন হাজৰিকাই ৰচনা কৰা গীতবোৰতো স্বাধীনতা সংগ্ৰামৰ বিভিন্ন পৰিৱেশ আৰু সামাজিক মানসিকতা প্ৰতিধ্বনিত হৈছিল।

0: মণিৰাম দেৱান ছবিৰ আন এটি গীতত তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ আৰু ব্ৰিটিছক উৎখাত কৰাৰ সংকল্পৰ কথা বৰ্ণনা কৰিছে। কোৱা বাহুল্য যে মণিৰাম দেৱান আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰথম ভাগৰ সংগ্ৰামী। সেই সময়ত স্বাধীনতা আন্দোলনে পূৰ্ণ পৰ্যায় পোৱা নাছিল, আনকি ব্ৰিটিছ বিৰোধিতায়ো এক বিশাল সামাজিক কৰ্মকাণ্ডৰ পৰ্যায় পোৱাগৈ নাছিল। কিন্তু ভূপেন হাজৰিকাৰ গীতত স্বাধীনতা আন্দোলনৰ ছবি 42ৰ পিছৰ সময়ৰ ছবিৰ দৰেহে প্ৰকাশ পাইছিল।
1: অগ্নিশক্তি রক্ত বর্ণে জলে জ্বলিলে
2: মুক্তি পিয়াহী

মনিৰাম দেৱান ছবিৰ বাবে লিখা আন এটি গীততো শব্দ চয়নৰ পাৰ্থক্য আছিল, কিন্তু স্বাধীনতা আন্দোলনৰ ঐতিহাসিক তথ্যৰ শুদ্ধতাৰ প্ৰতি মন দিয়া নাছিল। অনুমান কৰি ল'বলৈ কঠিন নহয় যে কৈশোৰ যৌৱনত তেওঁৰ মনত স্বাধীনতা আন্দোলনৰ যিখন ছবিয়ে স্থান পাইছিল, তেওঁ সেই ছবিখনকে বাৰে বাৰে অংকন কৰিছিল।

1978 চনত মুক্তি লাভ কৰা বনজুই ছবিখনৰ পটভূমি আছিল স্বাধীনতা আন্দোলনৰ এটি গুৰুত্বপূৰ্ণ অধ্যায় কুইট ইণ্ডিয়া মুভমেণ্ট আৰু দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা। এই ছবিৰ কাহিনীত স্বাধীনতা আন্দোলনৰ তুলনাত বিশ্বযুদ্ধৰ প্ৰসংগই অধিক স্থান পাইছে। ছবিৰ মূল গীতটিত ভূপেন হাজৰিকাই বিশ্বযুদ্ধ আৰু স্বাধীনতা আন্দোলন এই দুয়োটা প্ৰসংগকে যুগপথ উপস্থাপন কৰি সেই সময়ৰ ছবিখন ভালদৰে দাঙি ধৰিছে।

ভূপেন হাজৰিকাই গীতত স্বাধীনতাৰ প্ৰসংগ আনিছিল চিনেমাৰ গীতৰ প্ৰয়োজনতহে। স্বাধীনতা আন্দোলনৰ বিভিন্ন দিশে যে তেওঁৰ সংবেদনশীল মনটোক প্ৰভাৱিত কৰিছিল তাত কোনো সন্দেহ নাই, আৰু সেই অনুভৱকে তেওঁ গীতৰ মাজেৰে প্ৰকাশ কৰিছিল। কিন্তু ছবিৰ কাহিনীৰ দাবী, সেই সময়ৰ সামাজিক পৰিৱেশ আদিৰ লগত ভূপেন হাজৰিকাৰ গীতৰ কথা বহু ঠাইত খাপ নেখায়। কেৱল গীতৰ কথাৰ দিশৰ পৰা বিচাৰ কৰিলে দেখা যায় যে এই অমিলবোৰে গীতবোৰৰ সৌন্দৰ্যত বিঘিনি

0: নিগত হোৱা নাই বা স্বাধীনতাৰ প্ৰভাৱকো কমকৈ অনুভৱ হ'বলৈ দিয়া নাই।
1: ভাৰত আকাশত হাঁহে স্বাধীনতাৰ উষাৰ প্ৰতি, চিকমিক স্বাধীনতা, জিকমিক স্বাধীনতা।
0: ভাৰতে স্বাধীনতা লাভ কৰাৰ দিনা মনৰ আনন্দ প্ৰকাশ কৰিবলৈকো ভূপেন হাজৰিকাই এটি গীত ৰচনা কৰিছিল। স্বাধীনতাই যে ভাৰতৰ বাবে নতুন প্ৰত্যাহ্বান, কামৰ নতুন দায়িত্ব লৈ আহিছে, সেই কথাকে তেওঁ গীতটিৰ মাজেৰে ব্যক্ত কৰিছে।
1: ভাৰতৰ বুকুত নতুন উৎসাহ, নতুন প্ৰতিজ্ঞা লৈ পূৰ্ণ স্বাধীনতা আমাৰো লক্ষ্য। আগবাঢ়ি যাওঁ শত শ্বহীদৰ কাম্য, চিকমিক স্বাধীনতা, জিকমিক স্বাধীনতা।
2: সংগ্ৰাম লগ্নে আজি ভূপেন হাজৰিকাৰ গীতত স্বাধীনতা আন্দোলনৰ প্ৰভাৱৰ বিষয়ে সংগীতালেখকখনি শুনিলে। ৰচনা আছিল নম্ৰতা দত্তৰ, আঁত ধৰিলে অৱনী বৰাই, মেলডি পাটগিৰিৰ সহযোগত সংগীতালেখকখনি প্ৰযোজনা কৰিলে উৎপল দত্তই। শ্ৰোতাসকল, আজিলৈ আমাৰ বুলনিও সামৰিবৰ সময় হ'ল। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।

বৃদ্ধ অৱসৰপ্ৰাপ্ত ৰাজবিষয়া ৰায়চাহেব বৃন্দাবন চৌধুৰী ব্ৰিটিছ যুগৰ এক অৱশেষ। ন্যায় অন্যায় সকলো উপায়ে তেখেতে গুৱাহাটী নগৰীত ঘৰ মাটি কৰাৰ উপৰিও ইয়াৰ আশে পাশেও মাটি বাৰী কৰিলে। ব্ৰিটিছ ভক্ত ৰায়চাহেব চৌধুৰীৰ ব্যক্তিগত চৰিত্ৰও কালিমা লগা। জীৱনৰ অন্তিমত উপনীত চৌধুৰীৰ এটি 5-6 বছৰীয়া ল'ৰাৰ সতে প্ৰমীলা নামৰ এগৰাকী ৰক্ষিতা আছে। ল'ৰাটিৰ নাম চন্দন, অথচ ৰায়চাহেবৰ নিজৰ ল'ৰা ছোৱালীয়েই প্ৰাপ্তবয়স্ক। বৰপুতেক আনন্দ, পুলিচ বিষয়া, সৎ ন্যায়পৰায়ণ, সৰুপুতেক বিনন্দ ইঞ্জিনিয়াৰ। বৰজীয়েক ৰত্না বা ৰত্নাৱলীৰ বিয়া হৈছিল, কিন্তু কিবা কাৰণত গিৰিয়েকৰ ঘৰৰ পৰা গুচি আহিল। মাজুজীয়েক ভদ্ৰাৱতীৰ বিয়া হৈ গ'ল উত্তৰ লক্ষীমপুৰলৈ। সৰুজীয়েক পদ্মাৱতী কলেজীয়া, চৌখিন গাভৰু। তেওঁৰ পত্নী প্ৰেমলতা আদৰ্শ পত্নী তথা

এই পৰিয়ালৰ কাহিনীৰেই আমাৰ আজিৰ নাটক। কাহিনীৰ সময় দেশৰ স্বাধীনতা লাভৰ ঠিক পিছতেই। এয়া যোগেশ দাস ৰচিত এইলানি নাটকৰ প্ৰথম খণ্ড, চৌধুৰী পৰিয়াল।

0: প্রযোজনা নীলু চক্রবর্তী, চৌধুরী পরিয়াল।
1: আসুন আনন্দ, আমি ড্রয়িং রুমতে বহি কথাটো আলোচনা করো।
2: ভাল দেউতা, বলক।
1: বিনন্দ তয়া
3: গৈছো দেউতা।
1: এই বিয়াখন কোনোমতে হৈ গল দে, ভালে ভালেই হৈ গল বলিব পাৰি নহয়নে? কতো একো গোলমাল হোৱা নাই
3: দেউতা। দাদাৰ বিয়া গুৱাহাটীৰ এটা ইভেণ্টেই বুলিব পাৰি। কিমান মানুহ হৈছিল নেদেখিলে? এটা সময়ত আমি চম্ভালিবলৈকে টান পোৱা হৈছিল।
1: হবইতো, দুটা জেনেৰেশ্যনৰ নিমন্ত্ৰিত মানুহ, মোৰ দিনৰ পৰা তহঁতৰ দিনলৈকে। তহঁতবোৰো আজি ডাঙৰ হলি, চাকৰিত সোমাইছ, পদ্মাৰ কলেজীয়া বন্ধু বান্ধৱীবিলাকতো আছেই, মানুহ নহ'ব কিয়?
2: স্বাভাৱিক দেউতা, আমি চৌধুৰী পৰিয়ালটো গুৱাহাটীৰ এটা পুৰণা পৰিয়াল, আমাৰ এটা মৰ্যাদাও আছে।
1: ৰায় চাহেব বৃন্দামন চৌধুৰী বৰ পুত্ৰ আনন্দমোহন চৌধুৰী ডি এছ পিৰ বিয়াৰ বিষয়ে গুৱাহাটীৰ দহজনে যে আলোচনা কৰিব সেইটো ধৰি ল'বই পাৰি, কিন্তু উপস্থিত আলোচ্য বিষয় সেইটো নহয়।
2: কওক দেউতা।
1: বিয়াৰ পিছত ইমান সোনকালে তহঁত দুইটা ঘৰ এৰি যাবলৈ ওলালি, এইটো আমি কোনেও ভাল পোৱা নাই।
2: মোৰ কোনো উপায় নাই দেউতা, চাব ডিভিজনটো বৰ বেয়া, চুৰ ডকাইতেৰে গীজ খাই আছে। বিয়াৰ ছুটী লওঁতে এছ পিয়ে কৈছিল যিমান পাৰো সোনকালে জইন কৰিবলৈ।
1: তাহানি আমাৰ দিনত তেনেকৈ একোটা চাব ডিভিজন মিষ্টাৰ হেমিল্টনে অকলেই কপাই থৈছিল, চাহাবটোক চুৰ ডকাইতে বাঘৰ দৰে ভয় কৰিছিল।
2: হয়তো হয় দেউতা, আমি হয়তো ইমান এফিচিয়েণ্ট নহওঁ, কিন্তু কেইটামান ইণ্টাৰষ্টেট ডকাইতৰ দলে আজি কেইমাহমানৰ পৰা বৰ দিগদাৰ দি আছে। এছ পিয়ে নিজে দুজন ডি এছ পিক লগত লৈ চাৰিওফালে তাকুৰি ঘূৰা দি ঘূৰি ফুৰিলেহে অলপ শান্তি থাকিব পৰা হয়, সেইবাবে মই নগ'লেই নহয় দেউতা।
4: দেউতা মচলা লওক, ডাঙৰা লোৱা।
2: দে।
4: অ' দাদা, মায়ে সুধিছে তোমালোক দুয়োজন আজি নগ'লেই নহয়নে? সৰুদা
2: বুজিছ ৰত্না, মোৰ ছুটি নাই, কামৰ হেঁচা খুব বেছি। দেউতাক বুজাই কৈছোঁ, তহঁতে মাকো বুজাই কবি।
1: শুন ৰত্না, এই ডাঙৰ দাদাৰ হেনো চোৰৰ পাছে পাছে ঘূৰি ফুৰোতেই যায়, আজিকালি চোৰৰ সংখ্যাও বাঢ়িল নহয়। কিন্তু বিনন্দক খোজচোন, তাৰনো চোৰেই আছে নে ডকাইতেই আছে যে সি আহিয়েই যাবলৈ ওলাল?
3: দেউতা, মোৰ হ'ল নতুন পোষ্টিং, তাতে হাইডল প্ৰজেক্টটোৰ কাম খুব তীব্ৰ গতিত আগবাঢ়িছে। দাদাৰ বিয়া নোহোৱা হ'লে এই তিনিটা দিনৰ ছুটিও নাপালোহেঁতেন। কথাটো মাকো বুজাই কবি ৰত্না।
4: মাকবিলাকে সেইবোৰ বুজিলেহে এতিয়া।
1: যা, এই মাৰক কগৈ বোলো দেশ এতিয়া স্বাধীন হ'ল, চৰকাৰে কল কাৰখানাৰে দেশ উপচাই দিবলৈ ওলাইছে, সৰুদাৰে এতিয়া বহুত ইলেক্ট্ৰিচিটি তৈয়াৰ কৰিব লাগিব, নহ'লে ইণ্ডিয়া ডেট ইজ ভাৰত অন্ধকাৰ।
4: আপুনিতো ব্ৰিটিছৰ গুণগান কৰিবই দেউতা, আমাৰ দেশী মন্ত্ৰী চন্ত্ৰীকটো দেখিবই নোৱাৰে, কিন্তু আমি হ'লো স্বাধীন ভাৰতৰ সন্তান, নিজেই নিজৰ ভৱিষ্যত ৰচনা কৰিব লাগিব। আপোনাৰ জন মিল্টন নে হেমিল্টন, স্কট চাহাব নে ছাৰ ৱাল্টাৰ স্কট, এইবিলাক বাদ নাই নহয় যে আমাক কিবা এটা কৰি দিব।
1: মোক ঠাট্টা কৰিব আহিছ? যা, মোক ঠাট্টা কৰিব নালাগে। এতিয়া বুঢ়া হ'লোঁ কাৰণে, দুৰ্বল হ'লোঁ কাৰণে নিজৰ ল'ৰা ছোৱালী ঠাট্টা কৰিবলৈ আহিছে? কাৰ জহত তহঁত মানুহ হৈছ? এইবিলাক ঘৰ, ইমানবিলাক মাটি সম্পত্তি কাৰ কাৰণে হৈছে?
2: ৰত্না, তই তেনেকৈ কোৱাটো ঠিক হোৱা নাই।
4: ঠিক আছে বাৰু, মোৰ দুখ হৈছে, হ'বতো দেউতা।
1: শুন শুন, দুবছৰ শ্বিলঙত কেৰানিগিৰি কৰি এছ ডি চি হৈছিলোঁ, তাৰ পৰা কিমান ওপৰলৈ যাব পাৰিলোঁ তহঁতে নিজেই দেখিছ নহয়। ডি চি হওঁ হৈছিলোঁৱেই, ৰিটায়াৰ কৰিলোঁ কাৰণেহে, চাহাবাৰ তলত কাম কৰিছিলোঁ, সিহঁতক মই প্ৰশংসা কৰোঁ, এনেই কৰোঁ নেকি? সিহঁতৰ নিচিনা কেৰেক্টাৰ আমাৰ মানুহৰ আছে ক? ময়ো ৰায় চাহেব খিতাপ এনেই পোৱা নাই, মোৰ কেলিবাৰৰ কাৰণে পাইছোঁ, বুজিছ?
3: দেউতা দেউতা, ৰত্নাই আচলতে কথাটো ক'ব জনা নাই, ইংৰাজৰ গুণখিনিৰ শলাগ আমি সকলোৱে লওঁ, মাত্ৰ তেওঁলোক গুচি যোৱাত আমি এতিয়া নিজৰ কামবোৰ নিজে নিজে কৰি ল'ব লাগিব, এই কথা তই যা ৰত্না।
4: তেনেহ'লে মাক কি কমগৈ?
2: মাকটো যি ক'ব লাগে আমি কৈছোৱেই, অন্তত মোৰ কোনো উপায় নাই, যাবই লাগিব।
4: বৌকো লৈ যাবা ডাঙৰ দা।

0: নিশ্চয় লৈ যাব। সদায় চোৰ ডকাইতৰ পাছে পাছে দিনে ৰাতিয়ে ঘূৰি ফুৰে, খোৱা খোৱাৰ ঠিক নাই। বৌয়ে গৈ তাক অলপ ৰেগুলাৰ কৰি দিয়ক।
1: ঠিকেই কৈছ বিনন্দ, মানুহে বিয়া কৰাই লাইফটো এটা এটা শৃংখললৈ আনিবৰ কাৰণে। যাওক যাওক, আনন্দৰ লগত বোৱাৰীও যাওক।
2: বোৱাৰীও যাওক, তাৰমানে ডাঙৰ দাই বিয়া কৰাই বৌজনীক লৈ যাবলৈ ওলাইছে। ভদ্ৰা বাইদেউ বিয়া পিছদিনাই লক্ষীমপুৰলৈ পলাল, আজি দুইজন দাদা যাবলৈ ওলাইছা, বৌ যদি যায়গৈ এই ঘৰত থাকিব কোন?
1: তই থাকিলি নহয় পদ্মা, তই থাকিলে আৰু ঘৰখনত কোন মানুহৰ দৰকাৰ?
2: দেউতা, মই অৱশ্যে অলপ বেছি কথা কওঁ ঠিক, আপোনাৰ সৰু জীয়েক বুলি মই প্ৰশ্ৰয়ো অলপ বেছি পাইছোঁ, কিন্তু মইতো সদায় আছোঁ, মোৰ কথা ধৰিব নালাগে।
3: যেতিয়ালৈকে আমাৰ পদ্মাৱতীৰ বিয়া নহয়
2: দৰকাৰ নাই, মই বি এ পাছ কৰি এম এ পঢ়িম, এম এ পঢ়িম বুলিয়েইতো ফিলছফিত অনাৰ্চ লৈছোঁ। তোৰ দৰে বিয়াৰ কাৰণে মই হামৰাও কৰা নাই বাইদেউ।
4: হামৰাও? হামৰা ময়ো কৰা নাছিলোঁ, মোৰ বিয়া পাতি দিছিল ঘৰখনেহে, কিন্তু দেখিলেই নহয় কি হ'ল, জোঁৱায়েকে ছোৱালী নিবলৈকে নাহিল।
5: ৰত্ন,
1: তহঁতে এইবোৰ কি উলিয়াইছ? ৰত্নাক চাই চিতিয়ে বিয়া দিয়া হৈছিল, ঘৰৰ ছোৱালীজনীৰ বেয়াটো কোনেও কামনা নকৰে, ইনকাম টেক্স অফিচাৰ, একো বেয়া ল'ৰা নাছিল, কিন্তু মানুহঘৰে কিয় যে এনে কৰিলে আমি আজিও বুজি নাপালোঁ। ল'ৰাই যে কলিকতাত ছোৱালী চাই থৈছিল, পিছত মনে মনে বিয়াও পাতিলে, আমি কেনেকৈ জানো?
4: দেউতা, সেইবোৰ যিয়েই নহওক দেউতা, তাৰ কাৰণে মোৰ কোনো দুখ নাই, ময়ো দেখুৱাই দিব খোজোঁ যে মই পৃথিৱীত অকলেই থিয় দিব পাৰোঁ। বি এটো পাছ কৰি থৈছোৱেই, স্কুলৰ চাকৰি এটাৰ কাৰণে চেষ্টা কৰি আছোঁ, চাকৰিটো হৈ গ'লে বাছ মই সকলোকে দেখুৱাই দিম মই কেনেধৰণৰ ছোৱালী।
5: ৰত্ন, তই তই সিমান দূৰলৈ যাব নালাগে ৰত্ন, আমি দুই ভাইয়ে তো গুটি ভাই যাবলৈ নিদিওঁ নহয়, তোৰ বিয়াৰ কাৰণে হয়তো আমিয়েই দায়ী, এই অৰ্থত যে ল'ৰাৰ বিষয়ে ভালকৈ অনুসন্ধান কৰা নহ'ল। তোৰ ভৱিষ্যতৰ কাৰণে তই চিন্তা কৰিব নালাগে, অন্তত তোৰ ডাঙৰ দাদা জীয়াই থকা লাগে।
0: দাদাই ঠিকেই কৈছে ৰত্না, আমি আছোঁ যেতিয়া তই নিজৰ কাৰণে একো ভাবিবৰ দৰকাৰ নাই।
2: তোমালোক দুজনৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, তথাপি তোমালোকৰ নিজৰ মুখৰ পৰা কথাটো শুনি বৰ ভাল পালোঁ, কিন্তু মোৰ নিজৰ কথা আজিয়েই খোলাখুলিকৈ কৈ থওঁ, মোৰ বিয়া মোৰ নিজৰ ইচ্ছামতে হ'ব লাগিব, তোমালোকৰ পচন্দৰ উপৰিও মোৰ নিজৰো পচন্দ থাকিব লাগিব।
1: থাকিব থাকিব, এতিয়া তহঁত দুজনী ভিতৰলৈ যা, দেশৰ লগতে ছোৱালীও স্বাধীনতা পালি। মই মাৰক বিয়া কৰাই আনিছিলোঁ 14-15 বছৰ বয়সতে, পচন্দ অপচন্দৰ কথা নাছিল, তথাপি কিবা বেয়া হ'লনে? আনন্দৰ দিনলৈকে সেয়ে চলিল, তহঁতৰ দিনত নিশ্চয় সব ওলট পালট হ'ব, যা যা যা।
5: দেউতা, আমি বাৰু মাৰ লগত আকৌ কথাটো ভালকৈ আলোচনা কৰি লওঁ, যি হয় কিবা এটা কৰিম।
1: যা বাৰু, কিন্তু এটা কথা শুনি যা, মোৰ শৰীৰৰ অৱস্থা দেখিছই, দিনে দিনে পৰি আহিছোঁ, জীৱনত বহুত দেখিলোঁ, এতিয়া আৰু বিতৃষ্ণা লাগি গৈছে, কিন্তু মই থাকোঁতেই বিনন্দ আৰু পদ্মাৰ বিয়া হৈ যোৱাটো মই বিচাৰোঁ। ৰত্নাৰ বিয়াখন নষ্ট হোৱাত মই এটা ডাঙৰ শক পালোঁ, মই আৰু এইবোৰত নালাগো, বুজিছ? এই দুখন বিয়াৰ সমস্ত দায়িত্ব তয়ে ল'ব লাগিব।
5: হ'ব দেউতা, মই সকলো কৰিম, আপুনি কোনো চিন্তা নকৰিব।
0: দেউতা, মোৰ বিষয়ে এতিয়া চিন্তা নকৰিলেও হ'ব, আগতে আমাৰ পদ্মাক ভালকৈ উলিয়াই দিব লাগে, মই নগাঁও প্ৰফেচাৰ এজনৰ বিষয়ে অলপ খা খবৰ লৈছোঁ।
1: বাৰু, তহঁতে যি ভাল দেখ তাকে কৰ, মুঠতে মোৰ ওপৰত ভৰসা নকৰিবি, ভিতৰি ভিতৰি যে মই শেষ হৈ আহিছোঁ সেই কথা মই নিজেই গম পাওঁ, বুজিছ?
5: নহ'লে দেউতা এটা কাম কৰক, আপুনি কোনোবা এখন ঠাইলৈ চেঞ্জৰ কাৰণে যাওকগৈ, মাও যাওঁ লগতে, মই সকলো ঠিক কৰি দিম।
0: হেৰা, কথাটো বেয়া নহয়,
1: কথাটো যে তহঁতে ভাবিছ মোৰ ভাল লাগিছে, বুজিছ? দুদিনমান চাওঁচোন, এতিয়াই তহঁতে ইমান ব্যস্ত হ'ব নালাগে, এতিয়া মোৰ একো নহয়, মই সিমান ঢিলা মানুহ নহওঁ।
3: হয়নে? টান মানুহ হেনো পুতেকহঁতৰ লগত কি ষড়যন্ত্ৰ কৰিছে শুনোচোন।
1: আহা প্ৰেম, আহা, ষড়যন্ত্ৰ ডাঙৰেই
3: হয় নেকি?
1: এফালে আমাৰ নতুন বোৱাৰীক নিয়া, আনফালে নপঠিও।
5: আমি এইমাত্ৰ তোমাৰ লগত আকৌ ভালকৈ কথা পাতিবলৈ যাব খুজিছিলোঁ মা, মানে সৰু বাপ আৰু মই আজিয়ে যাবলৈ ওলাইছোঁ মা।
3: তহঁত কামৰ মানুহ, তহঁতৰ দৰকাৰটো মই বুজি পাইছোঁ, গতিকে তহঁত যোৱাত মই আৰু বাধা নিদিওঁ, ভাত পানী খাই যাবিগৈ, কিন্তু অনিমাকলৈ আজিয়েই পঠিয়াবৰ মোৰ মন নাই, এতিয়া এইখন তাই নতুন ঘৰ হ'ল,

0: তাই সকলো বুজি বাজি লও।
1: নাই নাই, মই তেওঁক লৈ যোৱাৰ কথা এবাৰো কোৱা নাই মা। তেওঁ থাকি যাওক, মাত্ৰ আমি দুটাই ডিউটিত সোনকালে জইন কৰিবগৈ লাগে, সেইকাৰণে খৰকেইটাকৈ যাবলগীয়া হৈছে মা। কথা এই মাত্ৰ
2: প্ৰেম, হেই তুমি দেখোন কিবা ওলোটা আচৰণে দেখুৱাইছা, কিয়
0: ওলোটা?
2: অঁ, শাহুৱাকে বোলে বোৱাৰেকক কেতিয়াও ভাল পাব নোৱাৰে, তুমি দেখোন অনিমাক এৰি দিবহি বিচৰা নাই, এইটো কেনেকুৱা কথা?
0: মোৰ ল'ৰাক বোৱাৰীয়ে মোৰ পৰা কাঢ়ি লৈ গ'ল কাৰণে মই তাইক ভাল পাব নালাগেতো। আপুনি সকলো কথাকে বেকাকৈ চাব খোজে। লোকৰ ঘৰৰ ছোৱালী এজনী আমাৰ ঘৰলৈ আহিছে, তাইক আমি আদৰি ল'বহে লাগে।
2: অৱশ্যে তোমাৰ মনোভাৱটো এটা মহত্তৰে পৰিচয়, কিন্তু দহজনে যিটো কয় মই তাকেহে ক'ব খুজিছোঁ মাত্ৰ, দহজনে জানো ভুল কয়।
0: নাজানো পায়, কিন্তু বোৱাৰীজনীক আমি ভালকৈ শিকাই বুজাই লোৱাটো আমাৰেই কৰ্তব্য, তাত আৰু ঘৰখনেৰে লাভ হয়।
1: মাছে গৰকা পাচলি খাবা, শাহু এগৰকা বোৱাৰী পাবা।
2: বিনন্দই তো মাঝে মাঝে বৰ মজাৰ কথা কোৱা কৰিছ, শাহু এগৰকা বোৱাৰী পাবা, নহয় জানো?
0: তাৰ অৰ্থটো বুজিবলৈ চেষ্টা কৰক আকৌ, শাহুৱেকে গঢ়ি পিটি লোৱা বোৱাৰীহে লায়কৰ হয়, বুজিছে নহয়? মোৰ যদি তাকে কৰিবলৈ যাওঁ তেন্তে কিনো জগৰটো লাগিব?
2: নাই নাই, জগৰ নালাগে, কিয় জগৰ লাগিব? তোমাৰ কামটোক আমি ভালেই বুলিছোঁ প্ৰেম, কিন্তু তোমাক খং উঠিছে যেনে লাগিছে দেখোন, মই জোকহে কৰিছিলোঁ, অলপ ধেমালি কৰিলোঁ আৰু।
1: হ'ব আৰু মা, আমাৰ কথাটো শাহু বোৱাৰীৰ মাজৰ সম্বন্ধ নাছিল নহয়। বাৰু মা, অনিমাক মই এতিয়া লৈ নাযাওঁ, সেইটো খাটাং হ'ল, কথা ইমানহে আছিল।
3: ব'লা মা, এতিয়া ভাত দিয়া নে কি দিয়া দিয়াগৈ, আমি সোনকালে যাত্ৰা কৰোঁ।
4: মা, ভাত হৈছে, দাদাহঁতক মাতিবলৈ আহি তহঁতি দেখোন নোযোৱাই হ'লি।
0: অঁ যাওঁ ৰ, এই কিবা কথাত কথা ওলাল। আহ ডাঙৰ বা, আহ সৰু বাপা,
3: গৈছোঁ। ব'লা মা, ব'লা মা। দেউতা, আমি ভাত খাওঁগৈ।
2: অঁ বাৰু,
4: আপুনিও এমুঠি খাই ল'ব নেকি দেউতা, একেলগে খাব পাৰিলেহেঁতেন, অৱশ্যে আপোনাৰ কাৰণে বৰ সোনকাল হৈ আছে।
2: নালাগে, শুনচোন।
4: কি দেউতা?
2: এই বোৱাৰীক যে লগত লৈ যাবলৈ দিয়া নহ'ল, কথাটো বেয়া হ'ল নে কিয়? মানে আনন্দই বেয়া পাই যাব পাৰে নেকি?
4: ডাঙৰ না তেনেকুৱা মানুহ নহয় দেউতা, সকলো কথা বুজি বাজি চলে, খুব অনেষ্ট পুলিচ অফিচাৰ বুলি ডাঙৰ দাৰ এটা নাম হৈ গৈছে নহয়, আপুনি শুনিছে নে নাই?
2: হা শুনিছোঁ শুনিছোঁ, সেইটো জানি দেউতাক হিচাপে মোৰ খুব গৰ্ব হয় ৰত্না। মই অৱশ্যে নিজকে বৰ অনেষ্ট বুলি নকওঁ, মানুহে যে কয় সম্পত্তি কৰিবলৈ মই নানান উপায় অৱলম্বন কৰিছিলোঁ, কথাটো তেনেই মিছা নহয়। বিহাইণ্ড এভৰি ছাকচেছ ষ্টৰি দেয়াৰ ইজ অলৱেজ এ ক্ৰাইম, এইবুলি কয় নহয় জানো, ঠিক তেনেকুৱা কথাই।
4: কিন্তু আজি আপোনাৰ কথাটোতো উঠা নাই দেউতা।
2: নাই উঠা হয়, তথাপি কৈছোঁ দেচোন, মোৰ ডাঙৰ ল'ৰাই ক'তো একো অন্যায় নকৰাকৈ, দুৰ্নীতিত লিপ্ত নোহোৱাকৈ চৰকাৰী চাকৰি কৰিছে, চাৰিওফালে অন্যায় অধৰ্মৰ মাজত আমাৰ আনন্দ এটা আদৰ্শ দেখুৱাইছে, চৌধুৰী পৰিয়ালৰ গৌৰৱ আনিছে, এনে অৱস্থাত মোৰ নিজকে এবাৰ তুলনা কৰি চোৱাত আপত্তি কি?
4: ঠিকেই কৈছে দেউতা, আমাৰ ভৱিষ্যতৰ কাৰণে যদি কিবা আশা আছে তেন্তে সেয়া তেওঁৰ নিচিনা মানুহৰ মাজতেই থাকিব।
2: তই তই ঠিকেই কৈছ ৰত্না, তই ঠিকেই কৈছ। এই সৌ ডেছ লাইটো দেচোন,
4: এইটো ল।
2: আনন্দক আদৰ্শ মানুহ বুলি দহজনে কৈছে, এইবিলাক জানিলে তহঁতেও সৎপথত চলিব পাৰিবি।
4: এৰা, মই তেনেহ'লে যাওঁ দেউতা, সিফালে পদ্মাজনীয়ে কিজানি খঙেই কৰিছে, মই পানী এগিলাচো ঠিক কৰিম।
2: অঁ যা যা যা, পদ্মা সহায় কৰি দেগৈ, তাই যিহে নিজক লৈ ব্যস্ত থকা ছোৱালী, পাকঘৰত কাম কৰোঁতে পিন্ধি থকা পোচাকটো তেল হালধি লাগি নষ্ট হ'ল বুলি তোকেই গালি পাৰি দিব।
5: আমি আহিব পাৰোঁনে?
2: কোন
5: আমি?
2: কোননো, মই ঠিক ধৰিব পৰা নাই।
5: মই প্ৰমীলা, এতিয়া চিনি পাইছেনে?
2: প্ৰমীলা তুমি? এই কেনেকৈ, এই ক'ৰ পৰা? এইমাত্ৰ ইয়াতে ঘৰৰ আটাইবোৰ আছিল, থকা হ'লে
5: মোক দেখিলেহেঁতেন, কিয়

0: ভয় খাইছে? মানুহে মানুহক দেখিলে কিবা হয়নে?
1: নাই নাই, ভয় ভয় খোৱা নাই।
0: এখেত চৰ্দাৰ প্ৰতাপ সিং, উত্তৰ গুৱাহাটীতে ইটা ভাটা খুলি ব্যৱসায় কৰিছে।
2: নমস্কাৰ ছাৰ।
1: নমস্কাৰ নমস্কাৰ, আই আই এ চৰ্দাৰজী, বাইঠিয়ে বাইঠিয়ে।
2: ছাৰ, মই লক্ষীমপুৰীয়া ল'ৰা, সৰুতে বেছ কিছুদিন নলবাৰীতো আছিলো, এতিয়াহে উত্তৰ কোৰিয়া হৈছো। আপুনি অসমীয়াতে কওক।
1: হয় নেকি হয় নেকি, কি ব্যৱসায় কৰে বুলি ক'লে?
2: ইটাৰ ভাটা খুলিছো ছাৰ, প্ৰমিলাৰ ককায়েক কাকতি ডাঙৰীয়াক মোৰ পাৰ্টনাৰ কৰি লৈছো।
1: হয় নেকি, পাৰ্টনাৰ? বেছ বেছ, বৰ ভাল কথা।
0: সিংজি গুৱাহাটীলৈ ওলাইছিল, মোৰো অলপ কাম আছিল, লগতে আহিলো। বোলো আপোনালোককো বহুত দিন দেখা নাই, মাত লগাই যাওঁ। বিয়া কেনে গ'ল?
1: বিয়া? অঁ বিয়া বিয়া ভালেই গ'ল, ভালেই গ'ল, ঈশ্বৰৰ কৃপাত। চৰ্দাৰ প্ৰতাপ
2: সিং?
1: অঁ প্ৰতাপ সিং, হয় হয়, মানে বিয়া মানে সেই মোৰ ডাঙৰ ল'ৰা আনন্দ মোহন চৌধুৰীৰ বিয়া হৈ গ'ল, সি ডি এছ পি।
2: মই জানো ছাৰ।
1: বিয়ালৈ নাহিলা কিয় প্ৰমিলা? নিমন্ত্ৰণী পত্ৰ পাইছিলানে?
0: পাইছিলোঁ, বিয়াৰ পিছদিনা।
1: হয় নেকি?
0: অঁ, বোধ কৰোঁ দেৰিকৈ পোৱাকৈ চিঠিখন ডাকত দিয়া হৈছিল, যাতে আহিব নোৱাৰোঁ, সেইকাৰণে বোলো আজি বিয়া খবৰকে লৈ যাওঁ।
1: অহা কাৰণে বৰ ভাল পালোঁ। চিঠিৰ কথাটো পিছে তেনেকুৱা নহয় দেই, সেই ল'ৰা এজনক পোষ্ট কৰিবলৈ দিয়া হৈছিল, সিয়েই কিবা এটা গোলমাল কৰিলে।
0: বাৰু এই লোকেইবোৰ চিঠি সময়মতে পোৱা হ'লেও বিয়ালৈ অহাত অসুবিধা হ'লহেঁতেন, গতিকে ভালেই হ'ল।
1: সঁচাই কোৱাচোন প্ৰমিলা, বিয়াৰ খবৰ লওঁ বুলিয়ে পাৰ হৈ আহিলা নে অন্য কিবা কামো আছে?
0: গাঁৱত থাকোঁ, চহৰত বহু ধৰণৰ প্ৰয়োজন থাকে, ধৰক অলপ বজাৰ কৰাও এটা কাম, হাতে খুতৰে আহি গ'লোঁ আৰু, লগতে আপোনাকো দেখা কৰি গ'লোঁ, আপুনিতো আমাৰ ফালে নাযায়।
1: এই সময়েই পোৱা নাই, এই আনন্দৰ বিয়াখনতো লাগিব লগা হ'ল, মই অৱশ্যে লৰা ঢপৰা কৰিব লগা নহ'ল, তথাপি সকলো তদাৰক কৰিব লগা হৈছিল। মস্কিল হৈছে যে গাটো আজিকালি ভালেই নথকাত পৰিছে, ওলাই যাবলৈ টানেই লাগে।
0: সেইকাৰণে মই ওলাই আহিবলৈ বাধ্য হৈছো, আপুনি আমাৰ ফালে একেবাৰে পিঠি দিলে বৰ ডাঙৰ কথা।
1: নাই, একো ডাঙৰ কথা নহয়, কিন্তু এইবিলাক কথা এতিয়া মানে ইয়াত নুলিওৱাই ভাল নেকি?
0: সিংজীয়ে সকলো জানে।
2: নাই নাই ছাৰ, মই একো নাজানো বুলি ধৰক, কোনো প্ৰাইভেট কথাতে মই মোৰ নুসুমাওঁ।
1: এই তোমালোকক চাহ এটা এটোপা দিবলৈ কওঁ কি বোলা?
0: নাই নাই নেলাগে ছাৰ।
1: কিয়? ৰত্না, ৰত্না,
2: আমি ৰেষ্টুৰেণ্টত ভালকৈয়ে চাহ জলপান খাই আহিছোঁ, এতিয়া একো নহ'লেও হয়।
1: তথাপি আৰু আলহী আহিল, পানী দুনি এটোপা মুখত নিদিয়াকৈ কিয় যাব? হে ৰত্না আহক বাৰু, ৰত্না বুলি মোৰ ডাঙৰ ছোৱালী।
3: ৰত্না কামত লাগি আছে।
1: অঁ
3: কিয় লাগে? এখেতসকল
1: প্ৰেম, তুমি আহিলা, এওঁলোক মানে?
0: বাইদেউ, মই প্ৰমিলা কাকতি, উত্তৰ গুৱাহাটী।
2: নমস্কাৰ মাহীদেউ, মোৰ নাম প্ৰতাপ সিং, ময়ো উত্তৰ গুৱাহাটীতে থাকোঁ, কাকতিৰ ঘৰৰ একেবাৰে ওচৰত বুলি ধৰক।
1: এয়া আমাৰ ল'ৰা ছোৱালীৰ মাক দেই, জানা প্ৰেম, প্ৰতাপ সিঙে কয় তেওঁ লক্ষীমপুৰীয়া, মানে আমাৰ ভদ্ৰহাটৰ তাতে ডাঙৰ দীঘল হৈছে, এতিয়া হৈছে উত্তৰ পৰীয়া, উত্তৰ পাৰত ইটাৰ ভাটা খুলিছে।
2: মাত্ৰ সিপৰীয়া নহয় মাহীদেউ।
3: নাই নাই, কিয় হ'ব সিপৰীয়া, ডেকা ল'ৰা। আমাৰ ভদ্ৰাৱতীহঁতৰ লগত চিনাকি আছে নেকি? ৰামেশ্বৰ দত্ত যে
2: এডভোকেট, চিনি পাওঁ চিনি পাওঁ, দত্ত দাদা আমাৰো উকিল, দত্ত বাইদেউ এই ঘৰৰ জীয়ৰী।
3: দাদাকৰ বিয়ালৈ আহিছিল, মাত্ৰ কালিহে গৈছে।
2: হয় নেকি? এইবাৰ লক্ষীমপুৰলৈ গ'লে মই ইয়ালৈ অহাৰ কথা কম গৈ বাৰু, আজি ইয়ালৈ আহি মোৰ বহুত লাভ হ'ল।
3: গ'লে আমাৰ কথা ক'ব গৈ
2: কম বাইদেউ, নিশ্চয় কম।
3: পিছে আজি ইয়ালৈ কিয় বা আহিছিল?
1: মানে প্ৰেম, এই মই ঘূৰি ফুৰোতে বহুত মানুহৰ লগত চা চিনাকি হৈছিল, আৰু কিছুমানৰ লগত ঘনিষ্ঠতাও হৈছিল, প্ৰমিলাহঁতৰ ঘৰখনৰ লগতো তেনেকৈ পৰিচয় হয়, এতিয়াও কেতিয়াবা সেইফালে গ'লে তেওঁলোকক মাত লগাই আহোঁ। প্ৰমিলাইও আজি পাৰ হৈ আহিল কাৰণে মানে মোক চাবলৈ আহিল আৰু, নহয় নে বাৰু প্ৰমিলা?
2: মই আহিলোঁ লেমটো হৈ, কিন্তু লাভ মোৰহে বেছি হ'ল।
3: আমাৰ লাভ হ'ল, বাৰু বহকচোন, মই পানী এটোপা যোগাৰ কৰোঁ।
0: নেলাগে বাইদেউ, আমি উঠোৱেই, বজাৰতো অলপ ঘূৰিব বকিবলগীয়া আছে, সিংজীয়ে ৰেষ্টুৰেণ্টত ভালকৈ খুৱাইও আনিছে, আমি মাত্ৰ সাউত কৰে পাক এটা মাৰি যাওঁহে বুলি আহিলোঁ।
3: হয় নেকি? বাৰু তেন্তে
2: ছাৰ যাওঁ, আকৌ দেখা হ'ব। মাহীৰ নমস্কাৰ।
3: নমস্কাৰ।
2: লক্ষীমপুৰলৈ গ'লেই সকলো খা খবৰ আনিম।

0: আনিব।
1: আহোঁ
2: বাৰু তেন্তে প্ৰমিলা যোৱা, মই দুই এদিনতে সেইফালে যোৱাৰ কথা আছে, গ'লে তোমালোকৰ তাতো সোমাই আহিম।
3: বাৰু যাব, বাট চাই থাকিম। বলক সিংজী।
0: ডাঙৰ বাপহঁতৰ খোৱা হ'ল, ওলাইছে হ'বলা, চাওঁগৈচোন কি কৰিছে।
2: যাবলৈ ওলালে নেকি
1: মা? অঁ মা, আমি ওলালোৱেই, তুমি ইয়াতে আছা বুলি ক'লে বোলো ইয়াতে মাত লগাই যাওঁ।
4: মা, দাদাই বৌক ভালকৈ মাতেই নলগালে।
0: হয় নেকি, বৌয়ে কণা কণা কৰিছে যেনেই পাইছো।
1: তহঁতক কে পাইছে?
4: অৱশ্যে পদ্মাই চেষ্টা চলাই আছে বৌৰ মুখত হাঁহি ফুটাবলৈ।
0: বাৰু হৈছে হৈছে, এতিয়া ভালে কুশলে গৈ পাগৈ, খবৰটো হোৱা দিবিগৈ কিন্তু।
2: অঁ গৈ পাই টেলিগ্ৰাম কৰিবি।
1: হ'ব দেউতা, হ'ব বাৰু দেউতা। আহিলো
4: দেউতা।
3: বেগটো মই লৈছো বোলা ডাঙৰ
1: বাৰু।
0: বল পদূলি মুখলৈকে ময়ো যাওঁ বল।
3: আহ ৰত্না।
2: অঁ তোমালৈকে যোৱা, মই নুঠো আৰু, এনেকুৱা অহা যোৱা জীৱনত বহুত কৰিলো, হলডল বন্ধা আৰু হলডল খোলা, এসময়ত এইটোৱেইতো মোৰ জীৱন আছিল, একো নতুনত্ব নাই।
0: কি হ'ল, অকলে বহি আছে দেখোন।
2: বুঢ়া কালত কথা পাতিবলৈ লগ এটা পাওঁ ক'ত, ৰিটায়াৰ কৰা মানুহক বোলে আন মানুহে এৰাই ফুৰে।
0: হয় নেকি, কিয় উত্তৰ পাৰৰ পৰা কথা পাতিবলৈ লগ অহা নাছিল জানো?
2: কি কৈছে এইবিলাক?
0: আপোনাৰ সদনামৰ কথা মোৰ জনা আছে, প্ৰমিলাৰ লগত কেনেকৈ চিনাকি
2: মানে
0: আমাৰ কিবা হয় নেকি, তাইকতো ছোৱালীজন নালাগে।
2: দেখ দেখকৈ সেইজনী ছোৱালী নহয় ল'ৰা নেকি?
0: মোৰ আগত অজলা হৈ দেখুৱাব নালাগে, মতা নে মাইকী সেইটো মই ক'বলৈ যোৱা নাই, ছোৱালী মানুহ যেন লগা নাই তাকেহে কৈছোঁ।
2: তাৰমানে তুমি কিবা শোভা কৰিছা?
0: তিৰোতাৰ মন চিৰদিনেই সন্দেহ পাতি, কাকতিনে কি ক'লে, কাকতিহঁত আমাৰ সম্বন্ধত কিবা লাগে নেকি?
2: নাই তেনেকৈ একো নালাগে, ক'লোৱেই দেখোন ঘূৰি ফুৰোতে এনেই চিনাকি হোৱা বুলি।
0: বাৰু থাকক, কিবা থাকিলে নিজে নিজে ওলাই পৰিব, মই আহিছোঁ বাৰু।
2: হে ঈশ্বৰ,

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠ

পেপাৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যেই মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: বিশ্বভারতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 মেগাহার্জ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়া বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয়সকলক ডাঙৰ সপোন দেখিবলৈ আৰু নেতৃত্ব প্ৰদান কৰিব পৰা গুণৰ অধিকাৰী হ'বলৈ আহ্বান জনাইছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা কাৰ্যসূচী অংশ লয়। নেপালত আকস্মিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1,344 হৈছে। অহা 12 আৰু 13 ছেপ্টেম্বৰত নতুন দিল্লীত হ'বলগীয়া ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ শীৰ্ষ সন্মিলনৰ সমান্তৰালকৈ আই ব্ৰিক্ছ সন্মিলন অনুষ্ঠিত হ'ব আৰু ভাৰতৰ সাত্বিক সাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো একেৰাহে তৃতীয়বাৰৰ বাবে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয়সকলক ডাঙৰ সপোন দেখিবলৈ আৰু নেতৃত্ব প্ৰদান কৰিব পৰা গুণৰ অধিকাৰী হ'বলৈ আহ্বান জনাইছে। তেওঁ কয় যে ভাৰতীয় প্ৰতিভাই বিশ্বৰ আগশাৰী কোম্পানীত নেতৃত্ব প্ৰদান কৰিলে ভাৰতীয় উদ্যোগেও বিশ্বক নেতৃত্ব দান কৰিবলৈ সমৰ্থ হ'ব। দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমোদীয়ে কালি এইদৰে আহ্বান জনায়। একবিংশ শতিকাৰ যুৱ প্ৰজন্মৰ উচ্চাকাংক্ষা আৰু উদ্যমক উৎসাহিত কৰি প্ৰধানমন্ত্ৰীয়ে ড্ৰোন প্ৰযুক্তিকে ধৰি বিভিন্ন প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কৰা উদ্ভাৱনীমূলক কাম কাজসমূহৰ প্ৰশংসা কৰে। তেওঁ যুৱ প্ৰজন্মক পূৰ্বৰ প্ৰজন্মতকৈ ডাঙৰ সপোন দেখি আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰি গোলকীয় স্তৰত হিচাপ নিকাচ তথা বিত্তীয় ক্ষেত্ৰৰ কোম্পানী মুকলি কৰি বিশ্বক নেতৃত্ব দিবলৈ আহ্বান জনায়। তেওঁ কয় যে ভাৰতীয়সকলে সম্প্ৰতি বিশ্বৰ আগশাৰী কোম্পানীসমূহৰ নেতৃত্ব বহন কৰি আছে আৰু তেওঁলোকে নিজাববীয়াকৈ কোম্পানী গঠন কৰিব নোৱাৰাৰ কোনো কথা নাই। শ্ৰীমোদীয়ে কয় যে গোলকীয় অনিশ্চয়তা সত্ত্বেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ 7.8% হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ্য প্ৰতিফলিত হৈছে। তেওঁ কয় যে ভাৰত নীতি স্থবিৰতাৰ যুগৰ পৰা নীতি গতিশীলতাৰ দিশে দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে।
2: जो दुनिया तब भारत में पॉलिसी पैरालिसिस से चिंतित थी वो दुनिया आज भारत के पॉलिसी डायनामिज्म की चर्चा कर रही है। तब दुनिया भारत को फ्रजाइल फाइव बता रही थी, आज दुनिया भारत को फास्टेस्ट ग्रोइंग मेजर इकोनॉमी बनते हुए देख रही। अभी हफ्ते भर में ही

0: এই সন্মিলনত বিভিন্ন দেশৰ মাজত বিনিয়োগ বৃদ্ধি আৰু ব্ৰিকছ অৰ্থনীতিৰ ৰাষ্ট্ৰসমূহৰ মাজত লেনদেন আৰু ডলাৰবিহীন নিষ্পত্তি সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি ভাৰতৰ UPI অৰ্থাৎ ৰাষ্ট্ৰীয় দ্ৰুত লেনদেন ব্যৱস্থা আৰু ব্ৰাজিলৰ পিছককে ধৰি কেন্দ্ৰীয় বেংকসমূহৰ ডিজিটেল মুদ্ৰাৰ আন্তঃকাৰ্যক্ষমতা বিষয়টো আলোচনা কৰা হ'ব। ব্ৰিকছৰ ৰাষ্ট্ৰসমূহে বাণিজ্যিক গতিশীলতা, আমেৰিকাৰ পৰা পোৱা শুল্ক সম্পৰ্কীয় হেঁচা আৰু উচ্চ ব্যয়ৰ সৈতে সমযোজন কৰাৰ সময়তে এই সন্মিলন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ব্ৰিকছৰ অধ্যক্ষতা কৰা ভাৰতে এইবাৰ 12 আৰু 13 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টাদশ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত ব্ৰিকছ ৰাষ্ট্ৰৰ নেতাসকলৰ লগতে অংশীদাৰ ৰাষ্ট্ৰ আৰু বিভিন্ন দেশৰ প্ৰতিনিধিসকলে অংশ ল'ব। উল্লেখযোগ্য যে ভাৰতে ব্ৰিকছৰ অধ্যক্ষতা কৰাৰ সময়ত স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষম ৰাষ্ট্ৰ গঢ়ি তোলাক মূল হিচাপে গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মানৱতা প্ৰথম শীৰ্ষক জনকেন্দ্ৰিক দৃষ্টিভংগীয়ে এই বিষয়টোকো প্ৰভাৱান্বিত কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যোৱা নিশা তিনিদিনীয়া ভ্ৰমণসূচীৰে গোৱাত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ছোৱাত গৃহমন্ত্ৰীগৰাকী পশ্চিম খণ্ড পৰিষদৰ 28 সংখ্যক বৈঠকত সভাপতিত্ব কৰিব। ভাৰতৰ সত্বিক সাইৰাজ, ৰণকী ৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটীটো একেৰাহে তৃতীয়বাৰৰ বাবে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। সত্বিক সাইৰাজ আৰু চিৰাগৰ যুটীটো আজি ফাইনেলত চীনৰ হে জি টিং আৰু ৰেন জিয়াং ইউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বৰ 5 নম্বৰ স্থানৰ সাত্বিক সাইৰাজ আৰু চিৰাগৰ যুটীটোৱে ছেমি ফাইনেলত মালয়েছিয়াৰ নূৰ মহম্মদ আজৰিয়ন আয়ু আৰু টেন উই কিয়ঙক পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয়সকলক ডাঙৰ সপোন দেখিবলৈ আৰু নেতৃত্ব প্ৰদান কৰিব পৰা গুণৰ অধিকাৰী হ'বলৈ আহ্বান জনাইছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা কাৰ্যসূচীত অংশ লয়। নেপালৰ আকস্মিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1,300 হৈছে। আৰু ভাৰতৰ সাত্বিক সাইৰাজ, ৰণকী ৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটীটো একেৰাহে তৃতীয়বাৰৰ বাবে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি শুনিবলৈ পাব বিয়লি 3 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি শুনক এটি বৃন্দগান, ৰচনা কৌষ্টমণি শইকীয়াৰ।

আজি নিশা 9:30 বজাত জীৱনআলীৰ যুগলবন্দীৰ অতিথি মঞ্জু বৰা আৰু দিলীপ বৰা। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 বজাত জীৱনআলীৰ যুগলবন্দী।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

আজি বিয়লি 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত চাহ বাগিচা লোকৰ বাবে পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তা এই বিষয়ে ডাক্তৰ ৰীতা শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ নিপা গোৱালাৰ।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মহিলাসকলক স্বাৱলম্বী হ'ব পৰাকৈ উপযুক্ত শিক্ষা প্ৰদান কৰাটোৱে প্ৰকৃত সবলীকৰণ বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত আজি উপৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সম্প্ৰতি মহিলাৰ অধিকাৰক প্ৰাধান্য দিয়াৰ ঐতিহাসিক ৰূপান্তৰ হৈছে। শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীক কেৰিয়াৰৰ বাবে সাজু কৰি তোলাৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ উপযোগীকৈও সাজু কৰি তুলিব লাগে বুলি শ্ৰীৰাধাকৃষ্ণনে মত প্ৰকাশ কৰে। গীতানগৰ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি, পৰিৱেশ সম্পৰ্কীয় পদক্ষেপ, সাক্ষৰতা, স্বাস্থ্য সজাগতাকে ধৰি বিভিন্ন দিশত সামূহিক অংশগ্ৰহণৰ জৰিয়তে কাম কৰাটোক লৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। তেওঁ অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ লগতে ভাষা, সাহিত্য, সংস্কৃতিলৈ গুৰুজনাৰ অৱদান আৰু লাচিত বৰফুকনৰ বীৰত্বৰ কথাও সোঁৱৰণ কৰে। তদুপৰি অসমৰ চাহৰ তেওঁ প্ৰশংসাসূচক মন্তব্য কৰে।
2: Assam is the land of Lajit Borphukan ji, who protected the Ahoms from the advancing Mughal forces in the Battle of Saraikot. His intention to fight against the aggressors to protect the great culture of Assam is immense. That will be remembered by the entire country forever. Assam is also famous for its rich natural resources, forests, and the course of Assam tea. Assam tea is one that is very, very famous, not only in India, all over the world.
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশক অগ্ৰাধিকাৰ দি 31 নীতি ৰূপায়ণ কৰাৰ লগতে অষ্টলক্ষ্মীৰ কথা উল্লেখ কৰি আহিছে বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে শিক্ষা মানুহৰ জ্ঞান, বিবেক, চৰিত্ৰ আৰু চেতনা বিকাশৰ মাধ্যম। কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, মহাকাশ প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হোৱা বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ আহ্বান জনায়। ইয়াৰ আগেয়ে উপৰাষ্ট্ৰপতিগৰাকী দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথপুৰলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰত উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। তেওঁ বিয়লি গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতেও মত বিনিময় কৰিব।

0: অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশ ল'ব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত IANA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰৰ জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দঁই পল মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। মাদক দ্ৰব্যৰ বিৰুদ্ধে নাগৰিক সমাজক একত্ৰিত কৰাৰ বাবে গোলাঘাটত আজি এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত অংশ লৈ গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অধিক তীব্ৰতৰ কৰাৰ কথা সদৰি কৰে। সমাজৰ বিভিন্ন স্তৰলৈ ভয়ংকৰভাৱে বিয়পি পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। গোলাঘাট নাগৰিক সমাজৰ সভাপতি কিশোৰ কুমাৰ দত্তৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত জিন্তু বৰাই অংশগ্ৰহণ কৰে। মাদক দ্ৰব্যৰ প্ৰচলন ৰোধৰ বাবে চৰকাৰী ব্যৱস্থাৰ সমান্তৰালকৈ নাগৰিক সমাজৰ সহযোগিতা বৃদ্ধিৰ ওপৰতো অনুষ্ঠানত গুৰুত্ব আৰোপ কৰা হয়। হাইলাকান্দি জিলাৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে শ্ৰী কিষাণ সাৰদা মহাবিদ্যালয়ত আজি উড়ান নামৰ বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসৰ উদ্যোগত শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলক উন্নত শৈক্ষিক সহায় কেৰিয়াৰ গাইডেন্স আৰু বিশেষজ্ঞৰ পৰামৰ্শ প্ৰদান কৰা হ'ব। জিলাখনৰ 900 শিক্ষাৰ্থীক 22 ধৰি এই প্ৰশিক্ষণ দিয়া হ'ব। বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ আৰু বিশেষজ্ঞই এই প্ৰশিক্ষণ প্ৰদান কৰিব। আজি উদ্বোধনী অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পন্ত, জিলা আয়ুক্ত জয় বিকাশ, হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিনহা, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মানৱেন্দ্ৰ ৰয়কে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক দেশৰ কণ্ঠৰ গীত।

0: ये है विविध भारती।
1: उजाले उनकी यादों की। उजाले

এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 19 দিন 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ। সমূহ শ্ৰোতালৈ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত ৰাজীৱ গগৈ আৰু বিলিফাং স্বৰ্গীয়াৰী, ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত থকা প্ৰচাৰণ সহযোগী ইমতিয়াজ হুছেইনৰ সৈতে। প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখতে মই শান্তনু শইকীয়া।

যীশুখ্ৰীষ্টই কৈছিল, যিসকল লোকে মানুহৰ মাজত শান্তিৰ অৰ্থে কাম কৰে তেওঁলোক সদায় সুখী হয়। আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ অৰ্ধ আকাশ। এই অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবি গীত। প্ৰথমে শুনক এয়া, লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

এইবাৰ আগবঢ়াইছোঁ এয়া সুমন কল্যাণপুৰৰ কণ্ঠৰ বৰ্ষাত বাট এক ৰাত কি।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ এয়া লতা মঙ্গেশকৰৰ কণ্ঠৰ এই গীতটি।

লতা মঙ্গেশকৰৰ কণ্ঠৰ স্বগাত বোলছবিৰ গীতটি শুনিলে। এইবাৰ আগবঢ়াইছো এয়া প্ৰেম পূজাৰী বোলছবিৰে লতা মঙ্গেশকৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানত হিন্দী বুলচবি গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 6 বজাত আৰু 6:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

দশমিক ছয় ছয় মিটাৰ, কিলোৱাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এয়া আকাশবাণী তেজপুৰ। এতিয়া আৰম্ভ অনুষ্ঠানত নিবেদন কৰিছোঁ ৰুমি অঞ্জনা চৌধুৰী কণ্ঠৰ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত বৰগীত।

শ্ৰোতা ইমান পৰে আৰনা অনুষ্ঠানত ৰুমি অঞ্জনা বৈশ্যৰ কণ্ঠৰ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত বৰগীত শুনিলে। আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ আজিৰ অনুষ্ঠান পৰিচিতি।

এই অনুষ্ঠান পৰিচিতিৰ ঘোষণাৰ পিছতেই নিবেদন কৰা হ'ব গীতালি। এই অনুষ্ঠানত আজি শুনিবলৈ পাব ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত। 6:45 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7:00 আৰু 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, তাৰপিছতেই 7:10 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। ৭:20 প্ৰচাৰ কৰা হ'ব উমলা ঘৰ অনুষ্ঠানটি। 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো আগবঢ়োৱা হ'ব। 8:00 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

8:02 ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ উপলক্ষে এটি বিশেষ অনুষ্ঠান আগবঢ়োৱা হ'ব। ৮:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 শুনিবলৈ পাব। ৯:15 গোলাম আলী কণ্ঠৰ গজল শুনিবলৈ পাব। ৯:30 ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। নিশা 10:00 আগবঢ়া হ'ব হিন্দী বোলছবি গীত। আমাৰ আজিৰ এই অধিৱেশনৰ অন্ত পৰিব নিশা 10:30। অনুষ্ঠান পৰিস্থিতিৰ ঘোষণা ইমানতে অন্ত পৰিল।

আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ গীতালি। এই অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত।

শিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যেই ইমেইল যোগে

প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

0: আকাশবাণী তেজপুৰ। এতিয়া ঘণ্টা পিছতে 6:45
1: RPLI की लाइफ इंश्योरेंस पॉलिसीज के साथ अपने नजदीकी डाकघर से आज ही संपर्क करें या indiapost.gov.in पर लॉग ऑन करें।
2: এই কাহিনী হল এগৰাকী নার্সৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা। এতিয়া নতুন কান ফুলি নহয়, প্ৰথমে সঞ্চয়, প্ৰথমে কান ফুলি। শুন, প্ৰতি মাহে অলপ বচাও, অলপ বিনিয়োগ কৰ আৰু অলপ ইমাৰজেন্সিৰ বাবেও হাস, যাতে হৈ ৰয় টেনশ্যন ফ্ৰী। কিন্তু কান ফুলি কি হব? যাবানে ভিডিঅ' ইনজেকশ্যন?
3: RBI কয়
2: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
4: এই কাহিনী হল এগৰাকী ফটোগ্ৰাফাৰৰ আৰু তেওঁৰ অন্তৰাত্মাৰ।
2: ও লাভলি, ৱেল ডান,
4: বিজনেছ লোন এপ্ৰুভড। এতিয়া ষ্টুডিঅ'ত ডাঙৰ হব, নতুন কেমেৰা, নতুন লাইটছ, একে সময়তে নতুন কাৰ এখন লৈ লোৱা, সেইটো লোনেৰে নহয়, লোন লৈ লোৱা কামটোতহে খটুৱা। সময়মতে EMI দি থাকক, ক্ৰেডিট স্ক'ৰ বঢ়াওক, ভৱিষ্যতে লোন সহজে লাভ কৰক। কাৰ্ণুলৈ যদি মোৰ ফটোকে লৈ লোৱা, তুমি গুণ।
3: RBI কয়
4: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি বিয়লি খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অনুপ বৰ্মনে উদ্বোধনী ভাষণ দিয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি সম্ভাষণ জনোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত উপৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত চি পি ৰাধাকৃষ্ণনৰ এয়া প্ৰথম অসম ভ্ৰমণ বুলি উল্লেখ কৰে। তেওঁ কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যত মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় আছিল আৰু সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীম থেৰাপী ব্যৱহাৰৰ বিষয়েও জানিবলৈ দিয়ে। তেওঁ লগতে স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচাযুক্ত অসম গঢ়াৰ বাবে সকলোকে শপতবাক্য পাঠ কৰোৱায়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী আৰু ডিপ্লমাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।
1: It is indeed a matter of great pleasure for me to be present here today in the sacred land of Ma Kamakhya. The land of Assam represents a rich cultural, spiritual and intellectual heritage. I am truly delighted to be here with you all at the Srimanta Sankaradeva University of Health Sciences in the 4th convocation. I was informed that the university has been named after the great saint, scholar, reformer and cultural icon of Assam, Mahapur Srimanta Sankaradeva. This university carries forward its enduring legacy of knowledge, service and social transformation. Education is the field of health sciences carries with a special responsibility.
0: ইয়াৰ আগেয়ে আজি দিনৰ ভাগত উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে সম্প্ৰতি মহিলাৰ অধিকাৰক প্ৰাধান্য দিয়াৰ ঐতিহাসিক ৰূপান্তৰ হৈছে। শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীক কেৰিয়াৰৰ বাবে সাজু কৰি তোলাৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ উপযোগীকৈ সাজু কৰি তুলিব লাগে বুলি শ্ৰীৰাধাকৃষ্ণনে মত প্ৰকাশ কৰে। গীতানগৰ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি, পৰিৱেশ সম্পৰ্কীয় পদক্ষেপ, সাক্ষৰতা, স্বাস্থ্য সজাগতাকে ধৰি বিভিন্ন দিশত সামূহিক অংশগ্ৰহণৰ জৰিয়তে কাম কৰাক লৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। তেওঁ অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ লগতে ভাষা, সাহিত্য, সংস্কৃতিলৈ অৱদান আৰু লাচিত বৰফুকনৰ বীৰত্বৰ কথাও সোঁৱৰণ কৰে। তদুপৰি অসমৰ চাহৰ বিষয়ে তেওঁ প্ৰশংসাসূচক মন্তব্য কৰে। বিগত কেইবছৰমানত অসমত দ্ৰুত বিকাশ হৈছে বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই অনুষ্ঠানত অংশ লৈ 50 বছৰ সম্পূৰ্ণ কৰাৰ বাবে গীতানগৰ মহাবিদ্যালয় কৰ্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে 1977 চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কালত মহিলা মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। সেই সময়ত নাৰী শিক্ষাৰ সুবিধা তেনে সীমিত আছিল বুলি তেওঁ কয়। ৰাজ্যপালগৰাকীয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা পদ্মশ্ৰী সন্মানেৰে সন্মানিত ইন্দিৰা মিৰিৰ প্ৰতিও শ্ৰদ্ধা জ্ঞাপন কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ উন্নয়নৰ বিভিন্ন দিশত আলোকপাত কৰে। তেওঁ গীতানগৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ষ্টাৰ্টআপ আৰু উদ্যমিতাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিবলৈ আহ্বান জনায়।
2: আমাৰ মহাবিদ্যালয়সমূহত আমি বিদ্যায়তনিক শিক্ষাৰ লগতে ষ্টাৰ্টআপ আৰু এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এই দুয়োটা সংস্কৃতি নিৰ্মাণৰ ওপৰত গুৰুত্ব দিব লাগিব। ৰাজ্য চৰকাৰে কিছুদিন আগতে আমি অসমত ষ্টাৰ্টআপ আৰু ইনোভেশ্যন বিভাগ নামে এটা বিভাগ সৃষ্টি কৰি ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত ষ্টাৰ্টআপ আৰু উদ্যমিতাৰ সংস্কৃতি বৃদ্ধি কৰিবলৈ আমি চেষ্টা কৰিছো। মই বিশ্বাস কৰোঁ যে গীতানগৰ মহাবিদ্যালয়ো তেওঁলোকৰ বিদ্যায়তনিক পৰিৱেশৰ মাজত যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ হবলৈ ষ্টাৰ্টআপ আৰু এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ প্ৰচেষ্টা কৰিব।
0: ইয়াৰ আগেয়ে উপৰাষ্ট্ৰপতিগৰাকী দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্ৰিয় গোবিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিমানবন্দৰত উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত অংশ লৈ উপৰাষ্ট্ৰপতিৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা, অনাগত তিনি বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীম থেৰাপি ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰকাশ, উপৰাষ্ট্ৰপতিৰ উপস্থিতিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মহাবিদ্যালয়খনৰ 50 বছৰীয়া সফলতাত আলোকপাত, বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযানত 9 জন অবৈধ বাংলাদেশীক আটক, আৰু 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল।

0: সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত আইএনএ সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিধিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দঁই পল মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
1: বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে 9 অবৈধ বাংলাদেশীক আটক কৰিছে। বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদে আজি সংবাদমেলযোগে এই কথা সদৰি কৰে। শেহতীয়াকৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত যোৱা নিশাৰ পৰা আজি দুপৰীয়া পৰ্যন্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কেইবাটাও স্থানত অভিযান চলাইছিল। অভিযানকালত আটক কৰা 9 লোকৰ ভিতৰত 7 মহিলা আৰু 2 পুৰুষ। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি এই লোকসকলে দীৰ্ঘদিন ধৰি বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত বসবাস কৰি আছিল। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজোৰা উদযাপন কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত কাৰ্যসূচীৰ পৰহিলৈ অৰ্থাৎ 8 ছেপ্টেম্বৰত সামৰণি পৰিব। এই উপলক্ষে কালি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত ডঃ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি কলকাতাৰ অসম ভৱনত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পৰহিলৈ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ সহযোগত বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত সুধাকণ্ঠক মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত সুধাকণ্ঠৰ স্মৃতিত বিশিষ্ট শিক্ষাবিদ তথা আবৃত্তিকাৰ ডঃ অমৰজ্যোতি চৌধুৰীয়ে ৰচনা কৰা মৃত্যু জিনাৰ গান এটা গান শেষ হল শীৰ্ষক কবিতাটো আবৃত্তি কৰা হয়। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত পৰহিলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰেই গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এয়া আমাৰ বিশেষ প্ৰতিবেদন।
2: অসমৰ লগতে বিশ্বৰ অগণন শ্ৰোতাজনতাক বাচকবনীয়া গীতৰ ভাষাৰে মন্ত্ৰমুগ্ধ কৰা জনতাৰ প্ৰাণৰ শিল্পী ডঃ ভূপেন হাজৰিকাৰ গীত আছিল মানৱতাবাদৰ প্ৰতিভূ। এগৰাকী সংগীত শিল্পী বা গীতিকাৰ হিচাপে নহয়, মানুহৰ মনৰ ভাষা, যন্ত্ৰণা আৰু আৱেগ গভীৰভাৱে উপলব্ধি কৰা শিল্পীগৰাকীৰ গীত প্ৰকৃতাৰ্থতে আছিল মানুহৰ বাবে।
3: মানুহে মানুহৰ বাবে যদিহে অকণনে ভাবে।
2: বুঢ়ালুইতৰ বিস্তীৰ্ণ জলৰাশিৰ দৰে তেওঁৰ চিন্তা আৰু দৰ্শনো আছিল সৰ্বব্যাপী আৰু সামগ্ৰিক। মাটিৰ গোন্ধ আৰু সহজীৱনৰ স্পন্দন অনুভূত হোৱা এই গীতত মানৱতাৰ প্ৰতি সুতীব্ৰ আহ্বানৰ সুৰ শুনা যায়। প্ৰতিটো শব্দত ধ্বনিত হয় মাটি আৰু মানুহৰ প্ৰতি অকৃত্ৰিম ভালপোৱা। শ্ৰমজীৱী জনসাধাৰণ, নিশ্চ আৰু আৰ্তজনৰ কথা সুধাকণ্ঠৰ গীতে সুৰীয়াভাৱে শ্ৰোতাৰ মাজলৈ লৈ যায়। মানৱতাবাদী চেতনাক অনন্য উচ্চতা প্ৰদান কৰা কিংবদন্তী শিল্পীগৰাকীৰ গীতত মানুহৰ প্ৰতি দায়বদ্ধতা, সহমৰ্মিতা আৰু ভালপোৱাৰ বাৰ্তা আজিও সমানেই প্ৰাসংগিক। অনাগত সময়তো মানৱতাৰ এই চেতনাৰে তেওঁ প্ৰতিটো প্ৰজন্মৰ মাজত প্ৰবাহিত হ'ব।
3: কঢ়িয়াও কঢ়িয়াও বৰ বৰ মানুহৰ

0: ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি বৰপেটাৰ গণকুছিৰ হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি অভাৱ অভিযোগৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ আধুনিকীকৰণৰ বাবে প্ৰয়োজনীয় পুঁজি আবণ্টনৰ আশ্বাস দিয়ে। তেওঁ প্ৰশিক্ষাৰ্থীসকলক স্বনিয়োজনত গুৰুত্ব আৰোপ কৰিবলৈ আহান জনায়। এই ক্ষেত্ৰত হস্ততাঁত বস্ত্ৰশিল্প বিভাগে বিভাগীয় আঁচনিসমূহৰ জৰিয়তে সহায় সহযোগিতা আগবঢ়াব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। ক্ৰীড়া বিভাগৰ দায়িত্ব থকা মন্ত্ৰী শ্ৰীদৈমাৰীয়ে বৰপেটাৰ ৰামৰাজ ষ্টেডিয়ামখনো পৰিদৰ্শন কৰে। অৰ্ধনিৰ্মিত ষ্টেডিয়ামখনক পূৰ্ণাংগ ৰূপ দিবলৈ মন্ত্ৰীগৰাকীক বৰপেটাৰ ক্ৰীড়া সংগঠনৰ প্ৰতিনিধিসকলে আহান জনায়। মন্ত্ৰীগৰাকীয়ে আজি হাউলিৰ ৰেচম পাম্প পৰিদৰ্শন কৰি অভাৱ অভিযোগৰ বুজ লয়। তেওঁ পাম্পখনক অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে। হাইলাকান্দি জিলাৰ প্ৰশিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে শ্ৰী কিষাণ সাৰদা মহাবিদ্যালয়ত আজি উড়ান নামৰ বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। হাইলাকান্দিৰ বিধায়ক ডঃ মিলন দাসৰ উদ্যোগত শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলক উন্নত শৈক্ষিক সহায়, কেৰিয়াৰ গাইডেন্স আৰু বিশেষজ্ঞৰ পৰামৰ্শ প্ৰদান কৰা হ'ব। জিলাখনৰ 900গৰাকী শিক্ষাৰ্থীক 22 দিন ধৰি এই প্ৰশিক্ষণ দিয়া হ'ব। বিভিন্ন ক্ষেত্ৰত অভিজ্ঞ আৰু বিশেষজ্ঞ এই প্ৰশিক্ষণ প্ৰদান কৰিব। আজিৰ উদ্বোধনী অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পণ্ট, জিলা আয়ুক্ত জয় বিকাশ, হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিনহা, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মানৱেন্দ্ৰ ৰয়কে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.aspc.nic.in-ৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ 59 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনখন এইবাৰ চিৰাং জিলাৰ সদৰ কাজলগাঁৱত অনুষ্ঠিত হ'ব। এই উপলক্ষে কাজলগাঁওস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ৰ প্ৰাংগণত আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। নিখিল বড়ো ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আয়োজিত সভাখনত এপছুৰ চিৰাং জিলা সমিতিৰ সভাপতি দিলীপ কুমাৰ বসুমতাৰীয়ে সভাপতিত্ব কৰে। সভাত অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত কুমাৰ বসুমতাৰী আৰু মুখ্য আহ্বায়ক হিচাপে ৰাজা দেৱজিৎ বসুমতাৰীক লৈ এখন সমিতি গঠন কৰা হয়। আজিৰ সাধাৰণ সভাত এপছুৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনখন অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত চলি থকা 44 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। অল ইণ্ডিয়া এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মাজত হ'বলগীয়া খেলখনৰ চলন্ত বিৱৰণী আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ কৰিব। প্ৰবাল কুমাৰ শৰ্মাৰ প্ৰযোজনাত খেলখনৰ ধাৰা বিৱৰণী আগবঢ়াব জিতেন্দ্ৰ শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত অংশ লৈ উপৰাষ্ট্ৰপতিৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা, অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বিম থেৰাপি ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰকাশ, উপৰাষ্ট্ৰপতিৰ উপস্থিতিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মহাবিদ্যালয়খনৰ 50 বছৰীয়া সফলতাত আলোকপাত, বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযানত 9 জন অবৈধ বাংলাদেশীক আটক, আৰু 44 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

কাৰ্যসূচী বাতিল কৰিছে। আৰু ভাৰতৰ সত্বিকচৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে ছাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি বিয়লি

ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে শপত বাক্য পাঠ কৰোৱায়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী আৰু ডিপ্লোমাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। ইয়াৰ আগেয়ে আজি দিনৰ ভাগত উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে সম্প্ৰতি মহিলাৰ অধিকাৰক প্ৰাধান্য দিয়াৰ ঐতিহাসিক ৰূপান্তৰ হৈছে। শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীক কেৰিয়াৰৰ বাবে সাজু কৰি তোলাৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ উপযোগীকৈ সাজু কৰি তুলিব লাগে। গীতানগৰ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি, পৰিৱেশ সম্পৰ্কীয় পদক্ষেপ, সাক্ষৰতা, স্বাস্থ্য সজাগতাকে ধৰি বিভিন্ন দিশত সামূহিক অংশগ্ৰহণৰ জৰিয়তে কাম কৰাক লৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত আজি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলা ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নিৰ্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে 2026 চনৰ পহিলা জুলাই পৰ্যন্ত মণিপুৰত মুঠ 19,60,620 গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে। ইয়াৰে 10,06,962 গৰাকী মহিলা, 9,53,350 গৰাকী পুৰুষ আৰু 308 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। তেওঁ কয় যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে 1056। ই ৰাষ্ট্ৰীয় গড় অনুপাততকৈ যথেষ্ট অধিক বুলি মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে খচৰা ভোটাৰ তালিকাত মুঠ 56,871 গৰাকী ভোটদাতাৰ নাম অন্তৰ্ভুক্ত আছিল আৰু মুঠ 30,650 গৰাকী ভোটদাতাৰ নাম তালিকাৰ পৰা বাদ দিয়া হয়। মুঠ 1,58,670 গৰাকী ভোটদাতাৰ গণনা প্ৰপত্ৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হয়। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে স্থানীয় জৈৱ বৈচিত্ৰ আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে। চণ্ডীগড়ত ৰাজ্যিক জৈৱ বৈচিত্ৰ বোৰ্ড আৰু কেন্দ্ৰীয়শাসিত অঞ্চল জৈৱ বৈচিত্ৰ পৰিষদৰ ষষ্ঠদশ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে জনসাধাৰণৰ জৈৱ বৈচিত্ৰ পঞ্জীয়নসমূহ স্থানীয় নিকায়সমূহৰ বাবে প্ৰগতিশীল পৰিকল্পনা আহিলাত পৰিণত হ'ব লাগে। ইয়াৰ জৰিয়তে স্থানীয় জৈৱ বৈচিত্ৰৰ বিষয়ে সকলো তথ্য লাভ কৰিব পৰা যায়। স্থানীয় পৰিকল্পনা গ্ৰহণ আৰু স্থায়ী বিকাশৰ বাবে পৰম্পৰাগত জ্ঞানৰ জৰিয়তে অৰিহণা যোগাব লাগে বুলিও তেওঁ কয়। শ্ৰীযাদৱে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক জৈৱ বৈচিত্ৰ সংশোধনী আইন 2023 আৰু জৈৱ বৈচিত্ৰ নিয়ম 2024ৰ সংশোধিত কাঠামোৰ সৈতে নিজ নিজ নিয়ম কানুন, প্ৰতিষ্ঠানিক ব্যৱস্থা, কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াসমূহৰ সমন্বয় ঘটাবলৈও আহ্বান জনায়। ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে আজি আৰু কাইলৈ দুদিনীয়াকৈ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীৰ সত্য নিকেতন অঞ্চলত আজি এটা পাঁচমহলীয়া অট্টালিকা খহি পৰে। দিল্লী অগ্নি নিৰ্বাপক সেৱাই জনোৱা মতে 3 লোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে 18 অগ্নি নিৰ্বাপক বাহনৰ গাড়ী ঘটনাস্থলীত নিয়োজিত কৰা হৈছে। দিল্লীৰ উপৰাজ্যপাল তৰণজিৎ সিং সন্ধুৱে সংশ্লিষ্ট সকলো সংস্থাক সহযোগিতাৰে কাম কৰি ঘটনাস্থলীত দ্ৰুত উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসন্ধুৱে কয় যে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখা হৈছে আৰু প্ৰতিজন ব্যক্তিয়ে সহায় সহযোগিতা পোৱাটো নিশ্চিত কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ ঘটনাটোত ক্ষতিগ্ৰস্ত সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে সাৱধানতামূলক ব্যৱস্থা হিচাপে কাষৰীয়া এটা অট্টালিকাও খালী কৰা হৈছে। আবদ্ধ হৈ থকা লোকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তাৎক্ষণিক সহায় আগবঢ়োৱাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দক্ষিণ পশ্চিম দিল্লীৰ সত্য নিকেতনস্থিত বহুমহলীয়া অট্টালিকাটো খহি পৰা ঘটনাৰ পিছত গোৱা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া তেওঁৰ নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিছে। ইতিমধ্যে গোৱাত উপস্থিত থকা শ্ৰীশ্বাহৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কাদাম্বা প্লেটত নৱনিৰ্মিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় ভৱনটো উদ্বোধন কৰাৰ লগতে দলীয় কৰ্মীসকলক সম্বোধন কৰাৰ কথা আছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অহা 8 পৰা 10 চৰকাৰী কাৰ্যসূচীৰে শ্ৰীলংকালৈ যাব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি এই ভ্ৰমণকালত তেওঁ শ্ৰীলংকাৰ নেতৃত্বৰ সৈতে আলোচনা কৰাৰ লগতে কলম্বোত থকা ভাৰতীয় প্ৰৱাসীসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক লৈ গঠিত এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিব।
মন্ত্ৰালয়ে কয় যে ৰাজনাথ সিঙৰ শ্ৰীলংকা

0: ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা পৰম্পৰাগতভাৱে শক্তিশালী আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰিব। বিশেষকৈ সামুদ্ৰিক আৰু প্ৰতিৰক্ষা সহযোগিতাকে ধৰি পাৰস্পৰিকভাৱে লাভজনক ক্ষেত্ৰসমূহত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰিব। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ গভীৰ সম্পৰ্ক আৰু বহুমুখী অংশীদাৰিত্বৰ মূল ভিত্তি হৈছে আঞ্চলিক নিৰাপত্তা, প্ৰতিৰক্ষা, অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সুসম্পৰ্ক। ৰাজ্যসভাৰ বিজেপি সাংসদ ডঃ দীনেশ শৰ্মাক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। 2017 চনৰ 8 অক্টোবৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা এডমিৰেল অৱসৰপ্ৰাপ্ত ডি কে যোশীৰ পাছত ডঃ শৰ্মাই এই পদত নিযুক্তি লাভ কৰে। 62 বছৰীয়া ডঃ শৰ্মাই ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ ৰাজ্যসভাৰ কাৰ্যকাল অহা 25 নৱেম্বৰত সমাপ্ত হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা কালি জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ দিনাৰে পৰাই ডঃ শৰ্মাৰ নিযুক্তি কাৰ্যকৰী হ'ব। ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে আজি ছেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে। সাত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে আজি ফাইনেলত চীনৰ হে জি টিং আৰু ৰেন জিয়াংয়ুক 11-21, 21-13, 21-17 গেমত পৰাস্ত কৰি দেশৰ হৈ চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰথম খিতাপ দখলকাৰী হিচাপে পৰিগণিত হয়। এই জয়েৰে ভাৰতীয় যুটীটোৱে চলিত বৰ্ষৰ দ্বিতীয়টো খিতাপ অৰ্জন কৰে। তেওঁলোকে ইয়াৰ পূৰ্বে ছিংগাপুৰ অপেন ছুপাৰ 750ৰ খিতাপ দখল কৰাৰ বিপৰীতে থাইলেণ্ড অপেন ছুপাৰ 500 প্ৰতিযোগিতাত ৰাণাৰ্ছ আপ হয়। বিশ্বৰ 5 নম্বৰ স্থানৰ সত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে ছেমি ফাইনেলত মালয়েছিয়াৰ নূৰ মহম্মদ আজৰিয়ানায়ু আৰু টেন ভি কিয়ঙক 21-15, 18-21, 21-11 গেমত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি সৈতে পুনৰ এবাৰ। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি বিয়লি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। মণিপুৰত আজি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলা ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে স্থানীয় জৈৱ বৈচিত্ৰ আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীৰ সত্য নিকেতন অঞ্চলত আজি এটা বহুমহলীয়া অট্টালিকা খহি পৰাৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্ৰী অমিত শ্বাহে গোৱাত অনুষ্ঠিত হ'বলগীয়া নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিছে। আৰু ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্ছ 1125 আৰু এফ এম পেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনি আছে। এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ অমলা ঘৰ অনুষ্ঠানটি।
2: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। নমস্কাৰ মৰমৰ অকণিহঁত, মৰম লবা, আশা কৰিছো সকলো কুশলে আছা। আজিৰ তোমালোকৰ উমলা ঘৰ অনুষ্ঠানটিত এটি বিচিত্ৰ অনুষ্ঠান পৰিৱেশন কৰিব দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে। আহাচোন আজিৰ অনুষ্ঠানটি আমি সকলোৱে শুনো।

0: নমস্কাৰ, মোৰ নাম হাৰ্দিক শিৱম। মই এটি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। পোহৰ দিয়া, পোহৰ দিয়া, আৰু পোহৰ দিয়া, মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া, সদায় সঁচাত থাকিবলৈ মনত দিয়া বল, আমাৰ হিয়াত জ্বলোক তোমাৰ জ্যোতি জলমল। সুন্দৰ তুমি য'তেই আছা আমাক মৰম দিবা, সোণপুৱতি বেলিৰ আঁৰত থাকি হাঁহিবা, তৰাজোনৰ সিপাৰতো দূৰতকৈও দূৰণিতো আমাক হ'লে নাপাহৰিবা, যাম কোনফালে পৃথিৱীখনত কৈ যাবা আহি ৰাতি সপোনত, নজনা নুবুজা সকলো কথা শিকাই বুজাই যাবা, সুন্দৰ তুমি নেদেখাৰে পৰা আমাৰ সেৱা ল'বা, আমাৰ সেৱা ল'বা, আমাৰ সেৱা ল'বা। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম অন্তৰিক্ষা বৰা। আজি মই জয়ন্ত হাজৰিকাদেৱৰ এটি গীত গাবলৈ ওলাইছোঁ।

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম প্ৰজ্ঞানন্দিনী হাজৰিকা। টি প্ৰসাদ আগৰৱালাৰ টি গীত গাব ওলাইছোঁ।

নমস্কাৰ, মোৰ নাম কাৰ্তি চাকাশ্ৰী। মই এটি জ্যোতি প্ৰসাদ আগৰৱালাৰ গীত গাব ওলাইছোঁ।

0: মৰমৰ কণীহঁত, তোমালোকক পুনৰ মৰম আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি আন এটি উমলা ঘৰত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ললোঁ। শ্ৰোতা, ইমান পৰে আজিৰ উমলা ঘৰ অনুষ্ঠানটিত তেজপুৰৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ পৰিচালনা আছিল হিৰণ্য শইকীয়াৰ, বাদ্যযন্ত্ৰত সংগত কৰিলে তবলা হিৰণ্য শইকীয়া, গীতাৰ ৰঞ্জু বৰা, হাৰমনিয়ামত পংকজ নাথ আৰু জয়িতা সেনে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰোতা, ইমান পৰে উমলা ঘৰ অনুষ্ঠানটি শুনিলে।
2: শ্রোতাবৃন্দ, সতর্ক হোক, যদিহে ব্রেকিং নিউজ হয়ে পড়ব নিবিচারে, তেন্তে পয়সা পঠিয়ার সময়ত নাম আর ধনের পরিমাণ সদায় দুবার পরীক্ষা করব।
3: আর বি আই এ কয় কারুবাক পেমেন্ট করার সময়ত অলপ সাবধান হব।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

শ্রোতালে সম্ভাষণ জানাই মই শান্তনু শইকে আপোনালোকক আজিৰ দিনটো অনুষ্ঠানলৈ স্বাগতম জানাইছোঁ। আজি 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ। এতিয়া আগবঢ়াইছোঁ ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব।

ইংৰাজ ৰসায়নবিদ জন ডেল্টনৰ জন্ম হৈছিল 1766 চনৰ আজিৰ দিনটোতে, অৰ্থাৎ 6 ছেপ্টেম্বৰত ইংলেণ্ডত। আৰ্থিক দুৰৱস্থাৰ বাবে আনুষ্ঠানিক শিক্ষা তেখেতে বিশেষ গ্ৰহণ কৰিব নোৱাৰি স্কুলত শিক্ষকতা কৰিবলৈ লৈছিল। পাছলৈ জন গফ নামৰ বিদ্বান এজনৰ সহায়ত মানচেষ্টাৰ কলেজত গণিত আৰু পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ৰূপে কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্ণান্ধতা সম্পৰ্কে সৰ্বপ্ৰধান বৈজ্ঞানিক তথ্য তেখেতেই প্ৰকাশ কৰিছিল। তেওঁ নিজে এজন আছিল বৰ্ণান্ধ, সেয়েহে ডেল্টন নামৰ অনুসৰি বৰ্ণান্ধতাক আজিও বহু সময়ত ডেল্টন বাদ বুলি কোৱা হয়। পদাৰ্থৰ পাৰমাণৱিক গঠন সম্বন্ধীয় মতামতৰ বাবে বিশেষ প্ৰসিদ্ধি তেখেতে লাভ কৰিছিল। বিজ্ঞানত এই মতবাদ ডেল্টন পাৰমাণৱিক তত্ত্ব বুলি অভিহিত। 1808 চনত ডেল্টনে আগবঢ়োৱা এই তত্ত্বমতে সকলো পদাৰ্থ কিছুমান অতি ক্ষুদ্ৰ কণিকাৰে গঠিত বুলি কোৱা হৈছিল। কণিকাবোৰক পৰমাণু বোলা হয়। এই কণিকাসমূহক আৰু ভাগ কৰিব নোৱাৰি। এটা পদাৰ্থৰ সকলো পৰমাণু একে, আৰু ৰাসায়নিক ক্ৰিয়াত ইটোৱে সিটোৰ প্ৰতি আকৰ্ষিত হৈ সৰল বা সাধাৰণ অনুপাতত মিলিত হয় আৰু যৌগিক পদাৰ্থৰ সৃষ্টি কৰে। ডেল্টনৰ এই তত্ত্ব আজিকালি ভালেখিনি সলনি হৈছে যদিও এই তত্ত্বৰ পৰাই আধুনিক পৰমাণু বিজ্ঞানৰ সূচনা হৈছে। বিভিন্ন মৌলিক পদাৰ্থৰ পাৰমাণৱিক ওজন নিৰ্ধাৰণত তেখেতে স্মৰণীয় কৃতিত্ব আগবঢ়াই থৈ গৈছে। 1844 চনৰ 27 জুলাইত এইগৰাকী প্ৰখ্যাত ৰসায়নবিদ জন ডেল্টনৰ মৃত্যু হৈছিল।

জাপানি চলচ্চিত্ৰ পৰিচালক আকিৰা কুৰোচুৱা চলচ্চিত্ৰ জগতৰ সম্ৰাট ৰূপে অভিহিত হয়। 1910 চনৰ 23 মাৰ্চত তেখেতৰ জাপানৰ টকিঅ'ত জন্ম হৈছিল। চিত্ৰকৰ হিচাপে আকিৰা কুৰোচুৱাই কৰ্মজীৱন আৰম্ভ কৰি 1936 চনত তেওঁ চলচ্চিত্ৰ ষ্টুডিঅ'ত চিত্ৰকৰ ৰূপে সোমাইছিল। ক্ৰমে তেওঁ চলচ্চিত্ৰ পৰিচালনাৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল। প্ৰথম অৱস্থাত জাপানৰ প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক য়ামামোটা কাজিৰোৰ সহকাৰী ৰূপে আকিৰাই কাম কৰিছিল। 1943 চনৰ কুৰোচুৱাই নিজা পৰিচালনাৰে চেনচিৰো চুগাটা নামৰ পূৰ্ণদৈৰ্ঘ্যৰ এখন কাহিনী চিত্ৰ নিৰ্মাণ কৰিছিল। চিত্ৰখনে বিপুল ব্যৱসায়িক সফলতা লাভ কৰিছিল। দ্বিতীয় মহাসমৰৰ পাছত নিৰ্মিত তেওঁৰ ডে হু ষ্টেপ অন দ্য টাইগাৰ ষ্টেইল নামৰ ছবিখন তৎকালীনভাৱে জাপান শাসন কৰা মাৰ্কিন প্ৰশাসনে গণতন্ত্ৰ বিৰোধী আখ্যা দি নিষিদ্ধ ঘোষণা কৰিছিল। 1952 চনত ছবিখনে মুক্তি লাভ কৰিছিল। কুৰোচুৱাৰ বহুকেইখন ছবিত জাপানৰ ইতিহাসৰ দুৰ্যোগপূৰ্ণ কালচোৱাৰ নাটকীয় প্ৰতিফলন ঘটিছিল। তেওঁৰ ছবিসমূহৰ ভিতৰত ৰচুমন, ছেভেন চামুৰাই, দ্য থৰ্ণ অৱ দ্য ব্লাড আদি উল্লেখযোগ্য।

বহুকেইটা নাটকীয় কাহিনী চলচ্চিত্ৰলৈ অভিযোজনা কৰি কুৰুচুৱাই বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰিছিল। চলচ্চিত্ৰ জগতলৈ আগবঢ়া অনবদ্য অৰিহণাৰ বাবে তেওঁক 1990 চনত বিশেষ অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল। 1998 চনৰ আজিৰ দিনটোতেই আকিৰাৰ মৃত্যু হৈছিল।

এইখিনিতে আগবঢ়াইছোঁ ইতিহাসত ঘটা কিছুমান টুকুৰা খবৰ। 1657 চনত আজি দিনটোতেই মোগল সম্ৰাট শ্বাহজাহানৰ আকস্মিকভাৱে অসুস্থ হৈ পৰিছিল আৰু সিংহাসন দখলৰ বাবে পাৰিবাৰিক সংঘৰ্ষ আৰম্ভ হৈছিল। ১৮৬০ চনৰ আজিৰ দিনটোতেই মার্কিন যুক্তরাষ্ট্রের প্রখ্যাত সমাজসেবিকা জেনি আডামসর জন্ম হয়েছিল। 1931 চনত তেওঁ শান্তির নোবেল বঁটা লাভ করেছিল। ১৮৬৭ চনৰ আজিৰ দিনটোতে ইনসুলিনৰ আবিষ্কারক জন জেমছৰ জন্ম হয়েছিল। কানাডাৰ এইগৰাকী জীৱবিজ্ঞানীয়ে 1923 চনত যুটীয়াভাৱে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। 1939 চনৰ আজিৰ দিনটোতেই দ্বিতীয় মহাসমৰত আমেৰিকাই নিজকে নিরপেক্ষ বুলি ঘোষণা করেছিল। 1972 চনৰ আজির দিনটোতে হিন্দুস্তানী যন্ত্র সংগীতর কিংবদন্তী শিল্পী আলাউদ্দিন খাঁর মৃত্যু হয়েছিল।

1990 চনৰ আজিৰ দিনটোতেই প্ৰচাৰ ভাৰতী আইন 1990ক সংসদত সন্মতি দিয়া হৈছিল। আজিৰ দিনটো অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

0: আৰু ঋতুৰাজ মোহনে আৰু অইল দলৰ আক্ৰমণ বিভাগৰ খেলুৱৈসকল হ'ল সুদীপ্ত কোঁৱৰ, আকৰাম নাৰ্জাৰী, অমন ছেত্ৰী। অৱশ্যে আধুনিক ফুটবলত এটা কথা নিশ্চিত যে ৰক্ষণ বিভাগৰ খেলুৱৈও সময়ত উঠি খেলে, কাৰণ এইটোকে টোটেল ফুটবল বুলি কোৱা হয়। আধুনিক ফুটবলত যদিও এটা নিৰ্দিষ্ট স্থানতে এজন খেলুৱৈ সকলো সময়তে খেলি নাথাকে।
1: যান্ত্ৰিক বিজুতিৰ বাবে আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান আমি পৰিৱেশন কৰিব পৰা নাই। এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

0: কেম্প এটা কৰোঁ, ভিলেজ হেল্থ নিউট্ৰিশ্যন এণ্ড চেনিটেশ্যন ডে, য'ত সেই মহিলাগৰাকীক আমি ইমিউনাইজেশ্যন কৰোঁ, ৱেইট আৰু হাইট জোখোঁ, আৰু লগতে তেওঁৰ কিবা মেডিকেল চেকআপৰ যদি জৰুৰী কৰিবলগীয়া আছে সেইখিনি কৰা হয়।
1: এগৰাকী মাতৃক গৰ্ভাৱস্থাৰ পৰাই সেইখিনি যত্ন লোৱা হয় নহয় জানো? শিশুৰ অপুষ্টিজনিত দুটি ৰোগ, মাৰাছমাছ আৰু কোৱাচিয়ৰকৰ, সাধাৰণতে কিহৰ অভাৱত এই দুইবিধ ৰোগ হয় আৰু এই ৰোগৰ লক্ষণসমূহ কেনেধৰণৰ হ'ব পাৰে?
0: কোৱাচিয়ৰকৰ আৰু মাৰাছমাছ এই দুয়োবিধ মাল নিউট্ৰিশ্যনৰ এটা এটা ৰূপ। দুয়োটাই আমি এইটো ক'ব পাৰোঁ যে প্ৰটিন আৰু এনাৰ্জিযুক্ত খাদ্য বা কেলৰিযুক্ত খাদ্য নোখোৱাৰ প্ৰভাৱত হ'ব পাৰে, কিন্তু এটা মেজৰ ডিফাৰেঞ্চ আছে দুয়োটাতে। কোৱাচিয়কৰ হ'ল যেতিয়া আমাৰ খাদ্যত প্ৰটিনৰ অভাৱ হয় আৰু মাৰাছমাছ হ'ল যেতিয়া আমাৰ খাদ্যত প্ৰটিনৰ লগতে কেলৰি আৰু এনাৰ্জিৰ অভাৱ হয়। আৰু আমি দেখিব পাৰোঁ যেতিয়া এজন শিশুৱে মাল নিউট্ৰিশ্যনৰ প্ৰভাৱত পৰে তেওঁ ক্ষীণাই শুকাই যায় বুলি কয় মানুহে, কিন্তু এই কোৱাচিয়কৰ সময়ত কি হয়, ল'ৰাজনৰ ক্ষীণাই গ'লেও তেওঁৰ পেটটো ফুলি যায়, মুখখন ফুলি যায়, ইনফেকশ্যন হয় আৰু মাছল ৱেষ্টিং আৰু গ্ৰ'থ ৰিটাৰ্ডেশ্যনৰ লগতে চুলি পাতল হয়, ছালবোৰ শুকান হয় আৰু সকলো কামতে তাৰ ৰুচি কমি যায়। আৰু লগতে মই ক'ব বিচাৰিছোঁ কোৱাচিয়কত আৰু এটা স্পেচিফিক কেৰেক্টাৰিষ্টিক আছে, বাইলেটাৰেল পিটিং এডিমা বুলি কয়, বাচ্চাটোৰ ভৰিটো ফুলি যায় য'ত আমি যদি আঙুলিৰে অকণমান দবাওঁ তাতে এটা গাঁতৰ নিচিনা হৈ যায়, কিন্তু মাৰাছমাছত সেইটো দেখা পোৱা নাযায়। আৰু এনেই কিন্তু দুয়োটাৰে সাধাৰণ কাৰণসমূহ খুব একেই, ব্ৰেষ্ট ফিডিং যদি আমি সময়ত নকৰোঁ বা কমপ্লিমেণ্টেৰী ফিডিং যোনখিনি উপৰুৱা আহাৰ আমি সময়ৰ আগতে কৰি দিওঁ বা পিছত কৰিছোঁ কিন্তু সঠিকভাৱে কৰা নাই, তেনেকুৱা ধৰণৰ কাৰণসমূহতো এই ধৰণৰ মাল নিউট্ৰিশ্যন দেখা পোৱা যায়।
1: হয়, সেইখিনি নোহোৱা কৰিবৰ বাবে আপোনালোকৰ ফালৰ পৰা কিবা ব্যৱস্থা লোৱা হয় নেকি, কেনেকুৱা ধৰণে সহায় কৰা হয় তেনে শিশুসকলক?
0: হয়, আমি এতিয়া প্ৰতিমাহে এজন শিশু যোন আমাৰ পাৰ্চন ট্ৰেকাৰত ৰেজিষ্টাৰ হৈ আছে তেওঁক আমি প্ৰতিমাহে হাইট আৰু ৱেইট লোৱা হয়। যেতিয়া এটা শিশুৰ হাইট আৰু ৱেইট লওঁ তেওঁ তিনিটা ভাগত বিভক্ত হৈ যায়, নৰ্মেল, আণ্ডাৰ বা অ'ভাৰ নিউট্ৰিশ্যন। আমাৰ অংগনবাদী ৱৰ্কাৰসকলৰ লগত চাৰ্ট আছে য'ৰ পৰা তেওঁলোকে এইটো চাব পাৰে। যদি দেখোঁ যে শিশু চেমত পৰিছে, তেওঁ আণ্ডাৰ নিউট্ৰিশ্যন হয়, তেতিয়া আমি তেওঁৰ লগতে আমাৰ যোনখিনি হেল্থৰ টীম আছে হেল্থৰ টীমৰ সহায়ত আমি চাওঁ যে তেওঁৰ কিবা মেডিকেল কমপ্লিকেশ্যনছ আছে নেকি। যদি মেডিকেল কমপ্লিকেশ্যনছ আছে আমি তেওঁক NRC ৰেফাৰ কৰোঁ চ' ডেট তেওঁলোকক ডক্টৰে চাই আৰু বাকীখিনি সুবিধা দিব পাৰে। সেইটো এটা লং প্ৰচেছ। আৰু যদি দেখোঁ যে তেওঁলোকৰ মেডিকেল কোনো মানে কমপ্লিকেশ্যনছ নাই, তেওঁ জাষ্ট মাল নিউট্ৰিশ্যন হৈছে, তেতিয়া আমি তেওঁলোকক প্ৰথমতে আমি নিউট্ৰিশ্যনত ধ্যান দিওঁ। আমাৰ যোনখিনি THR আছে বা ACM আছে সেইখিনি ডাবল কৰি দিয়া যায়। আৰু লগতে অংগনবাদীয়ে তেওঁলোকৰ হোম ভিজিট কৰি প্ৰতি 7 দিনে, 10 দিনে, 14 দিনে তেওঁলোকৰ গ্ৰ'থ হৈছে নে নাই সেইটো মনিটৰ কৰি থাকে।
1: হয়, মহিলা আৰু শিশু কল্যাণ বিভাগে ICDS অৰ্থাৎ সমন্বিত শিশু বিকাশ সেৱা আঁচনি ৰূপায়ণ কৰি আছে বিভিন্ন অংগনবাদী কেন্দ্ৰৰ জৰিয়তে, এই বিষয়েও সবিশেষ আমি জানিবলৈ বিচাৰিম।
0: এতিয়া অংগনবাদী কেন্দ্ৰ এটা হৈছে এখন গাঁৱৰ মূল জাগা এটা য'ত শিশুৰ পৰা আৰম্ভ কৰি প্ৰেগনেণ্ট বা লেক্টেটিং যোনখিনি বেনিফিচিয়াৰ আছে তেওঁলোকক আমি যিমান পাৰোঁ ছাৰ্ভিচেছ ডেলিভাৰ কৰিব ট্ৰাই কৰোঁ। তাৰে ভিতৰত আমাৰ মূল 6টা ছাৰ্ভিচ আছে। প্ৰথমতে হ'ল ছাপ্লিমেণ্টেৰী নিউট্ৰিশ্যন। ছাপ্লিমেণ্টেৰী নিউট্ৰিশ্যনটো হৈছে মানুহগৰাকীয়ে ঘৰত যি খাদ্য খাইছে আৰু মানুহগৰাকীক এদিনত যিমান পুষ্টিৰ দৰকাৰ তাৰে মাজত যোনটো গেপ, আমি সেই গেপটো ফুলফিল কৰিবলৈ তেওঁলোকক হট কুক মিল, গৰমে ৰন্ধা খাদ্য যোনটো কেন্দ্ৰত দিয়া হয়, নহ'লে টেক হোম ৰেচন, কিছুমান শুকান বস্তু যোনে তেওঁলোকে ঘৰত গৈ বনাই খাব পাৰে সেনেকুৱা প্ৰভাইড কৰা হয়। তাৰপিছত আছে প্ৰি স্কুল নন ফৰ্মেল এডুকেশ্যন। সেইটো হ'ল আমি শিশু এজনক যেতিয়া স্কুললৈ যোৱাৰ আগত নন ফৰ্মেল এডুকেশ্যন দিওঁ, ABCD লিখাৰ আগত যে কেনেকৈ সেই শিশুগৰাকীয়ে কালাৰ পেঞ্চিল এটা ধৰিব লাগে আৰু কালাৰ কৰিব লাগে, সেইখিনি হ'ল নন ফৰ্মেল এডুকেশ্যন। 3-6 বছৰ শিশুৰ কাৰণে আমি এই খেল ধেমালিৰ যোগেৰে কিছুমান শিকন কাৰ্যকলাপৰ মাজত তেওঁলোকক জড়িত কৰি। 3rd নম্বৰটো হ'ল নিউট্ৰিশ্যন আৰু হেল্থ এডুকেশ্যন। আমি যেতিয়া এৱাৰনেছ কেম্প পাতোঁ বা সজাগতা সভাত যেতিয়া আমাৰ মাতৃসকল আহে, আজিকালি অকল মাতৃয়ে নহয়, আমি এইটোত ধ্যান দিছোঁ যাতে ঘৰৰ দেউতাক হওক, ককাক হওক, খুৰাক জেঠাক
1: হওক,
0: মেল মেম্বাৰ্ছো যাতে আহিব পাৰে, কাৰণ এগৰাকী মাতৃয়ে কথাটো জানিলেতো নহ'ব, তেওঁ অকলে ঘৰত কেতিয়াবা কৰিব নোৱাৰিবও পাৰে।

0: সেইকাৰণে আমি মেল মেম্বাৰ্ছকো মাতি যোনখিনি এডুকেশ্যন দিব লাগে আমি তেওঁলোককো দিবলৈ চেষ্টা কৰি আছোঁ। তাৰপিছত আছে ইমিউনাইজেশ্যন আৰু হেলথ চেকআপ। এই দুটা সেৱা অকল অংগনবাদীয়ে কৰিব নোৱাৰে, তেওঁৰ লগত আশা আৰু ANM, যোনটো আমাৰ ট্ৰিপল এ বুলি কয়, অংগনবাদী, আশা আৰু ANM, তেওঁলোকে দুটা ডিপাৰ্টমেণ্টে মিলি এই যোনখিনি যিমান টীকাকৰণ কৰিব লগা আছে বা হেলথ চেকআপ কৰিব লগা আছে, প্ৰেগনেণ্ট মহিলাৰ এণ্টিনেটেল চেকআপ কৰিব লগা আছে, দুয়োটা ডিপাৰ্টমেণ্টে মিলি এইখিনি কৰা হয়। আৰু লাষ্টত আহিলে ৰেফাৰেল ছাৰ্ভিচেছ, যোনটো মই আপোনাক ক'লোঁ যে মাল নিউট্ৰিশ্যন যেতিয়া হয়, যদি আমি শিশুটোক মেডিকেল কমপ্লিকেশ্যনৰ লগত মাল নিউট্ৰিছড পাইছোঁ, আমি তেওঁক NRCলৈ ৰেফাৰ কৰি দিব লগা হয়।
1: হয়, আৰু ৰেফাৰ কৰাৰ পাছৰখিনি কেনেকুৱা ধৰণৰ?
0: ৰেফাৰ কৰাৰ পাছৰখিনি মেডিকেল ডিপাৰ্টমেণ্টেই প্ৰায়ভাগ চায়, আৰু আমি মনিটৰ কৰি থাকিব লাগে যে তেওঁৰ ৱেইটটো নৰ্মেললৈ আহিছে নে নাই। হয়,
1: শিশুৰ শাৰীৰিক বিকাশৰ বাবে কেনেধৰণৰ সুষম আহাৰ খুৱাব লাগে যাতে অপুষ্টিত নুভোগে, এইখিনিৰ বিষয়েও বহলাই কওকচোন।
0: হয়, শিশুৰ এজনৰ বয়স অনুসৰি তেওঁলোকৰ খাদ্য দিয়া অভ্যাসটো বেলেগ হ'ব লাগে। এতিয়া প্ৰথমতে শিশু যেতিয়া জন্ম লয়, জন্মৰ পিছতে আমি কওঁ যে জন্মৰ এক ঘণ্টাৰ ভিতৰতে মাকৰ প্ৰথম গাখীৰ খুৱাব লাগে। সেই গাখীৰত থাকে কলষ্ট্ৰাম, আৰু সেই কলষ্ট্ৰামত থাকে ভৰপূৰ পৰিমাণে এণ্টিবডি আৰু নিউট্ৰিয়েণ্ট, যোনখিনি সেই শিশুটিৰ কাৰণে অতি প্ৰয়োজনীয়। আৰু প্ৰথম ছমাহ কেৱল মাকৰ গাখীৰহে দিব লাগে। ইয়াৰ লগতে আমি যদি কেতিয়াবা ভাবোঁ যে পানী, মৌ, গৰু গাখীৰ এইখিনি দিব পৰা যায়, সেইটো কিন্তু মিছা, দিব নালাগে। কাৰণ সেই শিশুটোক সেইটো সময়ত কেৱল মাকৰ গাখীৰে যিমানখিনি পৰিপুষ্টি লাগে সেইটো যোগান ধৰিব পৰাকেই ভগৱানে বনাইছে তেনেকৈ। এতিয়া যেতিয়া শিশুটো ছমাহ হৈ যায়, আমি সেই সময়ত অকল মাকৰ গাখীৰ দিলে নহ'ব, ছমাহৰ পিছত ব্ৰেষ্ট ফিডিঙৰ লগতে আমি উপৰুৱা আহাৰো কিছুমান যোগ দিবলগীয়া হয়। সেই উপৰুৱা আহাৰ কেনেকুৱা হ'ব লাগে বুলি ক'ব গ'লে, প্ৰথমতে আমি ছমাহত আৰম্ভ কৰিব লাগিব। তাৰপিছত সেই উপৰুৱা আহাৰটো পৰ্যাপ্ত পৰিমাণে পুষ্টি থকা হ'ব লাগিব আৰু শিশুৰ বাবে উপযুক্ত ঘন হ'ব লাগে। এনেকৈ চামুচ এখনেৰে যেতিয়া আমি লওঁ, পানীৰ দৰে পৰি যোৱাও হ'ব নালাগিব, বা যেতিয়া আমি চামুচখনে ডাঠো হ'ব নালাগিব যাতে চামুচখনৰ পৰা নপৰে, তাৰ মাজত হ'ব লাগে। লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি বনাব লাগে আৰু শিশুটিক দিব লাগে দিনে তিনিবাৰ, লগতে দুবাৰ আমি স্নেক্স দিব পাৰোঁ। সেইটোৰ উপৰিও যদি শিশুটিৰ ভোক আৰু পেট নভৰাৰ সংকেত পায়, তেতিয়াও আমি শিশুটিক খাদ্য দিব পাৰোঁ।
1: হয়, আৰু মাতৃদুগ্ধ
0: কণ্টিনিউ কৰি থাকিব লাগিব। ধৰি লওক 6-8 মাহ যদি হৈছে শিশুটো, তেতিয়া মাতৃদুগ্ধ চলাই থকাৰ উপৰিও আমি ঘৰতে বনোৱা কিছুমান খাদ্য নৰম কৰি দিব পাৰোঁ, ভাত দালি হওক, শাক পাচলি হওক, আৰু চুজি হালোৱা, এনেদৰে কিছুমান যোনবোৰ খাদ্য পাতল কৰি বনাই আমি শিশুটিক দিব পাৰোঁ। 9-12 মাহ শিশুটিক আমি তেতিয়াও মাতৃদুগ্ধ কৰি থকাৰ সময়তে ঘৰত যোনবিলাক বেলেগ মানুহে যেনেকৈ খাদ্য খায়, ভাত দালি, শাক পাচলি, মাছ মাংস, কণী, ফল মূল হওক, দৈ, সেই বস্তুবোৰ একে বস্তু দিব লাগে, কিন্তু তেওঁলোকৰ কাৰণে অকণমান ছফ্ট কৰি বনাই দিব লাগে। 12 মাহৰ পিছততো তেওঁ ঘৰত যি খাই খাবই পাৰে,
1: বাকী সদস্যৰ বাবে যিখিনি আহাৰ প্ৰস্তুত কৰা হয় শিশুটিকো সেয়া আহাৰ দিব পৰা
0: দিব পাৰে। আৰু লগতে এটা কথা মন কৰিব লাগিব, আমি ঘপককৈ তেওঁক ডাঠ খাদ্য এটা দিব নোৱাৰোঁ। প্ৰথমতে আমি জুলীয়া দিলোঁ, তাৰপিছত তাতকৈ অলপ দাঁত দিলোঁ, সেনেকৈ কৰি ঘন কৰা পৰিমাণটো লাহে লাহে বঢ়াই গৈ থাকিব লাগে। আৰু লাষ্টত তেওঁলোকে টান খাদ্য খাব পাৰিব, যেনে গাজৰৰ টুকুৰা, খেজুৰ, ক্ৰমান্বয়ভাৱে ডাঠৰ সেইটো বঢ়াই গৈ থাকিব পাৰে। হয়
1: হয়, এতিয়া পুষ্টি সপ্তাহৰ দৰে আমি পুষ্টি মাহো পালন কৰোঁ গোটেই ছেপ্টেম্বৰ মাহটো। কেনেকুৱা ধৰণে আপোনালোকে পালন কৰে, কি কি পদক্ষেপ লয়, কেনেকুৱা কাৰ্যসূচী থাকে এই গোটেই মাহজোৰা, সেইখিনিৰ বিষয়েও কওকচোন।
0: হয়, পুষ্টি সপ্তাহ যেনেকৈ আমি 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈকে পালন কৰোঁ, ঠিক তেনেদৰে পোষণ অভিযানৰ অন্তৰ্গত আমি পোষণ মাহ বুলি প্ৰতি ছেপ্টেম্বৰ মাহটো পালন কৰোঁ। ইয়াৰ উদ্দেশ্য হৈছে অকল মানুহক সজাগতাই নহয়, সেই সকলোকে আমি সেই সজাগতা সভাত কেনেকৈ ইনভল্ভ কৰি এটা জন আন্দোলন ক্ৰিয়েট কৰিব ট্ৰাই কৰোঁ, যাতে সেই মানুহ, অকল মই যেনেকৈ আমাৰ অংগনবাদী ক'লোঁ, অংগনবাদীয়ে বেনিফিচিয়াৰী ক'লে, ধৰি লওক প্ৰেগনেণ্ট মাতৃ এগৰাকী ক'লে, সেই প্ৰেগনেণ্ট মাতৃ এগৰাকী ঘৰত গৈও যাতে কথাখিনি ক'ব পাৰে, এটা জন আন্দোলন সৃষ্টি হয়, সেইটোৰ ওপৰত আমি লক্ষ্য কৰি পোষণ মাহৰ গোটেইখিনি এক্টিভিটিজ কৰি যাওঁ। কাৰণ মাল নিউট্ৰিশ্যন বা আণ্ডাৰ নিউট্ৰিশ্যন বুলি

0: ক'বলৈ গ'লে অকল আমাৰ WCD ডিপাৰ্টমেণ্টে এইটো সমাধান কৰিব নোৱাৰে, ইয়াৰ লগতে আমাক বহুতকেইটা ডিপাৰ্টমেণ্টৰ সহায়ৰ প্ৰয়োজন, যেনে হেলথ হওক, এডুকেশ্যন হওক, PhD হওক। আমি সেই গোটেই ডিপাৰ্টমেণ্টকেইটা সাঙুৰি লৈ এটা কনভাৰ্জেঞ্চ ক্ৰিয়েট কৰি পাব্লিকৰ মাজত এই মেছেজটো দিব বিচাৰিছোঁ। ধৰি লওক অংগনবাদী কেন্দ্ৰ এটাত যেতিয়া মূল কাৰ্যসূচীসমূহ লোৱা হয় পোষণ মাহত, তাৰে ভিতৰত আমাৰ মেইন থিমকেইটা থাকে মাতৃৰ পুষ্টিৰ ওপৰত। মাতৃক আমি কাউন্সেলিং কৰোঁ, তেওঁলোকে খাদ্য অভ্যাসত কি এড কৰিলে যাতে তেওঁ এনিমিয়াৰ পৰা নিজকে দূৰত ৰাখিব পাৰে সেইখিনি আমি তেওঁলোকক কওঁ। লগতে ইনফেণ্ট এণ্ড ইয়ং চাইল্ড ফিডিং, এইটো হ'ল 0-2 বছৰ বয়সৰ শিশুৰ কাৰণে, যোনখিনি মই আগতে কৈ গ'লোঁ ব্ৰেষ্ট ফিডিং আৰু কমপ্লিমেণ্টাৰী ফিডিং কেনেকুৱা হ'ব লাগে সেইখিনি বিষয়ে সজাগতা কৰা হয়। লগতে হাইট আৰু ৱেইট লৈ শিশুটো নৰ্মেল হয় নে তেওঁ আণ্ডাৰনাৰিষ্ট হয় সেইখিনিও প্ৰগ্ৰাম কৰা হয়। যদি আণ্ডাৰনাৰিষ্ট হয় আমি ফাৰ্ডাৰ NRCলৈ ৰেফাৰ কৰোঁ, আৰু নহ'লে আমি নিজৰ মাজতে যোনখিনি CMM বুলি এটা আমাৰ প্ৰগ্ৰাম আছে, ডাবল ৰেচন দিব পাৰি আৰু ডেইলি এটা এডিকুৱেট ইণ্টাৰভেলৰ মতে আমি শিশুটো ওজন পৰীক্ষা কৰি থাকোঁ হয়। লগতে আমি যদি নিউট্ৰিশ্যন ডেমনষ্ট্ৰেশ্যন কৰিবলৈ যাওঁ, আজিকালিতো মানুহে বহুত মডাৰ্ণ খাবলৈ যায়, যেনেকৈ এভোকাডো ছেণ্ডউইচ হওক, কিন্তু আমি এইটো বুজি নাপাওঁ যে যোনখিনি আমাৰ স্থানীয় লোকেলি এভেইলেবল কম খৰচতে পোৱা খাদ্য আছে, যেনেকৈ কচু মাছৰ জোল, সেইটো কিন্তু এভোকাডো ছেণ্ডউইচতকৈ বহুত বেছি পুষ্টিযুক্ত। সেইখিনি প্ৰমোশ্যন কৰিবলৈ যাওঁতে আমি এটা নিউট্ৰিশ্যন ডেমনষ্ট্ৰেশ্যন কৰোঁ ফিল্ডত, য'ত লোকেলি এভেইলেবল ট্ৰেডিশ্যনেল আৰু ল' কষ্ট আইটেমছ বা ফুড এণ্ড ভেজিটেবল যিমানখিনি আছে সেইখিনিৰে আমি বেলেগ বেলেগ ধৰণৰ পুষ্টিকৰ খাদ্য ৰান্ধি দেখুৱাবলৈ চেষ্টা কৰোঁ। তাৰপিছত আহিলে পোষণ বাটিকা। প্ৰতিটো অংগনবাদী কেন্দ্ৰৰ সন্মুখতে অকণমান মাটিত যদি কোনোবা এগৰাকী কৰ্মীয়ে ধৰি লওক নৰসিংহ গছ এজোপাই ৰুলে, খিচিৰি ৰান্ধোতে তাৰ পৰা দুপাত দুখিলামান দি দিলে, তেনেকৈও আমি মানে কেনেকৈ পুষ্টিকৰ খাদ্যটো আৰু অকণমান বেছি পুষ্টিকৰ কৰিব পাৰোঁ সেইখিনি চেষ্টা কৰোঁ। আৰু লগতে কমিউনিটি মোবাইলাইজেশ্যন বুলি কয়, যোনটো আমি প্ৰগ্ৰাম এটা পাতোঁতে, যেনেকৈ আগতেও মই কৈ গ'লোঁ, মাক বুলিয়েই নহয় মাক দেউতাক ককাক আইতাক সকলোকে মাতি সেই প্ৰগ্ৰামটোত তেওঁলোকক ইনভল্ভ কৰিবলৈ ট্ৰাই কৰোঁ। আৰু এইবাৰটোতো পোষণ মাহৰ থিমটো দিয়া হৈছে হামাৰী অংগনবাদী হামাৰী জিম্মেদাৰী। আমাৰ অংগনবাদীত যিহেতু আমি শিশুটোক পঠাইছোৱে, তাত গৈ সি কি শিকিব সেইটো অকল WCD মানুহৰ মানে অফিচিয়েলছখিনিৰে দায়িত্ব নহয়। মোৰ ল'ৰাটোৱে মোৰ ছোৱালীজনীয়ে সেই কেন্দ্ৰটোত গৈ কি শিকিছে মই এবাৰ চাওঁচোন, বা তাত গৈ তেওঁ এইটো শিকা নাই মই এবাৰ কৈ থৈ আহোঁ যে মোৰ ল'ৰাটোৱে এইটো পাৰা নাই দেই বা এইটো জনা নাই দেই। পাব্লিকৰ যোনখিনি ইনভলভমেণ্ট আৰু সেই ইনভলভমেণ্টৰ লগতে তেওঁ যদি নিজেই নিজৰ
1: দিহা পৰামৰ্শ
0: নিজৰ পৰামৰ্শ দি যে সেই কেন্দ্ৰটো যাতে আমাৰ নিজৰ হয় বুলি ভাবি লয়, তাকে আমি মানে এইবাৰ চেষ্টা কৰিম। তাৰ লগতে আমাৰ কিছুমান চাব থিমো দিয়া হৈছে, ডায়েটৰী ডাইভাৰ্চিটি, যেনেকৈ সদায় যাতে একেটা খাদ্যই নাখায়, ভাত দালি আৰু কোনোবাই বোলে ভেন্দি ভাজি খাই ভাল পালে সদায় যাতে সেইটোৱে নাখায়, দালিৰো বেলেগ বেলেগ প্ৰকাৰ আছে, শাক পাচলিৰো বেলেগ বেলেগ প্ৰকাৰ আছে, বেলেগ প্ৰকাৰখিনি একেটা থালত যাতে ইনক্লুড হয় সেইটোত মন দিব লাগিব। আৰু লগতে ফ্ৰেছ ছেকেণ্ড চাব থিমটো হৈছে ফ্ৰেছলি হট কুক মিলছ এট অংগনবাদী চেণ্টাৰ, যোনখিনি অলৰেডি আমাৰ এতিয়া প্ৰভাইড কৰিয়ে থৈছে। আৰু কমিউনিটি অ'নাৰশ্বিপ এণ্ড একাউণ্টেবিলিটি, এখন অংগনবাদী যেতিয়া এটা কমিউনিটিৰ ইমান এটা ইম্পৰ্টেণ্ট ফ'কাছত থাকে, ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন হয়, আমি সেইটো নিজে দায়িত্বটো বুজি ল'ব লাগিব আৰু তাতে আমাৰ যোনখিনি একাউণ্টেবিলিটি আছে আমি মনিটৰিং কৰি অংশগ্ৰহণ কৰিব লাগে। লগতে নিউট্ৰিশ্যন প্লাছ আৰ্লি ষ্টিমুলেশ্যন বুলি কৈছে, এতিয়া শিশু এটাক অকল খাদ্য দি থাকিলেও নহ'ব, বা অকল বোলে পঢ়াই গৈ আছোঁ কিন্তু খাদ্য একো ভালকৈ দিয়া হোৱা নাই, অপুষ্টি ভুগি আছে, তেতিয়া কি হ'ব, নিউট্ৰিশ্যন আৰু আৰ্লি ষ্টিমুলেশ্যন দুয়োটা হৈছে টু ছাইডছ অফ এ কইন বুলি কয় যে তেনেকুৱা, দুয়োটা যেতিয়া একেলগে যাব তেতিয়াহে শিশুটো
1: তেওঁৰ সম্পূৰ্ণ বিকাশ হ'ব,
0: হয় সম্পূৰ্ণ বিকাশ হ'ব আৰু স্কুলতো তেওঁ যোনখিনি প্ৰয়োজন ECC সেইখিনি লাভ কৰিবলৈ সক্ষম হ'ব। লাষ্টত আমাৰ 5 নম্বৰ যোনটো চাব থিম দিছে এইবাৰ PMMBY প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, সেইটোৰো মই ক'ব বিচাৰোঁ যে সকলো মাতৃয়ে যদি তেওঁলোকে নিজে PMMBY নিজকে ৰেজিষ্টাৰ কৰে, তেওঁ 5000 ফৰ

0: ফাৰ্ষ্ট চাইল্ড আৰু 6,000 ফৰ ছেকেণ্ড চাইল্ড যদিহে গাৰ্ল চাইল্ড হয় লাভ কৰিব পাৰিব,
1: আৰ্থিক সাহায্য সেইখিনি লাভ কৰে। এতিয়া সম্পূৰ্ণ মাহটো এনেধৰণৰ সজাগতাসমূহ আপোনালোকে অনুষ্ঠিত কৰি আহে বা বিভিন্ন কাৰ্যসূচী আপোনালোকে হাতত লয় নহয় জানো? এতিয়া পুষ্টিৰ ক্ষেত্ৰত সেই গৰ্ভাৱস্থাৰ পৰাই শিশু এটিৰ সম্পূৰ্ণ বিকাশ হোৱালৈকে কেনেধৰণে দায়িত্বসমূহ লোৱা হয় আপোনালোকৰ বিভাগৰ ফালৰ পৰা, কেনেকুৱা ধৰণৰ কাৰ্যসূচীসমূহ পালন কৰা হয় সেই বিষয়ে আপুনি উল্লেখ কৰিলে। এতিয়া ভিটামিন আৰু খনিজ দ্ৰব্যৰ অভাৱত শিশুৰ কেনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে, এই বিষয়ে কেনেকুৱা ধৰণে কামসমূহ কৰে?
0: হয়, এতিয়া ভিটামিন আৰু যোনখিনি মিনাৰেলৰ অভাৱত শিশু এটাৰ যোনখিনি প্ৰব্লেম হয়, ধৰি লওক ইমিউনিটি কম হ'ব পাৰে, আৰু গৰ্ভাৱস্থাতেই ভিটামিন আৰু মিনাৰেল কমি হ'লে ব্ৰেইন ডেভেলপমেণ্ট আৰু ফিজিকেল ডেভেলপমেণ্ট দুয়োটাতে প্ৰভাৱ পৰে। আইৰণৰ যদি কমি হয় এনিমিয়া হ'ব পাৰে, যোনটো আমি ৰক্তহীনতা বুলি কওঁ। ভিটামিন এ কম হ'লে নাইট ব্লাইণ্ডনেছ বা কুকুৰি কণা বা চকুৰ যিকোনো বেলেগ অসুখ হ'ব পাৰে। ভিটামিন ডি হ'লে হাড়ৰ বেমাৰ, আয়োডিন হ'লে গয়টাৰ বা মগজুৰ বিকাশত বাধা। ভিটামিন চি যদি কম হয় তেতিয়া স্কাৰ্ভি বা নহ'লে আমাৰ ইমিউনিটি কমি যায়। আকৌ ফলেট বা ভিটামিন বি টুৱেল্ভ যদি কম হয় তেতিয়া এনিমিয়া। লগতে জিংকো এটা ইম্পৰ্টেণ্ট মিনাৰেল হয় আমাৰ বডিৰ কাৰণে। প্ৰেগনেঞ্চিৰ সময়ত যদি জিংকৰ অভাৱ হয় তেতিয়াও কিন্তু বেবীটোৰ গ্ৰ'থৰ ৰিটাৰ্ডেশ্যন হ'ব পাৰে আৰু ইমিউনিটিও কমি যায়। আৰু এই মাইক্ৰ'নিউট্ৰিয়েণ্ট যোনখিনি ডেফিচিয়েঞ্চি হয় সেইখিনি কিন্তু আমি বাহিৰৰ পৰা দেখা নাপাওঁ, আৰু সেইটো কাৰণে ইয়াক এটা টাৰ্ম দিয়া হৈছে হিডেন হাংগাৰ বুলি। সেইকাৰণে আমি অংগনবাদী কেন্দ্ৰত কেৱল কেলৰিয়েই বা মূল খাদ্যই যে দৰকাৰ সেইটো নহয়, কিন্তু ডায়েটৰ লগত ডায়েটৰী ডাইভাৰ্চিটি, তাৰপিছত মাইক্ৰ'নিউট্ৰিয়েণ্টছ ফুডৰ ওপৰতো গুৰুত্ব দিয়া হয়। হেল্থ ডিপাৰ্টমেণ্টৰ লগত আমি আইৰণ ফলিক এচিড টেবলেটৰ ছাপ্লিমেণ্টেশ্যন আৰু বাকী হেল্থ চেকআপখিনিও সময়মতে প্ৰতিমাহে কৰি যোৱা হয়। আইৰণ ফলিক এচিডৰ লগতে পেলু দৰৱো আমাৰ অংগনবাদী আৰু আশাসকলে মিলি শিশুসকলক প্ৰদান কৰে।
1: হয়, কাৰণ পেলুৰ পৰাও বহু ধৰণৰ ৰোগ শিশুসকলৰ,
0: যদি শিশুৱে পৰ্যাপ্ত পৰিমাণে খাদ্য খাইছে কিন্তু পেটত যদি পেলু আছে তেতিয়াও অপুষ্টিত ভুগিব পাৰে।
1: হয়, গতিকে সেইবাবে আপোনালোকে পেলুৰ দৰৱো প্ৰদান কৰে শিশুসকলৰ বাবে। হয়, আৰু কেনেধৰণৰ কাৰ্যসূচী অংগনবাদীৰ জৰিয়তে ৰূপায়ণ কৰা হয় এইসমূহৰ বিষয়েও জনাওকচোন।
0: হয়, প্ৰথমতে মই ক'ব বিচাৰিছোঁ অংগনবাদী কেন্দ্ৰ যিহেতু এটা নন ফৰ্মেল ইনষ্টিটিউট হয়, আমি শিশুসকলক ৰাতিপুৱা আদৰি আনিলোঁ, তেওঁলোকৰ চাফ চিকুণ হৈ আছে নাই চালোঁ, লগতে তেওঁলোকক লাইন কৰি বহালোঁ। তাৰপিছত তেওঁলোকক প্ৰথমতে ৰাতিপুৱাই প্ৰেয়াৰ ছং গোৱা হয় আৰু সেই ক্ৰমান্বয়ে আমাক ডিপাৰ্টমেণ্টৰ পৰা এখন থিমেটিক কেলেণ্ডাৰ দিয়া হৈছে। প্ৰতিমাহে সেই কেলেণ্ডাৰ যোনটো থিম, এই মাহত যদি থিম হৈছে ফল মূল, দুমাহৰ পিছত আপুনি দেখিব কেন্দ্ৰটিৰ থিমটো শাক পাচলিও হ'ব পাৰে বা জীৱ জন্তু হ'ব পাৰে। তেনেকৈ সেই থিমৰ মতে ৰাতিপুৱা তেওঁলোকে আহিলে, কথা পাতিলে, বহিলে, যেতিয়া আমাৰ এক্টিভিটি ষ্টাৰ্ট হ'ব, প্ৰথমতে ধৰি লওক কালাৰ কৰিছে, যদি থিমটো ফ্ৰুটছ হয় তেতিয়া ফ্ৰুটছ কালাৰ কৰিব দিয়ে, বা ফল মূলৰ যদি গছ আছে ওচৰত সেই ফল মূল চিনাক্তকৰণ কৰিবলৈ দিয়ে, একশ্যন ছঙে যদি গাবলগীয়া আছে তেতিয়া ফ্ৰুটছৰ ওপৰত অকণে আনে অমিতা এনেকৈ গাব পৰা হয়। তেনেকৈ থিম ৱাইজ তেওঁলোকৰ বেলেগ বেলেগ বস্তু কৰিব লগা হয়। ক্লে মডেলিং হয়, মাটিৰে বনোৱা ফল মূল শিকোৱা হয়, আৰু যোনখিনি অলৰেডি আমাৰ পিক্টৰিয়েল চাৰ্ট আছে তাৰ পৰাও আমি ফ্ৰুটছ, ভেজিটেবলছ বা থিমত যোনটো পৰে সেইটো আমি আইডেণ্টিফাই কৰিবলৈ দিব পাৰোঁ। তাৰপিছত আউটডোৰ গেমছো কৰা হয় 20 মিনিটমান, তেওঁলোকৰ ফিজিকেল ডেভেলপমেণ্টৰ কাৰণে যিহেতু অতি জৰুৰী। আৰু লগতে শেষত হটকুক মিল প্ৰদান কৰা হয়। এইখিনি হ'ল এটা অংগনবাদী কেন্দ্ৰৰ ভিতৰত তেওঁলোকৰ ডেইলি এক্টিভিটি। লগতে প্ৰতিমাহে মই ক'ব বিচাৰোঁ এখন মান্থলি মিটিং হয় য'ত আমি আমাৰ অংগনবাদী ছুপাৰভাইজাৰসকলে সেই মাহটোত কি কি কৰিব লগা কাৰ্য আছে বা যোৱা মাহত যিখিনি কাৰ্য কৰিলে তাৰ ওপৰত এখন ৰিভিউ লয়। লগতে ECC ডে বুলি প্ৰত্যেক 19 তাৰিখে পতা হয় প্ৰতিমাহে, আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ডে। তাতে আমি শিশুসকলৰ অভিভাৱকসকলকো মাতোঁ, তেওঁ লাষ্ট মাহত কিমানখিনি শিক্ষা গ্ৰহণ কৰিলে বা এইটো মাহত আমি নতুন কি পৰিকল্পনা কৰিছোঁ সেইখিনি আমি অভিভাৱকসকলক বুজাই দিওঁ। আৰু এটা প্ৰগ্ৰাম আছে আমাৰ CB, কমিউনিটি বেছড ইভেণ্ট বুলি কয়, য'ত আমি কমিউনিটিৰ মানুহসকলক লৈ, কমিউনিটিৰ ব্যক্তিসকলক লৈ প্ৰগ্ৰাম এটা অনুষ্ঠিত কৰোঁ। যেনে অন্নপ্ৰসন্ন হ'ল, যেতিয়া শিশুটিয়ে ছমাহত ভৰি দিয়ে তেতিয়া আমি অন্নপ্ৰাশন পাতোঁ, বা মাকৰ যেতিয়া 5 মাহ 7 মাহ হয় প্ৰেগনেণ্ট ৱুমেন এগৰাকীক, তেওঁক লৈ আমি

0: মাতৃ অমৃত পাতোঁ। আৰু যদি এজন শিশুৱে যেতিয়া 3 বছৰ বয়সত ভৰু দিয়ে, অংগনবাদীত এডমিশ্যন লয়, আমি তেতিয়া সেই শিশুটিক আদৰি আনিবলৈও এটা আদৰণি সভা আয়োজন কৰা হয়। ইয়াৰ লগতে প্ৰতিটো অংগনবাদী কেন্দ্ৰত হেল্থ ডিপাৰ্টমেণ্টৰ লগত মিলি আমি ভিলেজ হেল্থ চেনিটেশ্যন এণ্ড নিউট্ৰিশ্যন ডে এইটো প্ৰতি মাহে কৰি আহিছোঁ।
1: এতিয়া অংগনবাদী কেন্দ্ৰসমূহক আৰু অধিক কৰ্মদক্ষ কৰি তুলিবলৈ কেনেধৰণৰ নতুন নতুন পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে এই ক্ষেত্ৰত, সেই বিষয়েও জনাওকচোন।
0: হয়, আগতে অংগনবাদী বুলি ক'লে সৰু ঘৰ এটা, কিন্তু এতিয়া আমি লাহে লাহে দেখিবলৈ পাইছোঁ এটা নতুন কনচেপ্ট আহিছে, নতুন নহয় আৰু হ'ল, মডেল অংগনবাদী চেণ্টাৰ বুলি, ডাঙৰ হালধীয়া ঘৰ এটা দেখিছেই চাগে বহুতে। তাতে আমি কি কৰিছোঁ, এইকেইটাত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিছোঁ যাতে শিশু এজনে যেতিয়া স্কুললৈ যোৱাৰ আগত এটা নিজৰ নন ফৰ্মেল এডুকেশ্যন ল'বলৈ আহে, কিয়নো তেওঁ বেয়া ভঙা চিঙা ঘৰ এটাত যাব। চৰকাৰে এইটো পদক্ষেপ লৈছে, মডেল অংগনবাদী চেণ্টাৰ, বিৰাট ধুনীয়া ঘৰ, প্ৰতিটো কেন্দ্ৰই যাতে মডেল হওক সেইটোৰ চেষ্টা চলাই আছে, আৰু ইতিমধ্যে বহুতকেইটা মডেল অংগনবাদী কেন্দ্ৰ ফাংচনিং হৈ আছে। আৰু য'ত য'ত মডেল অংগনবাদী বনাব পৰা নাই, সিমানখিনি জাগা নাই বা মাটি নাই, তাতে আৰু এটা কনচেপ্ট আছে সক্ষম অংগনবাদী বুলি, য'ত আমি অংগনবাদী এটা ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰিছোঁ আৰু লগতে তেওঁক আৰু সক্ষম হ'বলৈ আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিছোঁ, LED স্ক্ৰীণ দিয়া হৈছে, নতুন নতুন ECC লাৰ্ণিং মেটেৰিয়েলছ দিয়া হৈছে যাতে অংগনবাদী কেন্দ্ৰটো আগতকৈও বেছি সক্ষম হয়। আৰু আমাৰ লগত আছে এতিয়া পোষণ ট্ৰেকাৰ বুলি এটা মোবাইল এপ। সেই মোবাইল এপটোত বেনিফিচিয়াৰী এগৰাকী ৰেজিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি তেওঁ ৰেজিষ্টাৰ কৰিবলৈ আমাক লাগে আধাৰ কাৰ্ড আৰু মোবাইল নাম্বাৰ। তেওঁক ৰেজিষ্টাৰ কৰাৰ পিছত আমি তেওঁৰ গোটেই জাৰ্ণিটো তাতে ট্ৰেক কৰিব পাৰোঁ। ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হ'লে এটেণ্ডেঞ্চ, তেওঁলোকক খাদ্য দিছোঁনে নাই, তেওঁৰ উচ্চতা, ওজন, এইখিনি আমি তাতে ভৰাই যাব পাৰোঁ। আৰু যদি প্ৰেগনেণ্ট লেক্টেটিং মাদাৰ হয়, তেওঁ আমি তেওঁলোকক কিমান খাদ্য দিছোঁ, তেওঁৰ হিমগ্ল'বিন ষ্টেটাছ কিমান, সেইখিনি বস্তু অংগনবাদী ৱৰ্কাৰে পোষণ ট্ৰেকাৰটোত ভৰাই যাব পাৰে। আৰু লগতে এইটো সুবিধা হৈছে, ইয়াৰ ফলত মানে আমি মনিটৰিং কৰিবৰ কাৰণে ভালকৈ পাৰিছোঁ, তেওঁলোকে পোষণ ট্ৰেকাৰত ভৰাই যিহেতু আমিও আমাৰ পোষণ ট্ৰেকাৰত লগ ইন কৰিলে সেইখিনি চাই থাকিব পাৰোঁ, আৰু লগতে ফ'ল' আপ কৰি ক'ৰবাত যদি কিবা ভুল আছে শুধৰাই দিব পাৰোঁ। আগতে আমি অকল আণ্ডাৰ নিউট্ৰিশ্যনত বেছি গুৰুত্ব দিছিলোঁ, এতিয়া কি হৈছে, আণ্ডাৰ নিউট্ৰিশ্যনৰ লগতে আমি অ'ভাৰ নিউট্ৰিশ্যনৰ ওপৰতো গুৰুত্ব দিছোঁ, যিহেতু ল'ৰা ছোৱালীয়ে আজিকালি খাদ্যৰ চিপছ চকলেটবিলাকৰ ওপৰত বেছি তেওঁলোকৰ ৰাপ হয়, সেইকাৰণে অ'ভাৰ নিউট্ৰিশ্যনৰ যোনখিনি প্ৰগ্ৰাম তাতে আমি সদায় এৱাৰ কৰোঁ যে হাই ছল্ট, চুগাৰ এণ্ড ফেট, এই এনেকুৱা ধৰণৰ খাদ্যৰ পৰা যাতে ল'ৰা ছোৱালী অলপ দূৰত থাকে। লগতে পালনা বুলি এটা নতুন আমাৰ স্কীমো ষ্টাৰ্ট হ'বই আৰু, তাতে যেনেকৈ ধৰি লওক অংগনবাদী কেন্দ্ৰ এটা ৰাতিপুৱা 8টাৰ পৰা 12টালৈকে চলে, পালনাটো হ'ব এখন ক্ৰেছ য'ত ৰাতিপুৱা 9টাৰ পৰা চাগে গধূলি 5টামানলৈকে চলিব। যোনসকল ব্যক্তি বা মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক অফিচলৈ যোৱাৰ সময়ত এখন সুৰক্ষিত ইনষ্টিটিউশ্যনত থৈ যাব বিচাৰে, তেনে জেগাত মানে আমাৰ পালনাটো বহুত বেনিফিচিয়েল হ'ব বুলি আমি ভাবিছোঁ। আৰু শেষত মই ক'ব বিচাৰোঁ, মিনিষ্ট্ৰী অফ WCDয়ে 2টা কাৰিকুলাম প্ৰস্তুত কৰিছে, নৱচেতনা আৰু আধাৰশিলা বুলি কয়। নৱচেতনা হৈছে 0-3 বছৰ শিশুৰ বাবে আৰু আধাৰশিলা হৈছে 3-6 বছৰ শিশুৰ বাবে। এখন ফ্ৰেমৱৰ্ক হয় য'ত তেওঁলোকে সেইটো বয়সত কি কি এক্টিভিটিজ কৰিব লাগে আৰু কেনেকুৱা ধৰণৰ ৰেছপঞ্চ আমি সেই এক্টিভিটিজটোৰ পৰা পাব লাগে, সেইখিনি চব ক্ৰমান্বয়ে তাত দিয়া হৈছে। হয়, আৰু লগতে যদি এজন দুজন শিশু কেন্দ্ৰত দিব্যাংগজনো ওলায়, তেতিয়া তেওঁলোকক সাঙুৰিও আমি সেই এক্টিভিটিকেইটা কেনেকৈ কৰি বাকীসকলৰ লগত মিলিজুলি আগবাঢ়ি যাম, সেইখিনি কথাও তাত দিয়া হৈছে।
1: হয়, দিব্যাংগসকলৰ বাবেও সেইখিনি সুবিধা ৰখা হৈছে। আজি বহুখিনি কথা আমি ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহৰ লগতে যি পুষ্টি মাহ পালন কৰা হয় আৰু তাৰ লগতে অংগনবাদী কেন্দ্ৰসমূহৰ জৰিয়তে এটি শিশুৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপসমূহ লৈ অহা হৈছে বিভাগৰ ফালৰ পৰা, এই আটাইখিনিৰ বিষয়ে আপোনাৰ পৰা জানিলোঁ। এইখিনিৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা।
0: ধন্যবাদ বাইদেউ।
1: শ্ৰোতাসকলে, ইমান পৰে আজি ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ উপলক্ষে প্ৰচাৰ কৰা বিশেষ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে ৰঙাপাৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া মনীষা দত্তই, অনুষ্ঠানটি আঁতৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ জ্যোতি সংগীত।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনশন যোজনা মোদীজীৰ সংকল্প
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: শ্ৰোতাই ভূপেন হাজৰিকাৰ কণ্ঠৰ জ্যোতি সংগীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা।

শ্ৰোতাই ভূপেন হাজৰিকাৰ কণ্ঠৰ জ্যোতি সংগীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। ঘণ্টি পিছতে 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব।

দীপজ্যোতি দৈমাৰী, দীপজ্যোতি দৈমাৰীয়ে চিপ কৰি দিব বিচাৰিছিলে তেওঁৰ সতীৰ্থ এজন খেলুৱৈলৈ, কিন্তু তেওঁ সঠিক জেগাত নথকা

শেষতে আগবঢ়াইছোঁ মেনে পিয়াৰ কিয়া বুল ছবি লতা মংগেশকাৰ আৰু এছ বি বালাসুব্ৰমণ্যম কণ্ঠৰ এই গীতটি।

0: तरीके।
1: শ্রোতা ইমান পৰে হিন্দী বোলছবি গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ বিয়লি অধিৱেশনৰ অন্ত পৰিল। আজিৰ আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত ৰাজীৱ গগৈ আৰু বিলিফাং স্বৰ্গীয়াৰী, ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো, পৰিবহণত নিৰঞ্জন নয়ন দৈমাৰী। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz-ত। কাইলৈ বিয়লি অধিৱেশন মুকলি কৰা হ'ব 5:25 AM-তে। এই প্ৰতিশ্ৰুতিৰে ডিউটি ৰুমত থকা ইমতিয়াজ হুছেইনৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মই শান্তনু শইকীয়া।